নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1933 শকাব্দৰ জেঠ মাহৰ, পুনৰ কৈছোঁ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 27 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 21 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 11 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য আৰু আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, কৌশিক

গুস্তভ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে কৰবী হৰিহৰণৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, যদু খনিকৰ আৰু সংগীবৃন্দই গোৱা টোকাৰী গীত, নিৰ্মালী শইকীয়াৰ কণ্ঠৰ লোকগীত, আদিত্যনাথৰ কণ্ঠৰ চিয়া গীত আৰু শেষত জয়িতা সেনৰ কণ্ঠৰ এটি ভজনেৰে।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
1: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে সন্তোষ নামৰ প্ৰবন্ধত লিখিছিল, আনন্দ অন্বেষণৰ উপায় কি? বিষয়ৰ ভোগৰ পৰা সুখ পোৱা যায়। পঞ্চ কৰ্মেন্দ্ৰীয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা বিষয়ৰ ভোগ কৰা হয়, কিন্তু তাৰ দ্বাৰা পৰম সুখ বা পৰম আনন্দ পাব নোৱাৰি। ভোগৰ পাছত অৱসাদ, তাৰ পাছত ক্লান্তি আহে। এতেকে বিষয় ভোগৰ পৰা প্ৰকৃত আনন্দ পোৱা নাযায়। জ্ঞান চৰ্চাতো সুখ আছে। সদ গ্ৰন্থপাঠ বা মনোৰঞ্জক যে সেই প্ৰবন্ধৰ পঠন বা ৰচনা বা আলোচনাৰ পৰা সুখ পোৱা যায়। এনে কৰ্মই মনত তৃপ্তি আনে। সৌন্দৰ্য চৰ্চা কলাবিদ্যাৰ অনুশীলনতো সুখ আছে। তাৰ পৰাও মনৰ সুকুমাৰ প্ৰবৃত্তিবোৰে তৃপ্তি পায়। দয়া, ধৰ্ম, পৰোপকাৰ, দেশ হিতৈষণা প্ৰবৃত্তি নানা প্ৰকাৰ কৰ্মৰ দ্বাৰা আমি সদায় সুখ আৰ্জিবলৈ চেষ্টিত হওঁ। অপৰ পক্ষত ঠগবাজি কৰি অসৎ উপায়েৰে অৰ্থ আৰ্জি বা কোনো অভীষ্ট সিদ্ধি কৰিও আমি সুখ পাবলৈ যত্ন কৰোঁ, কিন্তু কোনোটো কৰ্মৰ পৰা স্থায়ী সুখ, সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ। সুখ বা আনন্দ মনৰ অৱস্থা, বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে। মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে। এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে। বিপদ অসুবিধা যিমানেই নহওক, মন স্থিৰ ৰাখিব লাগে, মনত ভাৱ আনিব লাগে। যি অৱস্থাত আমি আছোঁ, এই আমাৰ পক্ষে উত্তম। এনে ভাৱৰ অনুশীলন টান, আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভীপ্সিত কথা হৈ নুঠে, তাত বিষাদ ভাৱ নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে, আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰোগীয়া, কোনো স্বাস্থ্যবন্ত কিন্তু নিৰ্ধন, কোনো মানী কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিঃ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহ'লে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
0: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে খগেন গগৈ আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান টোকাৰী গীত।

সংগীসকল, প্ৰসেন বৰা, প্ৰসন্ন গগৈ, দিব্যজ্যোতি গগৈ, ৰাজীৱ ডেকা আৰু প্ৰবীণ শইকীয়া।

ইমান পৰে শ্ৰোতাসকলে খগেন গগৈ আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ টোকাৰে গীত শুনিলে। শিল্পীসকল আছিল প্ৰসেন বৰা, প্ৰসন্ন গগৈ, দিব্যজ্যোতি গগৈ, ৰাজীৱ ডেকা আৰু প্ৰবীণ শইকীয়া। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়া মেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত। এতিয়া ভজনৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন শুনাবলৈ লৈছোঁ। প্ৰথমে শুনক যশপাল সিং আৰু সহশিল্পীৰ কণ্ঠত গীত গাতা চল ছবিখনৰ পৰা এই ভজনটি।

জসপাল সিং আৰু সংগীসকলৰ কণ্ঠত গীত গতা চল ছবিখনৰ পৰা ভজন্তি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠত সত্যম শিৱম সুন্দৰম ছবিৰ এই ভজন্তী।

0: সত্যম শিৱম সুন্দৰম ছবিখনৰ পৰা লতা মঙ্গেশকৰ আৰু সংগীসকলৰ কণ্ঠৰ এই ভজনটি শুনিলে। শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানত ছবিৰ পৰা লোৱা কেইটিমান ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জয় সন্তোষীমা ছবিৰ এটি ভজন উষা মঙ্গেশকৰ আৰু সহশিল্পীৰ কণ্ঠত।
1: संतोषी माँ की महिमा अपार है। हर भक्त ने उनकी महिमा का गुणगान अपने अपने ढंग से किया है। इस चित्र की कथा भी कुछ धार्मिक

শ্রোতাসকলে উষা মঙ্গেশকৰ আৰু সহশিল্পীৰ কণ্ঠত জয় সন্তোষীমা ছবিৰ ভজনটি শুনিলে। হিন্দী ছবিৰ পৰা লোৱা ভজনৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত চৰকাৰৰ 12 বছৰ এই বিষয়ে এটি আলোচনা শুনিবলৈ পাব। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ জয়দীপ বৰুৱা আৰু ৰমেন মেধিয়ে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত অজন্তা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20 বজাত সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰুণিমা শৰ্মাৰ কথিকা ভাস্কৰ চৰিত কাব্যস্য বৈশিষ্ট্যম। 6:10 বজাত কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা ইংৰাজী লিখন কৌশলৰ দ্বিতীয় খণ্ড। 5:25 বজাত হিন্দী কথিকাৰ অনুষ্ঠানত মৃণালিনী কলিতাৰ কথিকা অৰুণোদয়া যোগীন অসমীয়া সাহিত্য এক অৱলোকন। 8:30 বজাত গীতিমালিকা অনুষ্ঠানত অনুপম শইকীয়া, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, মিনতী ভূঞা, আৰিফুল হক আৰু শিখা চৌধুৰী কণ্ঠৰ গীত শুনিবলৈ পাব। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান জীৱনদান এই বিষয়ে ভিক্টৰ ৰাজকুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। 1:20 বজাত ৰাজেন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখ্য হাতে হাত ধৰি আগবঢ়াব প্ৰাঞ্জিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 আৰু 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা। 9:15 বজাত জিলাৰ ৰেহৰূপ। 10:00 বজাত মাটিৰ গান। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং। 11:05 বজাত পৰাগমালা লাইভ। 12:15 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 1:50 বজাত বীণাপাণী ভূঞাৰ কণ্ঠৰ ভজন। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবি ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিয়তি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌসুমী বতাহ তৃতীয় খণ্ড। গ্রীষ্মকালৰ মৌসুমীৰ বৰষুণ সাধাৰণতে ভাৰতৰ পশ্চিমঘাট পৰ্বতৰ ওপৰত বেছিকৈ হোৱা দেখা যায়।

সেই সময়ত এই অঞ্চলত মৌচুমী ঋতুত প্ৰায় 2000-5000 মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ লগতে ভৌগোলিক অৱস্থায়ো এই অঞ্চলত বৰষুণৰ পৰিমাণ নিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষৰ ফালে বৈ অহা সামুদ্ৰিক বায়ু 6000 মিটাৰৰ কম উচ্চতাতে কৰিঅলিছ শক্তিৰ বাবে গতি সলাই আহি যেতিয়া গৰম স্থলভাগ পায়হি তেতিয়া ই অস্থিৰ হৈ পৰিচলন বৃষ্টিৰ সৃষ্টি কৰে। জুন আৰু জুলাই মাহৰ শেষৰ ফালে সমগ্ৰ ভাৰতবৰ্ষতে মৌচুমী বতাহ 6000 মিটাৰ উচ্চতাৰ ভিতৰত যথেষ্ট তীব্ৰ হৈ পৰে আৰু বতৰ সাধাৰণতে ডাৱৰীয়া, গৰম আৰু সিক্ত হয়। বৰষুণ সাধাৰণতে 400-500 মিলিমিটাৰৰ ভিতৰত হয় যদিও ভৌগোলিক অৱস্থানৰ বাবে কোনো কোনো ঠাইত বৰ বেছি বৰষুণ হয়। উত্তৰ পূব ভাৰতৰ মেঘালয়ৰ চেৰাপুঞ্জীত মাত্ৰ 1300 মিটাৰ উচ্চতাতে সিক্ত বায়ু ওপৰলৈ উঠি পাক ঘূৰণি খোৱাৰ বাবে জুলাই মাহত গড় হিচাপত প্ৰায় 2700 মিলিমিটাৰ বৰষুণ হয়। উল্লেখযোগ্য যে 1915 চনত মাত্ৰ 24 ঘণ্টাতে ইয়াত 897 মিলিমিটাৰ বৰষুণ হৈছিল। 1861 চনৰ জুলাই মাহত 9000 মিলিমিটাৰ আৰু 1899 চনত একে সময়তে 16305 মিলিমিটাৰ বৰষুণ হৈছিল চেৰাপুঞ্জী অঞ্চলত। গংগা উপত্যকাত হিমালয় পৰ্বতৰ উপস্থিতিয়ে মৌচুমী বতাহৰ গতি সলাই দক্ষিণ পূব মুৱা কৰি তোলে। স্থলভাগত সেই সময়ত আটাইতকৈ কম চাপৰ সৃষ্টি হয়। এনে কিছুমান নিম্ন চাপ অঞ্চলতে নিৰীক্ষীয় ঘূৰ্ণীবতাহৰ সৃষ্টি হয় আৰু ইয়াৰ দ্বাৰা ধাৰাসাৰ বৰষুণ আৰু ভয়ানক বানপানীৰ সৃষ্টি হয়। আনহাতে যেতিয়া পূবমুখী জেট প্ৰৱাহ বেছিকৈ উত্তৰলৈ গতি কৰে তেতিয়া মৌচুমী বতাহ হিমালয়ৰ দক্ষিণ ঢালেৰে ওপৰলৈ উঠিবলৈ ধৰে আৰু ইয়াৰ দ্বাৰা ধাৰাসাৰ বৰষুণ আৰু স্থানীয় বানপানীৰ সৃষ্টি হয়। ভাৰতৰ মধ্য আৰু দক্ষিণ অঞ্চলৰ বতৰ এনে অৱস্থাত বৰ খৰাং হৈ পৰে আৰু ইয়াকে মৌচুমীৰ বিৰতি বোলা হয়। নিম্ন গংগা উপত্যকাত দক্ষিণ পশ্চিম মৌচুমী বতাহ মাত্ৰ 500 মিটাৰ ডাঠ হয় বাবে ই যথেষ্ট পৰিমাণৰ জলীয় ভাৱ ধৰি ৰাখিব নোৱাৰে আৰু সেইকাৰণে বৰষুণ কম হয়। আগষ্ট মাহত সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা হ্ৰাস হোৱাৰ বাবে উষ্ণতা কমিবলৈ ধৰে, ফলত দক্ষিণ পশ্চিম মৌচুমীৰ বেগ উত্তৰ পশ্চিম অঞ্চলত কমি আহি একেবাৰে হ্ৰাস পায়। এনে অৱস্থাতো উত্তৰ পূবৰ চেৰাপুঞ্জীত 2000 মিলিমিটাৰ বৰষুণ হয়। ছেপ্টেম্বৰ মাহত শুকান ঠাণ্ডা উত্তৰমুখী বতাহ উত্তৰ পশ্চিম অঞ্চলত ববলৈ আৰম্ভ কৰে আৰু ই উত্তৰ পশ্চিম ভাৰতলৈকে বিয়পি পৰে আৰু এনেদৰে দক্ষিণ পশ্চিম মৌচুমী দুৰ্বল হৈ পৰাৰ বাবে বৰষুণৰ পৰিমাণ কমি আহে যদিও ঠাই বিশেষে ভাৰতৰ দক্ষিণ পূব অংশ আৰু বংগোপসাগৰত যথেষ্ট বৰষুণ হয়। অক্টোবৰ মাহৰ শেষৰ ফালে সমগ্ৰ ভাৰতবৰ্ষ উত্তৰৰ পৰা অহা বতাহৰ দ্বাৰা আবৃত হৈ পৰে আৰু শীতকালীন মৌচুমীৰ আৰম্ভণি ঘটে। পৃষ্ঠৰ ওপৰেৰে বলা এই বতাহ কৰিঅলিছ শক্তিৰ বাবে উত্তৰ পূব দিশৰ পৰা বলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত অক্টোবৰ ডিচেম্বৰ মাহত দক্ষিণাত্য মালভূমিৰ দক্ষিণ পূবত আৰু শ্ৰীলংকাৰ পূবত যথেষ্ট বৰষুণ হয়। ইয়াৰ লগে লগে ভাৰতবৰ্ষৰ বেছিভাগ অঞ্চলতে শুকান, ফৰকাল আৰু ধূলিময় অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত অতিকৈ শুকান সময় হ'ল নৱেম্বৰ মাহত পঞ্জাৱত, ডিচেম্বৰ মাহত মধ্যপ্ৰদেশ, পশ্চিমবংগ আৰু অসমত, জানুৱাৰী মাহত উত্তৰ দক্ষিণাত্যত আৰু ফেব্ৰুৱাৰী মাহত দক্ষিণাত্যৰ দক্ষিণ ভাগত।

জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ'।

0: অডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 1ম পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDA-ৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ

0: চিকিৎসা মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতা সম্পন্ন এটা FM ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমি ফেলোশ্বিপ, সংগীত নাটক একাডেমি বঁটা আৰু উস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ একাদশ পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। বিকশিত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ টীম ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বছৰৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে সামগ্ৰিক মানৱ উন্নয়ন 2047। বয়স, অঞ্চল, লিংগ বা আৰ্থসামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ তথা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। পৰিচালনা পৰিষদৰ বৈঠকত এই দৃষ্টিভংগীক বাস্তৱায়িত কৰা আৰু ইয়াক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে দৃঢ় তথা পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA সদায়ে ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয় তেতিয়া উন্নয়নো দ্ৰুতগতিত হয়। NDA চৰকাৰে এই 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ শুদ্ধ আৰু ইয়াৰ দিশ সঠিক বুলি প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক স্থিতিশীলতাৰ গুৰুত্ব বুজি পাইছে। তেওঁ উল্লেখ কৰে যে 2014 চনৰ আগত দশকবোৰত দেখা দিয়া অস্থিৰতাই দেশখন যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল, কিন্তু জনসাধাৰণ এতিয়া এখন সুস্থিৰ চৰকাৰৰ কাম কাজৰ সাক্ষী হৈ ইয়াৰ নিৰ্ণায়ক সামৰ্থ্যৰ শলাগ লৈছে। শ্ৰীমোদীয়ে কয় যে আজি দেশৰ প্ৰতিগৰাকী নাগৰিক বিকশিত ভাৰতৰ সপোনেৰে ভৰি আছে আৰু এই সপোন কোনো এজন ব্যক্তি, চৰকাৰ বা ৰাজনৈতিক দলতেই সীমাবদ্ধ হৈ থকা নাই। ই দেশৰ প্ৰতিজন ব্যক্তিৰ সপোন আৰু সংকল্পত পৰিণত হৈছে আৰু এই সপোন পূৰণৰ বাবে সকলোৱে প্ৰতিটো মুহূৰ্ত উৎসৰ্গা কৰিব লাগিব বুলিও তেওঁ কয়।
1: आज देश का हर नागरिक विकसित भारत के सपने से भरा हुआ है। विकसित भारत का सपना अब किसी एक व्यक्ति का नहीं रहा, किसी सरकार का नहीं रहा, किसी दल का नहीं रहा। देश के जन जन का सपना बन चुका है, संकल्प बन चुका है और इस सपने की पूर्ति के लिए हमें अपना हर पल समर्पित करना है। NDA के 12 वर्षों की एक बड़ी सफलता ये भी है कि देश
0: যি সময়ত বিশ্বৰ প্ৰধান দেশসমূহৰ অৰ্থনীতিয়ে সংগ্ৰাম কৰি আছে সেই সময়ত ভাৰতে 2025-26 বৰ্ষত 7.7% বৃদ্ধিৰ হাৰ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ বৃদ্ধি 7.8%। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে NDA চৰকাৰে মহিলা সংৰক্ষণ, 3 তালাকৰ বিৰুদ্ধে আইন, কা আইন, ভাৰতীয় ন্যায় সংহিতা আৰু সৈনিকৰ বাবে ৰেংক 1 পেঞ্চনকে ধৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ যিকোনো সিদ্ধান্ত ল'বলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই। ৰাষ্ট্ৰীয় স্বাৰ্থত সাহসী সিদ্ধান্ত গ্ৰহণৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অধিক দ্ৰুতগতিত আগবাঢ়ি যাব বুলি তেওঁ আশ্বাস দিয়ে। শ্ৰীমোদীয়ে কয় যে আজিৰ আকাংক্ষিত ভাৰত কাইলৈৰ উন্নত ভাৰতৰ নিশ্চয়তা। তেওঁ কয় যে দেশৰ ডাঙৰ আকাংক্ষা আৰু সপোন আছে আৰু সেয়েহে ইয়াৰ সংকল্প আৰু লক্ষ্যও সমানেই বৃহৎ। মধ্যবিত্ত শ্ৰেণী এই আকাংক্ষাৰ চালিকাশক্তি বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জীৱন যাপনৰ সুচলতা, মানসম্পন্ন জীৱন যাপন আৰু নতুন নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকৰ আশা পূৰণত মনোনিৱেশ কৰিছে। শক্তিখণ্ডৰ সন্দৰ্ভত শ্ৰীমোদীয়ে অতি সোনকালেই 500 গিগাৱাট নবীকৰণযুক্ত শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সৌৰ শক্তি দ্ৰুতগতিত আগবাঢ়িছে যদিও পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয় যে ভাৰতে সেউজ হাইড্ৰজেন আৰু সেউজ এমনিয়াৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ভাৰতৰ একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে দি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ কেন্দ্ৰত ৰখা হৈছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হয়। প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সবলীকৰণৰ সবিশেষ বিৱৰণো অন্তৰ্ভুক্ত কৰা হৈছে। NDA চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা উপলক্ষে এই বৈঠক অনুষ্ঠিত হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৱে এই প্ৰস্তাৱ আগবঢ়াই কয় যে ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী মোদীলৈ

0: এয়া এক ঐতিহাসিক সন্মান। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আঞ্চলিক আকাংক্ষাক আগুৱাই নিয়াৰ বাবে এন ডি এৰ যাত্ৰাক পাৰস্পৰিক বিনিময়ৰ সংকল্পৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে। এন ডি এ ৰাষ্ট্ৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সেৱাত নতুন শক্তিৰে কাম কৰি যাব বুলি তেওঁ কয়। এই বৈঠকত বিজেপিৰ সভাপতি নীতিন নবীন, টি ডি পিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, এল জে পিৰ নেতা চিৰাগ পাছোৱানকে ধৰি আন আন মন্ত্ৰী আৰু নেতাসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফেডৰিক মাৰ্চ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক তেওঁলোকৰ আন্তৰিক শুভেচ্ছা আৰু বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰত ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী গতিবেগক দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভৰ বাবে গঢ়ি তুলিবলৈ তেওঁ আগ্ৰহী। প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ শক্তিশালী তথা চিৰস্থায়ী বন্ধুত্বক তেওঁ গভীৰভাৱে মূল্য দি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মালয়েছিয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ৰেলৱে তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এদিনীয়া ভ্ৰমণসূচীৰে আজি জয়পুৰত উপস্থিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবাণী জয়পুৰ কেন্দ্ৰত উপস্থিত হৈ ভাৰ্চুৱেল মাধ্যমেৰে জয়সলমেৰ জিলাৰ ৰামগড়ত এটা 20 কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্ৰান্সমিটাৰ মুকলি কৰিব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰাসুন যোশীও অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ মালভিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাংস্কৃতিক মন্ত্ৰালয়ে 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক অকাডেমী ফেলোশ্বিপ, অকাডেমী ৰত্ন, সংগীত নাটক অকাডেমী বঁটা আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। সাধাৰণ পৰিষদে সংগীত নৃত্য, থিয়েটাৰ, লোকগীত, লোকনৃত্য, পৰম্পৰাগত গীত নৃত্য, জনজাতীয় সংগীত নৃত্য, নাটক আৰু পুতলা নাটকৰ বাবে বিভিন্ন ক্ষেত্ৰৰ 108 জন শিল্পীক নিৰ্বাচিত কৰিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা শিল্পী তথা বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰা হৈছে। লগতে একাডেমীৰ সাধাৰণ পৰিষদে 2024-25 বৰ্ষৰ সংগীত নাটক একাডেমী আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰৰ বাবে 106 জন যুৱ শিল্পী বাছনি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰত এখন তাম্ৰপত্ৰ, এখন অংগবস্ত্ৰৰ লগতে 25,000 টকা প্ৰদান কৰা হ'ব। একাডেমীৰ ফেলোশ্বিপৰ বাবে নিৰ্বাচিত শিল্পীসকলে তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 3,00,000 টকাকৈ লাভ কৰিব। সমান্তৰালকৈ একাডেমী বঁটাপ্ৰাপক শিল্পীসকলক তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছফিয়াত বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰী ৰুমেন ৰাদেৱক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাৰত বুলগেৰিয়া কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰি তুলিব পৰা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ক্ৰমাৎ অস্থিৰ হৈ পৰা বিশ্বক বিপদমুক্ত কৰি তোলা আৰু বৈচিত্ৰতা সৃষ্টিৰ বাবে ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 11 পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমী ফেলোশ্বিপ, সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

তেওঁৰ জুন মাহৰ আজি 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ একাদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35:06 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:09:23

লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, জ্ঞান পিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ কষ্ট বা অভাৱ অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে। শিশুৰ জীৱনত খেল ধেমালি হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ ৰূপান্তৰকাৰী শক্তি। খেল ধেমালিয়ে শিশুক তেওঁলোকৰ চৌপাশৰ পৃথিৱীখন বুজিবলৈ, ঘটনা পৰিঘটনাসমূহ অনুধাৱন কৰিবলৈ, নিজৰ আশা আবেগ অনুভূতি

জীৱনত খেল ধেমালি হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ ৰূপান্তৰকাৰী শক্তি। খেল ধেমালিয়ে শিশুক তেওঁলোকৰ চৌপাশৰ পৃথিৱীখন বুজিবলৈ, ঘটনা পৰিঘটনাসমূহ অনুধাৱন কৰিবলৈ, নিজৰ আশা আবেগ অনুভূতিসমূহ প্ৰকাশ কৰাত সহায় কৰে। ইয়াৰ উপৰি খেলা ধূলাই শিশুৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় দক্ষতাসমূহৰ বিকাশ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমানেও খেল ধেমালিৰ পৰ্যাপ্ত সুযোগৰ পৰা বঞ্চিত হৈছে বিশ্বৰ লাখ লাখ শিশু। বিশ্বজুৰি চলোৱা এক গৱেষণাৰ তথ্য অনুসৰি অধিকাংশ প্ৰাপ্তবয়স্ক লোকে খেল ধেমালিক প্ৰয়োজনীয় বুলি গণ্য নকৰে। এক কথাত, বহু প্ৰাপ্তবয়স্ক লোকে খেল ধেমালিক উচিতভাৱে গুৰুত্ব প্ৰদান নকৰে। এনে পৰিপ্ৰেক্ষিতত শিশুৰ জীৱনত খেল ধেমালিৰ অপৰিহাৰ্য ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 11 জুন তাৰিখে প্ৰতি বছৰে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক খেল দিৱস বা ইণ্টাৰনেশ্যনেল ডে অফ প্লে পালন কৰা হয়। বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰি শিশুৰ জীৱনত খেল ধেমালিৰ বাবে এক সুনিৰ্দিষ্ট পৰিৱেশ তথা সময় সুনিশ্চিত কৰিবলৈ সকলোকে উৎসাহিত কৰাই হৈছে এই দিৱস পালনৰ মূল লক্ষ্য। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় খেল দিৱসৰ মূল বিষয় হৈছে প্ৰটেক্ট প্লে প্ৰটেক্ট চাইল্ডহুড। খেল ধেমালিৰ সুৰক্ষাৰ জৰিয়তে এটি শিশুৰ শৈশৱক সুৰক্ষা প্ৰদান কৰাত বিশেষ গুৰুত্ব দি এই বিষয়বস্তুটো নিৰ্বাচন কৰা হৈছে। চৰকাৰ, ব্যৱসায়িক খণ্ড, শিক্ষানুষ্ঠান তথা পৰিয়ালকে ধৰি সমাজৰ প্ৰতিটো স্তৰলৈ খেল ধেমালিৰ গুৰুত্ব সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। এটি আনন্দমুখৰ আৰু সুস্বাস্থ্যৱান শৈশৱৰ মূল ভেটি খেল ধেমালিৰ ওপৰতে প্ৰতিষ্ঠিত। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশত ক্ৰীড়া তথা বিনোদনে এক অপৰিহাৰ্য ভূমিকা পালন কৰে। সেয়েহে আগন্তুক প্ৰজন্মৰ সৰ্বাংগীন উৎকৰ্ষ সাধন আৰু এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিশুসকলক খেলা ধূলাৰ বাবে এক বাধামুক্ত আৰু অনুকূল পৰিৱেশ প্ৰদান কৰাটো বৰ্তমান আমাৰ সকলোৰে এক গুৰুত্বপূৰ্ণ সামূহিক দায়িত্ব। এগৰাকী অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক আছিল অমূল্য কাকতি। তেখেতে বহাগৰ দুপৰীয়া, হালধীয়া চৰাই, বাওধান খাই আদি ছবিত অভিনয় কৰিছিল। মুনীন বৰুৱাৰ সৈতে অমূল্য কাকতিয়ে পিতা পুত্ৰ আৰু প্ৰভাতী পক্ষীৰ গান ছবি দুখন যুটীয়াভাৱে চিত্ৰনাট্য ৰচনা কৰিছিল। 1950 চনৰ 11 জুন তাৰিখে গুৱাহাটীৰ পাণবজাৰত অমূল্য কাকতিৰ জন্ম হয়। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতে শিল্পী জীৱনৰ পাতনি মেলিছিল। 1974 চনত অমূল্য কাকতিয়ে ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটিৰ শুভাৰম্ভণি কৰিছিল। তেখেতে প্ৰযোজনা সংস্থা অনুভৱ ফিল্মছৰ প্ৰতিষ্ঠা কৰিছিল 1990 চনত। অমূল্য কাকতিয়ে ৰচনা কৰা কেইখনমান নাটক আছিল মিছা ভূত, আমি এক্টৰ নাটক, ৰং, অ আ ইত্যাদি। ইয়াৰে আমি এক্টৰ নাটখন তেখেতে 8ম শ্ৰেণীত থাকোঁতেই ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত কেইখনমান টেলিফিল্ম আছিল সেই বাটে, কুহিৰামৰ প্ৰেম ইত্যাদি। ইয়াৰ উপৰি তেখেতে শৰৎ সিংহৰ জীৱন ভিত্তিক আৰু 1996 চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটাপ্ৰাপ্ত তথ্যচিত্ৰ অল এলোন ইফ নিড বি, পৰম্পৰাগত অসমীয়া লোকবাদ্য বিষয়ক তথ্যচিত্ৰ ধূলে ডগৰে আৰু পৰিৱেশ প্ৰদূষণক কেন্দ্ৰ কৰি আশাৰ ৰেঙনি নামৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। অমূল্য কাকতিয়ে অভিনয় কৰা আৰু কেইখনমান ছবি আছিল মেঘ মুক্তি, ৰজনীগন্ধা, জীৱন সুৰভি, দেৱী, এই দেশ মোৰ দেশ ইত্যাদি। আজি অমূল্য কাকতিৰ উপজা দিন। শ্ৰোতা, আজি অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক নগেন বৰাৰ স্মৃতি দিৱস। তেখেতে 3 সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। নগেন বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য সভাৰ 2009-10 বৰ্ষৰ সভাপতি, যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপসভাপতি, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য, যোৰহাট সংগীত শিল্পী সংস্থাৰ কাৰ্যকৰী সভাপতি, তৰাজান সাহিত্য সভাৰ উপসভাপতি আদি বিভিন্ন অনুষ্ঠানৰ পদত প্ৰতিষ্ঠিত হৈ আছিল। 1947 চনৰ 7 এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰত নগেন বৰাৰ জন্ম হৈছিল। 1967 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নগেন বৰাই গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। গীতিকাৰ হিচাপে প্ৰখ্যাত হলেও পেছাগতভাৱে নগেন বৰা আছিল এগৰাকী সাংবাদিক। দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক হিচাপে কিছুকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেখেতে অজিত ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা আজি কাকতৰ শিৱসাগৰ সংস্কৰণৰ আৱাসিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আধামেলা ফুল, অসম জীয়ৰী, দশমী, আবৃত্তি কৰোঁ আহা, মানুহৰ ছবি, মিছা কথাৰ ঠেংচুটি, মইনাৰ গীত, তিতা মিঠা জ্বলা, মানুহ দেখিছো আজি, গীতিগুঞ্জন, মন কুঞ্জৰ সুৰভি, সুৰৰ সাকো, হাঁহিৰে চকুলো ঢাকি, নাম

0: খিলো চম্পাৱতী ইত্যাদি হৈছে নগেন বৰাৰ কিছু সাহিত্য কৃতি। নগেন বৰাৰ গীতত কণ্ঠদান কৰা শিল্পীসকল আছিল ডক্টৰ ভূপেন হাজৰিকা, লোকনাথ গোস্বামী, খগেন মহন্ত, জুবিন গাৰ্গ, উদিত নাৰায়ণ, সুমন কল্যাণপুৰ, কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি, উষা উথুপ, চান, সাধনা সৰগম, অনুৰাধা পৰোৱাল, হেমলতা দেশপাণ্ডে ইত্যাদি। অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ অৱদানৰ চিনস্বৰূপে অসম চৰকাৰে তেখেতক 1999 চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। 2011 চনত সাংস্কৃতিক সংঘ অসমৰ তৰফৰ পৰা নগেন বৰালৈ গীতিৰত্ন উপাধি আগবঢ়োৱা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1760 চনত মহীশূৰৰ নবাব হায়দৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ হয়। অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে পোনপ্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াড অনুষ্ঠিত কৰিছিল 1987 চনত। 2010 চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ তথা শিক্ষাবিদ কনক ৰেলেৰ জন্ম হয় 1937 চনত। বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিৰলাৰ মৃত্যু হয় 1983 চনত। আজি হণ্ডুৰাছৰ শিক্ষাৰ্থী দিৱস আৰু ব্ৰাজিলৰ নৌসেনা দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত থকা এচ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এচ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এচ কে হাজৰিকা কলেজ আহোম।

0: যোগাভ্যাসৰ সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে কৈ আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
1: আজি আমি যোগাভ্যাস কৰাৰ সময়ত কিছুমান নীতি নিয়ম আমি মানি চলিব লাগে, কিহৰ কাৰণে মানি চলিব লাগে সেই বিষয়ে আমি আজি কথা পাতিম। যোগাভ্যাসৰ পিছত 30 মিনিট আমি একো খাব নালাগে বা গাও ধুব নালাগে। যোগাভ্যাস কেৱল এটা শাৰীৰিক ব্যায়াম নহয়, ই শৰীৰৰ অন্তৰ্নিহিত তন্ত্ৰসমূহক সক্ৰিয় কৰে। যোগাসন কৰাৰ পিছত শৰীৰত কিছুমান বৈজ্ঞানিক পৰিৱৰ্তন ঘটে। যোগাভ্যাসৰ সময়ত শৰীৰৰ বিভিন্ন অংগ আৰু পেশীলৈ তেজ তথা অক্সিজেন প্ৰবাহ তীব্ৰতৰ হয়। আসন শেষ হোৱাৰ পিছত শৰীৰৰ এই প্ৰাণ শক্তি বা শক্তিৰ প্ৰবাহ স্বাভাৱিক অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। যোগাভ্যাস কৰাৰ সময়ত আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ যেনে থাইৰয়ড, এড্ৰিনেল আদি উদ্দীপিত হৈ পৰে আৰু আমাৰ হৰমন ক্ষৰণ নিয়ন্ত্ৰিত হয়। এই প্ৰক্ৰিয়াটো থিতাপি লাগিবলৈ অন্তত 30 মিনিট সময়ৰ প্ৰয়োজন হয়। তাৰপিছত আসন কৰোঁতে পেশীসমূহ যি সংকোচন প্ৰসাৰণ হয়, ইয়াৰ পিছত পেশীৰ পুনৰ শিথিল হবলৈ আৰু স্বাভাৱিক অৱস্থালৈ আহিবলৈও কিছু সময়ৰ প্ৰয়োজন হয়। এতিয়া আহিছো যোগাভ্যাস কৰাৰ পিছতে যদি আপুনি আহাৰ খায় তেন্তে শৰীৰৰ সকলো শক্তি হঠাৎ পাকস্থলীৰ ফালে ধাৱিত হব লগা হয়, যাৰ ফলত যোগাসনৰ দ্বাৰা শৰীৰে পাবলগীয়া প্ৰকৃত লাভালাভ বা আমাৰ মেটাবলিক যি বেনিফিট পায় সেইসমূহ নষ্ট হৈ পৰিব পাৰে। যোগাভ্যাস কৰাৰ ঠিক পিছতে গা ধুলে শৰীৰৰ উষ্ণতা হঠাৎ সলনি হৈ যাব পাৰে, যিয়ে স্নায়ুতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেইবাবে 30 মিনিটলৈ আপুনি গা ধুব নালাগে। পিছে আপুনি বাকী সকলো কাম কৰিব পাৰে, কেৱল খোৱা আৰু গা ধোৱা এই দুটা কামৰ পৰাহে আপুনি বিৰত থাকিব লাগে। এতিয়া আহিছো যোগ অভ্যাস কৰাৰ আগতে আমি কি নীতি নিয়ম মানি চলিব লাগে। 10 মিনিট আগত পানী খোৱাৰ নিয়ম। যোগ অভ্যাস কৰাৰ 10-15 মিনিট আগতে সামান্য পানী খালে শৰীৰটো হাইড্ৰেট হৈ থাকে, যাৰ ফলত আসন কৰোঁতে পেশী টান খাই ধৰা বা মূৰ ঘূৰা সমস্যাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। যদি কাৰোবাৰ শৌচ প্ৰস্ৰাৱৰ সমস্যা বা কোষ্ঠকাঠিন্য আছে তেন্তে অলপ কুহুমীয়া গৰম পানী খালে অন্তৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু পেট চাফা হয়। এতিয়া আহিছো আমি খোৱাৰ কিমান সময় আমি ব্যৱধান ৰাখিব লাগে। যেতিয়া আপুনি ভৰপেট খায় তেতিয়া 3-4 ঘণ্টা পিছতহে যোগাভ্যাস কৰিব লাগে, কিয়নো আমি গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত পাকস্থলীত পাচক ৰস আৰু হৰমনৰ ক্ষৰণ হবলৈ ধৰে। এই সময়ত খাদ্য হজম কৰিবৰ বাবে শৰীৰৰ সৰহভাগ তেজ আৰু শক্তি পাচন তন্ত্ৰলৈ প্ৰবাহিত হয়। ধৰক ভৰপেট থকা অৱস্থাত যদি আপুনি

0: যোগাসন, যেনে তললৈ হালি যোৱা আসন, পেটত চাপ পৰা আসন কৰে, তেন্তে পাচন প্ৰক্ৰিয়াত বাধা পৰে। ইয়াৰ ফলত বদ হজম, গেছ, বমি ভাৱ ইত্যাদি পেটৰ বিষ পৰ্যন্ত হ'ব পাৰে। কিন্তু ইয়াতে আকৌ এটা ব্যতিক্ৰমী আসন আছে, সেই আসনটোৰ নাম হৈছে বজ্ৰাসন। যেতিয়া আমি আঁঠুহ কাঢ়ি বজ্ৰাসনত বহো, তেতিয়া আমাৰ তলৰ অংশলৈ যোৱা তেজৰ চলাচল সাময়িকভাৱে হ্ৰাস পায়। ভৰিৰ ফালে তেজ কমকৈ যোৱাৰ বাবে সেই অতিৰিক্ত তেজখিনি আমাৰ পেটৰ অংশত তীব্ৰভাৱে সঞ্চালিত হবলৈ ধৰে। পাকস্থলীত তেজৰ চলাচল বৃদ্ধি পোৱাৰ লগে লগে পাচন প্ৰক্ৰিয়া অতি ক্ষিপ্ৰ আৰু সক্ৰিয় হৈ পৰে। ই গেছ এচিডিটি দূৰ কৰে আৰু খাদ্য সোনকালে হজম হোৱাত সহায় কৰে। সেইকাৰণে আপুনি এইকেইটা কথা মনত ৰাখিব যে যোগাভ্যাস কৰাৰ আগতে আপুনি পানী খাই ল'ব পাৰে, আৰু আপুনি যদি ভৰপেট খায় তেতিয়া 3-4 ঘণ্টা ব্যৱধান ৰাখিব, আৰু যোগাভ্যাস কৰাৰ লগে লগে একো খাদ্য নাখাব আৰু গা নুধুব। আপুনি 1/2 ঘণ্টালৈ শৰীৰটো ৰেষ্ট দিব, বাকী সকলো কাম কৰিব পাৰিব। যোগাভ্যাসৰ পৰা সৰ্বোচ্চ সুফল পাবলৈ এই নিয়মসমূহ মানি চলাটো অত্যন্ত প্ৰয়োজনীয়। নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
2: তোন জীৱন দিলে যে চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
3: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী হিচাপে 4,399 দিন অতিক্ৰম কৰাৰ শুভক্ষণত শ্ৰীনৰেন্দ্ৰ মোদীক বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপ্ৰধান তথা বিশ্ব নেতাসকলে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। 140 কোটি দেশবাসীৰ আকাংক্ষা পূৰণ কৰিবলৈ আমি দায়বদ্ধ আৰু এই লক্ষ্য আমি পূৰণ কৰিমেই বুলি মন্তব্য প্ৰকাশ প্ৰধানমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো অভিনন্দন সূচক পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। 9,714 গৰাকী শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে কালিৰে পৰা আৰম্ভ হৈছে বিনামূলীয়া পৰিবহণ সুবিধা। 11খন জিলাত 2027 চনৰ 31 মাৰ্চলৈ কাৰ্যকৰী হ'ব এই সুবিধা। ৰাজ্যত পুনৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি ঘোষণা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ। ভাৰতৰ কনচাৰ্ট ইকনমিৰ নতুন অভিকেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম। 5 বছৰত অসমত হ'ব 700 কোটি টকাৰ কনচাৰ্ট অৰ্থনীতি। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সংগীত সৃষ্টি কৰাৰ নামত কালজয়ী অসমীয়া গীতক বিকৃতি কৰাৰ ভয়ংকৰ কাৰ্য আৰম্ভ কৰিছে একাংশ ইউটিউবাৰে। পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো খাৰিফ শস্যৰ বতৰত ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনি আৰু দাম বৃদ্ধি পৰিলক্ষিত হৈছে। সাৰ বিক্ৰীৰ নতুন নিয়মাৱলী যুগত ৰাজ্যৰ কৃষি বিভাগৰ 2টা বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিস্মিল্লা খাঁ বঁটা বিজয়ী সকলৰ নাম কালি ঘোষণা কৰা হয়। খেলৰ পেছাত আছে দুভৰিৰ যাদুত কপিব বিশ্ব, এটা ট্ৰফীৰ বাবে যুঁজিব 48খন দেশে। আজিৰে পৰা আমেৰিকা, কানাডা, মেক্সিকোত আৰম্ভ হ'ব ফিফা বিশ্বকাপৰ 23তম সংস্কৰণ। আজি নিশা 12:30 বজাত মেক্সিকোৰ মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা। 9 বছৰৰ মূৰত ভাৰতে শ্ৰীলংকাত খেলিব টেষ্ট ছিৰিজ। অহা 15 আগষ্টৰ পৰা আৰম্ভ হ'ব এই ছিৰিজ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ। সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ।
6: আজি পুৱা অনুষ্ঠানটি শুনিলে, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: রূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপৰ কোঁৱৰ সুন্দৰৰ চিৰসাধক তেখেতে বুজি পাইছিল যে সুন্দৰৰ আৰাধনা অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে কৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ আন্ধাৰ কোঠালিবোৰ পোহৰাই তুলিবলৈ আমাৰ মাজলৈ আহিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত আছিল জনতাৰ কবি, জনতাৰ প্ৰতি দায়বদ্ধ, অন্তৰ্দৃষ্টিসম্পন্ন এগৰাকী প্ৰকৃত শিল্পী। উদাত্ত সুৰেৰে তেখেতে ঘোষণা কৰিছিল, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰূপান্তৰৰ চেতনাৰে সমাজক উদ্বুদ্ধ কৰিব বিচৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতীত, বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু।
1: ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিচিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধু মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা, পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগঞ্জ। দ্ৰুত বিলম্বিত লয়ে মাৰণ উচ্ছাতন, মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কাল ৰথ চক্ৰ।
0: অতি কম বয়সৰ পৰাই ভূপেন হাজৰিকাদেৱে সান্নিধ্য লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। আকাশবাণীযোগে ইতিপূৰ্বে প্ৰচাৰিত জীৱনৰ দিগবাণী অনুষ্ঠানত ভূপেন হাজৰিকাদেৱে জ্যোতি ককাইদেউক লগ পোৱা সময়খিনিৰ কথা এনেদৰে কৈছিল,
2: মোৰ আশাৰ ফল পালো মই দুখন গাড়ীত, এখন চেভ্ৰলেট হোৱাইট একেবাৰে, আৰু টায়াৰবিলাকৰ যি যি এইটো আছে ৰংখিনি, সেইখিনিও হোৱাইট, কিবা দুগ্ধ ফেন আনিব গাৰ যেন লাগিছে দেই। আৰু তাৰ পৰা ধুনীয়া মানুহ এজন নামিছে, মই ভিতৰৰ পৰা চাইছো, মই যেতিয়া দেখিছো যে এইটো হয় জ্যোতি ককাইদেউ, হয় জ্যোতিপ্ৰসাদ আগৰৱালা হয়, এইজন বিষ্ণুৰাভা হয়, এইজন ফণী শৰ্মা হয়, তিনিজনে সোমাইছে। এই দুজন দীঘল, জ্যোতি ককাইদেউ 5'7" মান হব হয়তো, হয় দেউতা দৰলৰিকৈ ওলাই আহিছে, মা ভাত ৰান্ধি আছে। মই গৈ পেলাই ভিতৰে ভিতৰে গৈ মাতালে ক'লোগে যে হেৰি হেৰি নহয় জানো, মা এনেকে জুপি চাই পেলাই, অঁ এওঁলোকটো ডাঙৰ মানুহ, ডাঙৰ মানুহ মানে অতি আনন্দিত হৈছে দেউতা, মানে ফেন যেনেকে আনন্দিত হয়। তাৰপিছতে কি কৈছে আৰু শুনা নাই আৰু ভিতৰত, পিছত ৰিজাল্ট পালো যে মোক লৈ যাব কাৰেঙৰ ডিগ্ৰী আৰু জয়মতীৰ ৰেকৰ্ডৰ পালাত গান গাবলৈ। গতিকে আৰু মই মাক ক'লো, মই যাওঁ নাজানো, বোলে যাওঁ বাৰু, তেওঁলোকে কি কৰে দেখা যাক, গ'লে তোমাক আমি অমুক তাৰিখে লৈ যাম। সেই যে ভেটাভেটি হ'ল, চিনাকি হ'ল, তাৰপিছত এটা গানত কোনেও নালেখে উইদাউট মি, এজ পুৰুষৰ কণ্ঠ থাকে, ভূপেন হাজৰিকাই গাব লাগিব, তেওঁলোকৰ ভাল ভাল সুৰবিলাক দি আহিছিলোঁ। গতিকে সেই সান্নিধ্যটো সান্নিধ্য হ'ল, সেইটো কেতিয়াবা কেতিয়াবা ৰেকৰ্ডিঙত বা কেতিয়াবা ইন্দ্ৰমালতীত ফিল্ম কৰিবলৈ নিওঁতেও। 1937ৰ পৰা ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ মই দুবাৰ দুবাৰকৈ কলিকতালৈ যাওঁ, তেতিয়াৰ পৰাই ইণ্টাৰনেশ্যনেল
3: সিংগাৰ গৈছে, গায়ক,
2: ইণ্টাৰনেল ট্ৰেভেলাৰ, ইণ্টাৰনেশ্যনেল নহয় বুজিছা, এইটোতো পাৱাৰ পইচা কলিকতালৈ নহ'লে কেনেকৈ গ'লো। সেই যে অহা যোৱা হেৰি পৰিলে, লাহে লাহে কৈশোৰ গৈ পেলাই যৌৱনত আহিলোঁ, তেতিয়া অগ্নিযুগৰ ফিৰিঙতি 1939ত মই লিখিছোঁ। বোধহয় জ্যোতি ককাইদেউৰো চাহ পৰিছে, বিশ্ব ককাইদেউৰো চাহ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ,
3: হয়
2: কথা বাৰ্তাবিলাক ঠিক
3: বেলেগ ধৰণে লিখিছে,
2: দুয়োৰে দুটা নিজস্ব হেৰি আছিল, স্বকীয়তা আছিল। আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকে গান গাব লাগিব এতিয়া,
3: হয়
2: গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। আৰু তেতিয়া মাস্ক

0: হয় নাই, মার্কস জানিছে হওয়ার উপলক্ষ কাইডর পর ক্লাস এইট মানত আর জ্যোতি কাইড হল মিঠা করে খং করিও পারি যে সেই গুণটু বোধহয় তার পর পাইছে
1: সখী কি কমে দুখরে কথা অমৃত মথতে বিষ উপজিলে মিঠা মৌ হলে তিতা মালতির চাকি খোপাতে পিঁধিল তারো গলে পাহি হরি নেখুহি খহি সোণরে সজাতে প্রকৃতি রাখিল সিও গুছি গলে উড়ি সাজতে ফুলিলে তগর ফুলে পাহি সন্ধিয়ারে বা পাই কোনেও নেদেখোতে কোনেও নুশুনোতে।
2: এই গীতটির কথা রসরাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু সুৰ কৰিছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।
1: সোণৰে সজাতে প্ৰকৃতি ৰাখিল সিও গুচি গলে উৰি সাজতে ফুলিলে তগৰ ফুল এপাহি সন্ধিয়াৰে বা পাই কোনেও নেদেখোতে কোনেও নুশুনোতে কলি তেলেৰেলি যায়। অমৰ
0: মৃত্যুলৈকে সেইখিনি সময়লৈকে নানাভাৱে আমাৰ সান্নিধ্যত পাইছো মই। জয়মতি কৰিলে যদিও যান্ত্ৰিক বহুত অসুবিধা হৈছিল তথাপি আমাৰ অসমীয়া মানুহখিনিয়ে অতীতলৈ চাবলৈ যিসকল হিষ্ট্ৰি পঢ়িব নোৱাৰে ইতিহাস পঢ়িব নোৱাৰে সেইটো মতে কৰিছিলোঁ বুলি আমাক যদি কয়দে কৈছিলোঁ যে অলপ অসমৰ বুৰঞ্জী হেৰিয়ে জানকচোন
3: মানুহে
0: অসমীয়া মানুহে জানকচোন অশিক্ষিত মানুহৰ তেওঁলোকো চাওকচোন। গতিকে মই সেই পাৰপাছতেই তেতিয়ালৈকে মই বোধহয় প্ৰায় 16খনমান ছবি কৰিলোঁ মানে জড়িত থাকিলোঁ ইন্দ্ৰমালতীৰ পৰা। আৰু শেষত পাইছোঁ যেতিয়া কৈ দিলে যে ঘৰলৈ লৈ যাব লাগে আৰু শ্বিলঙৰ পৰা, তেতিয়া শ্বিলঙৰ পৰা আহোঁতে তৰুণ আগৰদেৱে জীপখন চলাইছে, মাজতে গাৰু চাৰু দি পেলাই যদি কাইদক বহুৱাই দিছোঁ আৰু মই কাষত বহি মই তাক কেইদিনমান পিছতে মই আমেৰিকালৈ গুচি যাম। কিন্তু মোৰ সৌভাগ্য হৈছিল তৰুণ আগৰদেৱে কৈছিল যে তেখেতক আনিব লাগে, তুমি আহিবা নেকি? মই বোলো মই নিশ্চয় আহিম। মই এই আহি আছিলোঁ, আহি থাকোঁতে এনেকুৱা বিশ্বাস এটা হৈছিল মোৰ ওপৰত যে তেওঁ কৈছে যে মই এটা গল্প লিখিছোঁ, এই গল্পটো এনেকৈ ধেমালি কৰি লিখিছোঁ এইবুলি পেলাই নংপুৰ পৰা কোৱা আৰম্ভ কৰিছে। শেষ হৈছে এই ভেটেনেৰী, তেতিয়া ভেটেনেৰী হেৰি আছিলে এই খানাপাৰা, খানাপাৰাৰ ওচৰত শেষ হৈছে। তাৰপিছতে তেওঁ তেজপুৰ লৈ গৈছে, তাত তেখেতৰ মৃত্যু হৈছে। কথাটো কি, গল্পটো হ'ল এখন অসমৰ গাঁৱত ইমান বেছি ক'লা পোক হৈছে যে ধানবিলাক খাই পেলায়, ধানবিলাক সম্পূৰ্ণকৈ খাই পেলায়। যে কি কৰে, কেনেকৈ মৰা যায়, শুকাৰ পানীৰে কিছুমানে আৰম্ভ কৰিলে এখনো হ'ল। পিছত সেই চৰকাৰক ক'লে কিবা, চৰকাৰেও আহি আহি পেলাই মাৰিব নোৱাৰে মহবিলাক, এই এই পোকবিলাক ক'লা পোকবিলাক, সেই ক'লা পোকবিলাক আহি কেতিয়াবা দুগুণ হৈ যায়, ত্ৰিগুণ হৈ যায়। তেওঁ লাহে লাহে ক'লে যে ডাক্তৰবিলাক ঘূৰিলে পৰাজয় হ'ল, গতিকে এতিয়া পুলিচ ডিপাৰ্টমেণ্টত ক'লেই ভাল হ'ব যাতে এৰেষ্ট কৰিব পাৰে লাগে। তেতিয়া কোনোবা এজন গাঁওবুঢ়াই ক'লে যে কি হ'ব, এদিনা ধৰক সেই পুলিচ ডিপাৰ্টমেণ্টকে আকৌ এওঁলোকে খাই থ'ব নহয়, এওঁলোকে খাই থ'ব নহয়। এতিয়া অনাদি অনন্তভাৱে এনেকৈ সমাজৰ স্খলনবিলাক ঘটিব ধৰিছে, কোনো কাকো নামানে, সেইখিনি সময়ৰ কথা তেওঁ কৈছিলে তেনেকৈ। আৰু সদায় কৈছিলে পলিটিকেল ছায়েন্সৰ কেইটামান কোৰ্চ লৈছিল বোধহয় কেম্ব্ৰিজত,

0: সদায় তেওঁ ত্ৰিভুজ আকাৰে দেখিছিল। সংস্কৃতিৰ বেছটো যিমান বহল হ'ব সিমানে এইটো
1: ভাৰসাম্যটো ভাল হ'ব,
0: ভাৰসাম্যটো ভাল হ'ব। সেইটো তেওঁ কিন্তু তেওঁ চিফ মিনিষ্টাৰ পাতিব ওলাইছিল, সেইটো বহুতে বোধহয় নাজানে। আৰু তেওঁ না কৈছিল সম্পূৰ্ণভাৱে যে মই যি কৰিলোঁ কৰিলোঁ, সেইখিনি যিখিনি পাৰিলোঁ কৰিলোঁ, বাবৰ কাৰণ নহয়। গতিকে তেনেকুৱা এজন মানুহক পাইছিলোঁ। তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেওঁ মোক এই ৰঙামাটিলৈ লৈ আহিলে। এওঁ বেছটো ভৰিখন আছে মাটিতে, কিন্তু ৰামধনুৰ ফালেও চাইছে, শ্ৰীকৃষ্ণক নীলিম বুলি, নীলাৰ ৰংটোৱেই শ্ৰীকৃষ্ণ বুলি তেখেতে কৈছে, কৈ শংকৰদেৱৰ প্ৰেমত পৰিছে। ইফালে মাৰ্কছিষ্ট, ঘোৰ মাৰ্কছিজম, কিন্তু তাৰ মাজতো এটা সুন্দৰ বুৱতি সুতি আছিলে তেওঁলোকৰ, বিশ্বাস কৰিছিলে পঞ্চবিহাৰক, সমগ্ৰ বস্তুটোক চাইছিলে আৰু বিশ্লেষণ কৰিছিলে।
2: ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহৰ মাজত এক বিশেষ দৰ্শনৰ সন্ধান পাইছিল। আকাশবাণীৰ মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানটিত এই সম্পৰ্কে তেখেতে কৈছিল,
3: এটা সময়ত মই বিশেষভাৱে জ্যোতিপ্ৰসাদৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ এটা দৰ্শন আছে, গীতবিলাকৰ অন্তৰালতো এটা দৰ্শনে কাম কৰি আছে। গতিকে জ্যোতিপ্ৰসাদৰ গানক একোটা একোটা মানে বেলেগ বেলেগ গান বুলি নধৰি পেলাই এটা ছিষ্টেম বুলি ধৰি ল'ব পাৰি, মই ইণ্টাৰেষ্টেড হৈ গ'লোঁ। হৈ পেলাই যেনেকৈ পাৰি জ্যোতিপ্ৰসাদৰ গান শিকিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেই সময়ত এটা অসুবিধা আছিল, জ্যোতিপ্ৰসাদ নাই, ক'তো স্বৰলিপি নাই, অমুকে জানে, সেইজনৰ ওচৰলৈ গৈ শিকিলোঁ। কিছুদিন পিছত আকৌ অন্য এজনে কৈছে তুমি এইটো ভুল গাইছা, নহয় এইটো এনেকুৱা নহয় নহয়। এইটো এটা আমি সমস্যাত পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ আচল সুৰবিলাক কি আছিলে, আৰু যিমান পাৰি গোটাবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি তেতিয়া তাৰ ভিতৰত জনাৰ ভিতৰত আছিলে নিৰ্মল চক্ৰৱৰ্তী, আৰু নিৰ্মল চক্ৰৱৰ্তীৰ ওচৰত গীত শিকিছোঁ। আৰু এটা সময়ত নিৰ্মল চক্ৰৱৰ্তীক ৰেডিঅ' ষ্টেচনে লৈ আহিছিল আৰু আমাৰ হতুৱাই তেখেতৰ তত্ত্বাৱধানত ৰেকৰ্ড কৰাইছিল। সেইবোৰ এতিয়া আছেনে নাই নাজানো, কিন্তু কেইটামান মই সঁচাকৈ ভাবোঁ মোৰ শ্ৰেষ্ঠ জ্যোতিপ্ৰসাদৰ গীত বোধহয় সেই সময়ৰ ভিতৰতে আছিল। তেনেকৈ শিকিছিলোঁ, অন্যান্য ফালৰ পৰা শিকিছিলোঁ, আৰু এটা সময়ত বোধহয় আৰম্ভ হৈ গ'ল যে সুৰ এইখিনি শুদ্ধ, আৰু কিছুমান পিছৰ ফালে এই তেখেতসকলৰ পৰিয়ালৰ ফালৰ পৰা পোৱা গ'ল। বিশেষকৈ বন্তি মান্দেক বুলি এগৰাকী তেখেতসকলৰ পৰিয়ালৰ, তেখেতে বহুত বস্তু টেপ ৰেকৰ্ড কৰি থৈছিলে, সেইবিলাক মোৰ হাতত পৰিল। তেনেকৈও সেই সুৰবিলাক শিকা হ'ল,
1: মানে জ্যোতিপ্ৰসাদৰ
3: জ্যোতিপ্ৰসাদৰ গীত।
1: আপুনি সেই বোৱা বোৱা দক্ষিণ
3: হয়
1: সেইটো গাইছিল নেকি? জ্যোতিপ্ৰসাদৰ
3: গাইছোঁ সেইটো।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আদৰ্শৰাজিয়ে অনুপ্ৰাণিত কৰিছিল সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল এই শিল্পী দম্পতীয়ে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক

0: অতি ঘনিষ্ঠভাৱে পোৱা সুদক্ষিণা শৰ্মাই আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে এনেদৰে কৈছিল।
1: সংগীতৰ মাজেৰে যে নিচলা জনসাধাৰণৰ সত্তাক জগাই তুলিব পাৰি, এই কথাটো আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছিলোঁ। আমাৰ মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে ৰূপান্তৰে জগত সুন্দৰ কৰে। সলনি লাগিবই, মানুহেই সলনিটো আনিব লাগিব সংস্কৃতিৰ মাজেৰে। সেই কথা মোৰ স্বামী দিলীপ শৰ্মা আৰু মই অন্তৰৰ সৈতে বিশ্বাস কৰিছিলোঁ আৰু সেইমতেই তেনেধৰণৰ গানবোৰ গাবলৈ আমি সদায় প্ৰয়াস কৰিছিলোঁ। 100 বছৰ যেতিয়া শতবৰ্ষ যেতিয়া হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, তাৰপিছত আমি ঠিক কৰিলোঁ সুজ্যোতি খণ্ডটো উলিয়াইছে, আমি ঠিক কৰিলোঁ বাৰু এটা প্ৰগ্ৰেছিভ দলে ঠিক কৰিলে যে আপোনালোকে গানবোৰ শিকালে ভাল হ'ব। তেতিয়া প্ৰথমতে আমাক ডিগবৈৰ পৰা মাতিলে, ডিগবৈৰ পৰা যে আৰম্ভ কৰিলোঁ নহয় গীত, সেই আপাৰ চামৰ গোটেই ডিব্ৰুগড়, ডিগবৈ, নাহৰকটীয়া, নামৰূপ, তিলিয়াজান, ক'তো বাকী নাই, গোটেই আপাৰ চাম মানে শিকাই ফুৰিছিলোঁ গানবোৰ। স্বৰলিপিৰ সৈতে শিকাইছিলোঁ, ল'ৰা চামতো শিকাইছিলোঁ, কাৰণ ৰঙীয়া, চেঁচা, নলবাৰী, পাঠশালা খুব আগ্ৰহৰে শিকিছে।
2: বাইদেউ এটা কথা কওকচোন, যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ এই যিটো আকৰ্ষণ, কোনোদিন জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত নুশুনা মানুহে শুনিলেও ক'ব চাগে যে এই গানৰ কিবা এটা সুকীয়া বৈশিষ্ট্য আছে।
1: আছে,
2: সেই বৈশিষ্ট্যটো কি বুলি ভাবে আপুনি?
1: তেওঁতো প্ৰথম গীতটোৱেই, তেওঁ যিবিলাক থলুৱা গীত মাত আছিলে তাৰ আৰম্ভহে লিখিছিলে তেখেতে। প্ৰথম লিখিছিলে বিয়া নামৰ আৰ্হিত যেতিয়া গীত লিখিছিলে, তেতিয়া মানে মানে মানুহ আচৰিত হৈছিলে, কোনে গছে গছে পাতি দিলে ফুলৰে সৰা।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা?

0: পোৱা যায়।
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়া,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসায় সকলো সলনি কৰি দিলে। পিছে এনে যত্ন কত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোমগাঁৱত থকা এছকে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছকে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছকে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
10: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
10: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
11: এক জমানে সে কাহানি

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰিক আদালতত সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতেই লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট্ৰিক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পোষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
2: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে,

0: ইকনমিক ইম্পেক্ট আমি লাস্ট পোষ্টমেলন ইভেন্ট দেখিলো, তাক এজাম্পশন হিসাবে লৈ বিভিন্ন ষ্টেকহোল্ডাৰ লগত যদি এসেসমেন্ট কৰিছে, সার্ভে কৰিছে, তাত বেসিছত 5 বছৰত 700 কোটি টকা ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এসেস কৰিছে। আৰু যিটো আপুনি কনসার্ট এৰেনা কথা কৈছে, যি আমি দেখিছোঁ যে যি ধৰণৰ কনসার্ট আমি ৰেছপন্স পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যি ধৰণৰ ৰেছপন্স আমি যি ধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনা প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনসার্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে, আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনসার্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনসার্টেই হওক, লাইভ ইভেণ্টছ হওক, বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
1: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু ইউআই পাৰ্থেননৰ সহযোগত বুক মাই শ্বোৱে গুৱাহাটীত পোষ্টমেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্মিং লাইভ মিউজিক ইকনমি ইনটু এ টুৰিজিম মাল্টিপ্লায়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিষয়ত পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি প্ৰকাশ কৰা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত শিলঘাট অঞ্চলত 2টাকৈ বাঘৰ উপস্থিতিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, কলিয়াবৰৰ খালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত স্থানীয় লোকে 2টাকৈ ৰয়েল বেংগল টাইগাৰৰ উপস্থিতি প্ৰত্যক্ষ কৰে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা সোণাৰীগাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ নতুন পথত যিকোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কালি হাতীমুৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াসকলৰ সৈতে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰ বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সময়োপযোগী আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। তদুপৰি খহনীয়া প্ৰৱণ ঠাইসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ লগতে প্ৰয়োজনীয় সুৰক্ষামূলক কাম কাজ শীঘ্ৰেই সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীক কলিয়াবৰৰ আয়ুক্ত ৰাজ বৰুৱা আৰু সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়াই সংগ দিয়ে। কামৰূপ জিলাৰ বকুত কালি বকু ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছে 5টাকৈ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিটোৰ বহুকেইখন গাঁৱৰ পথ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়নৰ পুঁজিৰ প্ৰায় 6,19,08,900 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। সমষ্টিটোৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা ৰাম সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। এতিয়া বাতৰি ইমানেই।
2: हर परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और साधन देना चाहता है।
3: भारत के प्रधानमंत्री ने भारत में जिस सौर क्रांति का आगाज किया था, उसका असर अब दिखने लगा है। भारत में एक एक करके 30 लाख से अधिक परिवारों की छत पर सोलर पैनल लग चुके हैं। आप भी इस ऊर्जा क्रांति का हिस्सा बने। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in। हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में नीति आयोग की 11वीं शासी परिषद की बैठक की अध्यक्षता करेंगे। प्रधानमंत्री ने कहा, पिछले 12 वर्षों में 25 करोड़ से अधिक लोगों का गरीबी से बाहर आना एनडीए सरकार की सही नीतियों का प्रमाण। भारतीय वाणिज्य मंडल ने पश्चिम बंगाल में 1,00,000 करोड़ रुपए के निवेश की योजना बनाई। उत्तर पूर्वी बंगाल, पश्चिम बंगाल में हिमालय के तराई क्षेत्र, ओडिशा, केरल और माहे के कुछ स्थानों पर आज मूसलाधार बारिश की संभावना। पश्चिम एशिया संघर्ष में तनाव के बीच अमरीकी सेना ने ईरान में कई ठिकानों पर हमले किए। प्रधानमंत्री मोदी ने भारतीय खिलाड़ियों के प्रदर्शन की सराहना की और देश से ओलंपिक के लिए महत्वाकांक्षी

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ দ্বৈত কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী নিবেদিতা শৰ্মা বৰা, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে নিবেদিতা শৰ্মা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মনোৰমা বৰগোহাঁইৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান।

0: আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰ মোহন শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

0: কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰ মোহন শৰ্মাৰ, পুনৰ কৈছো, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল প্ৰসেনজিৎ ফাংচুৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবন্দৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
3: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
2: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
3: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
2: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
3: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
2: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মিনতি ভূঞাৰ কণ্ঠত লক্ষ্য হীৰা দাসৰ কথাৰে এই গীতটি, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: মিনতি ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বিএ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৰিফুল হক আৰু শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আরিফুল হক আর শিখা বরার দ্বৈত কণ্ঠত দ্বিজেন্দ্র মোহন শর্মা রচিত গীতটি শুনিলে। প্রযোজনা আছিল রমেন চৌধুরীর। গীতিমালিকা সুগম সংগীতের অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীর মহাবাহু খন্তেক পাছতে পুয়ার আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী পুয়ার আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কলা সংস্কৃতি তথা সংগীত ক্ষেত্রলৈ অবদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমি বঁটা, ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাব্য সময়সূচী প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমি বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমি বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
2: মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একানপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হ'ল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো। অসমবাসী ৰাইজলৈ এই বঁটাটো মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ হৈছে। আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক, একেবাৰে সৰু কালিৰ পৰা মইনা মেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো। সকলোকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিছো।
1: সত্ৰীয়া

0: ৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
1: আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে, গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, IPTIলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজিৰ তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও পতাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে হাতৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
0: কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ 7 গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108 গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106 গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায় ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। NDA চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্চ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ 2 ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব।

0: ইপিনে আজিৰ দিনটোত সাক্ষৰ প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্টট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু ইউআই পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক এজামচন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যিখিনি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছত 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আমি যিধৰণে অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু ইউআই পাৰ্থেননৰ সহযোগত বুক মাই শ্ব গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যানজঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যানজঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ, চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চালখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান বাহন পৰিকল্পনা প্ৰকাশ কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পোৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে

0: 41,695 গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা এন ডি এ। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আপোনালোকক লৈ যাম দক্ষিণ হালমাৰা মানকাছাৰ জিলালৈ। আজি আমাৰ সংগী হৈছে শ্বেখ জেচমিনাৰা পাৰভিন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে বিভিন্ন পৰিৱেশ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ মানকাছাৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডৰ অধীনস্থ 35খন গাঁও পঞ্চায়তত প্ৰায় 1,00,000 গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়ে শ্ৰী জেচমিনাৰা পাৰভিনলৈ আহিছে এক প্ৰতিবেদন।
2: অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ লগত আত্মসহায়ক গোটসমূহৰ সদস্যসকলৰ মাজত বৃহৎ পৰিমাণে গছপুলি বিতৰণ কৰা হয়। বিতৰণৰ পিছত সদস্যসকলে নিজৰ ঘৰ, পথৰ কাষ, বিদ্যালয়, চৌহদ আৰু বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰে। এই পদক্ষেপৰ জৰিয়তে সেউজীয়া পৰিৱেশ গঢ়ি তোলা, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ হ্ৰাস কৰা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ কাৰণে গ্ৰহণ কৰা হৈছে। এই উপলক্ষে যোৱা 6 জুনত ফেকামাৰী উন্নয়ন খণ্ড 5-star CLF কাৰ্যালয়ৰ চৌহদত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, ফেকামাৰী উন্নয়ন খণ্ড আৰু জিলা মিছন ব্যৱস্থাপনা গোটৰ যৌথ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশেষভাৱে পৰিৱেশ সংৰক্ষণ, পৰিচ্ছন্নতা অভিযান, প্লাষ্টিক মুক্ত সমাজ গঠন আৰু অধিক সংখ্যক গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ফেকামাৰী খণ্ড উন্নয়ন বিষয়া বাবধন আলীয়ে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সকলোকে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জানিবলৈ দিয়ে যে জিলাখনৰ বিভিন্ন হাট বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু জনবহুল স্থানত শীঘ্ৰেই এক বিশেষ অভিযান চলোৱা হ'ব। নিষিদ্ধ পৰিসীমাৰ ব্যৱহাৰ ৰোধৰ উদ্দেশ্যে ইতিমধ্যে অভিযানকাৰী দল গঠন কৰা হৈছে আৰু নিয়ম ভংগকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি খণ্ড উন্নয়ন বিষয়া বাবধন আলীয়ে প্ৰকাশ কৰিছে।
1: দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী দীপচৰ গাঁও ৰাইজে প্ৰায় 1,00,000 টকা ব্যয় কৰি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছে। স্থানীয় লোকসকলৰ সহযোগিতা আৰু শ্ৰমদানৰ জৰিয়তে নিৰ্মিত এই সাঁকোখনৰ জৰিয়তে প্ৰতিদিনে সহস্ৰাধিক শিক্ষাৰ্থী আৰু সাধাৰণ লোকে যাতায়াত কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা শ্বেখ জেচমিনাৰা পাৰভিনৰ এক ৰিপৰ্ট।
2: দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ

0: সামৰণি পৰিছে। এই বিষয়ে বিতং বৰ্ণনাৰ সৈতে ইয়াৰ আমাৰ সংবাদদাতা শ্বেখ জেচমিনা পাৰভিন।
1: দুইজনৰ পৰা চাৰিজনলৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত গৃহ তালিকাভুক্তকৰণ, গৃহ গণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সম্পৰ্কে বিস্তৃত দিক নিৰ্দেশনা প্ৰদান কৰা হয় যাতে আগন্তুক লোকপিয়ল কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণিৰ পিছত যোৱা বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দাই লোকপিয়লৰ 2027ৰ বিভিন্ন নীতি নিৰ্দেশনা, তথ্য সংগ্ৰহৰ পদ্ধতি, প্ৰশাসনিক প্ৰস্তুতি সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ কয় যে দেশৰ উন্নয়নমূলক পৰিকল্পনা, সম্পদ বণ্টন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লোকপিয়লৰ তথ্য অতি গুৰুত্বপূৰ্ণ। লোকপিয়লৰ কাৰ্য সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সক্ৰিয় সহযোগিতা আৰু সঠিক তথ্য প্ৰদান কৰা একান্ত প্ৰয়োজনীয়। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে আগন্তুক লোকপিয়লৰ কাৰ্য সঠিক, স্বচ্ছ আৰু সময়ত সম্পন্ন কৰাৰ লক্ষ্যৰে পৰ্যায়ক্ৰমে অধিক প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেহ ৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানটি শুনিলে। আমাৰ সৈতে আছিল সাংবাদিক শেখ জেচমিনাৰা পাৰভিন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰা হৈছে লাইভ ফোন ইন কল্পতৰু।
1: থাকক সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আদৰৰ শ্ৰোতা, আপোনাৰ ভাল লগা গীতটি শুনাবৰ বাবে আমালৈ এই দুটি নম্বৰত ফোন কৰিব পাৰে, 03612662325 আৰু 9435405223। ষ্টুডিঅ'ত মই অনামিকা বৰদলে বৰুৱা, মোৰ সৈতে আছে গীতালী ভট্টাচাৰ্য আৰু ৰত্ন দাস। এয়া আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মোৰ ভাল লগা এটি গীতেৰে।

0: আৰম্ভ কৰিছোঁ আমাৰ আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানটি। প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল' হয়, সুপ্ৰভাত, নমস্কাৰ। আপোনাক আমাৰ আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ক'ৰ পৰা ক'লে আপুনি, কোনে ক'লে?
1: হয়, মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লোঁ, লক্ষ্য চহৰীয়াই।
0: হয়, কোনটো গীত শুনিব বিচাৰিব আজি?
1: হয়, মই জয়ন্ত হাজৰিকাই গোৱা আগলতি কলাপাত লৰে কিচৰে, এই শীৰ্ষক গীতটি মই শুনিব বিচাৰিছোঁ।
0: বাৰু, আমি বিচাৰিছোঁ গীতটি। কেহত ব্যস্ত হৈ আছে এতিয়া, কি কৰি আছে?
1: হয়, এতিয়া ঘৰতে আছোঁ।
0: হয়,
1: কিছু সৰু সুৰা কাম বন কৰি আছোঁ আৰু ঘৰতে।
0: হয় হয়, বাৰু ঠিক আছে, তেতিয়াহ'লে আপোনাৰ পচন্দৰ গীতটি আমি শুনাবলৈ লৈছোঁ, বিচাৰি পাইছোঁ।
1: হয় হয়,
0: বাৰু।
1: মোৰ কেইগৰাকীমান ৰেডিঅ' শ্ৰোতা আছে, মোৰ
0: বন্ধু। হয়,
1: ছয়গাঁৱৰ বনবাসী মণ্ডল,
0: হয়,
1: দৰঙৰ নিত্যানন্দ ডেকা, ৰঙিয়াৰ বংকিম চন্দ্ৰ দাস, তেওঁলোকলৈ এই গীতটো মই উৎসৰ্গা কৰিছোঁ।
0: বাৰু, ধন্যবাদ। আপোনাৰ যোগেদিয়ে আমি আশা কৰিছোঁ সেইসকল শ্ৰোতায়ো শুনিব। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত ফাগুনী ছবিৰ গীতটি শুনিলে।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: ফোন ইন কল্পতৰুৰ মাজলৈ আহিছো। হেল্ল'
7: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, ভালে আছা দাদা?
7: ভালে আছো।
0: কি কৰি আছে এতিয়া? শুনি থাকিব, আপোনালোকে শুনে কাৰণে আমি ভাল পাওঁ অনুষ্ঠান কৰি। হয়, আপোনালোকৰ বাবে
7: ৰেডিঅ' শুনিছো।
0: হয় হয়, দাদা আজি কোনটো গান শুনিব বিচাৰিব?
7: মই মেঘে গিৰগিৰ কৰে, মেঘে গিৰগিৰ কৰি আছে,
0: গিৰগিৰ কৰিয়ে আছে, সেইকাৰণে মনত পৰিল চাগে আপোনাৰ। বাৰু গীতটি আমি
7: মিলাবলৈ চেষ্টা কৰো আৰু পৰিস্থিতিৰ লগত গানটো।
0: হয় হয়, গানটো আমি উলিয়াবলৈ চেষ্টা কৰিছো। আৰু কওকচোন কেনেকুৱা কামত ব্যস্ত হৈ আছে? এতিয়াতো আপুনি ওলাই যাবই পৰা নাই।
7: ৰাতিপুৱা নহয়, ৰাতিপুৱা গৈছিলো, ৰাতিপুৱা পুখুৰীটোত খুব মেটেকা হৈছে, মোৰ এটা ডাঙৰ পুখুৰী আছে, ডাঙৰ মানে বেছি ডাঙৰ নহয়, মাছ বিক্ৰী নকৰো, মানুহকে খুৱাওঁ, বন্ধু বস্তুকে খুৱাওঁ, আধা বিঘাৰ পুখুৰী এটা, তাত মানে মেটকা খুব মেটকা হৈছে, যোৱাবাৰ পানী নোহোৱা কাৰণে খুব মেটকা চাৰিওফালে, মেটকা গুচাব গৈছিলো,
0: ঠাণ্ডাত
7: পানীত নামিব নোৱাৰো, গুচি আহিলো, এটা লগত বন্ধু লৈ গৈছিলো, গতিকে দুয়ে মেটকা টানিম,
0: ঠিক আছে, আপুনি বতৰৰ লগত মিলা গান এটি আমালৈ অনুৰোধ কৰিছে, গীতটি পাইছো।
7: আনন্দ গন্ধিয়া, কল্পনা আমিন, চন্দ্ৰমা দেৱী, মাধৱী নাথ, হাজেৰা বেগম আৰু ৰূপালী কলিতা।
0: হয় বাৰু, তেখেতসকললৈও আপোনাৰ অনুৰোধৰে গীতটি আমি আগবঢ়ালো, আমিও শুনো। ধন্যবাদ বতৰৰ লগত মিলা।
7: ধন্যবাদ জনালো গতে আকাশবাণী পৰিয়াললৈ।
0: ভাল বাৰু, ধন্যবাদ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: ফোন কল আহিছে শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হৈ। হেল্ল'
6: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে, কোনে ক'লে?
6: মননশ্ৰী বনবাসী মণ্ডল, মই চাৰগাঁওপানী গীতৰ পৰা
0: কৈছোঁ। হয় হয়, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আপুনি আজি কোনটো গীত শুনিব বিচাৰিব?
6: জানুৱাৰ বৈশ্বিখনৰ যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয় নেকি, বাৰু আমি বিচাৰোঁ। কি কৰি আছে বৰ্তমানে আপুনি? কেনেকুৱা কামত ব্যস্ত হৈ থাকে দোকানৰ ওপৰঞ্চি?
6: আপোনাৰ দোকানৰ ওপৰঞ্চি আপোনাৰ 3-4 দিনমান।

0: এখন অলপ খরাং দিছিলে, সেই সময়ত আমাৰ তিনি বিঘা বড়ো ধান আছিলে, কিছুমানে তিনি ধান বুলি কয়, সেইবিলাক কাটা মলা শেষ হৈ গল
1: বাৰু।
0: এতিয়া এতিয়া আকৌ আপোনাৰ শালি ধানৰ যি ধান পাৰিম আৰু দুই একদিনৰ ভিতৰতে পাৰিম।
1: বাৰু ঠিক আছে, আমি গীতটো পাইছোঁ আপোনাৰ অনুৰোধৰ গীতটি, জানুৱাৰ ছবিৰ আশা ভোঁসলে আৰু লতা মংগেশকাৰৰ কণ্ঠৰ গীতটি শুনাবলৈ লৈছোঁ।
0: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
1: হয় কওকচোন।
0: হয়, সন্মানীয় ইন্দ্ৰসেন মিন্টু ডাৱৰীয়া।
1: হয়।
0: সন্মানীয় লক্ষ্য চৌৰীয়া।
1: হয়।
0: সুচিতা আহমেদ, বিনি কানমাৰী, ৰূপালী কলিতা।
1: হয়।
0: কমল কমল বসুমতাৰী, সৰ্ব আলেকজাৰী, গীতিকা চালয় আৰু গৰিমা চালয়, মঞ্জু দাস আৰু আপোনাৰ পৰিকান্ত চহৰীয়া।
1: বাৰু, আপোনাৰ লগতে আপোনাৰ লগৰীয়া কেইগৰাকীলৈও আমি এই গীতটি আগবঢ়ালোঁ। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।
0: হয় হয়, ধন্যবাদ।

0: হাজৰিকা কলেজত বিএ প্ৰথম ষাণ্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907 গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে এছ কে হাজৰিকা কলেজ আহোমগাঁও গুৱাহাটী
1: শ্রোতাসকলে ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনি

0: আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল' হেল্ল' হয় নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। কোনে ক'লে, ক'ৰ পৰা ক'লে?
1: হয় মই গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ পৰা কৈছোঁ।
0: হয় নামটো ক'ব?
1: মোৰ নাম ৰাতুল কলিতা।
0: হয় আগতে ফোন কৰিছেনে আমালৈ?
1: হয় বহুত দিন মূৰত পালোঁ আৰু।
0: হয় হয় হয় ভাল পালোঁ আপুনি পালে আজি ফোনটো। বাৰু আপুনি কোনটো গান শুনিব বিচাৰিব?
1: মই খগেন মহন্তৰ কাউৰী পৰে গানটো শুনিব বিচাৰিছোঁ।
0: বাৰু এতিয়া কিহত কিহত ব্যস্ত হৈ আছে, কি কৰি আছে?
1: গুৱাহাটীত এখন প্ৰাইভেট স্কুলত এনেই কৰ্মৰত বৰ্তমান।
0: হয় এতিয়া স্কুল বন্ধ নেকি?
1: বন্ধ নহয় খোলাই আছে।
0: হয় স্কুলতে আছে আপুনি? আৰম্ভ হোৱা নাই শ্ৰেণী? বাৰু তেতিয়াহ'লে পালন নকৰোঁ, আপোনাৰ গীতটি আমি পাইছোঁ খগেন মহন্তৰ কণ্ঠৰ কাউৰী পৰে গীতটি, আপুনিও শ্ৰেণীলৈ পাঠদান কৰিবও যাব লাগিব, আপোনাক গীতটি শুনাইছোঁ। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।

0: খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। আন এটি ফোন আহিছে, আমালৈ ফোনটো লৈ লৈছো। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ,
1: আকাশবাণী সুপ্ৰভাত জনাই মই বজৰংগী হাইলান বোলছবিখনৰ কে কে কণ্ঠ তুজো মিলা গীতটি শুনিব বিচাৰিছো।
0: হয় নমস্কাৰ,
1: জাহ্নৱী দলৈ মই এবিচি তৰফৰ পৰা কৈছো।
0: হয় হয়, আগতে আপোনাক পাইছো, আপুনি আমাৰ মৰমীয়া শ্ৰোতা, মই জানো
1: বৰ ট্ৰাই কৰো নাপাওঁ
0: কি কৰিব আমাৰ উত্তৰ দিবলৈ, ভাল পালো আপুনি যে আজি পাইছে ফোনটো। আৰু আমাৰ হাতত আচলতে উত্তৰটো নাই এই প্ৰশ্নটো কৰিলে। হয়, আমাৰ দুটা ফোন, হয় দুটা ফোন নম্বৰ আছেতো, এটাৰ পিছত এটা বাজি যায়। হয় হয় হয়, বাকী ভালে আছে আপুনি? হয় আছো, ভালে আছো। কি কৰি আছে আপুনি এতিয়া? বাৰু বাৰু, কামৰ মাজতে আপুনি আমালৈ ফোন কৰিছে। আপোনাৰ অনুৰোধৰ গীত কে কে কণ্ঠত বজৰংগী ভাইজান ছবিৰ গীতটি আমি শুনাইছো, ভাল পালো আমালৈ ফোন কৰাৰ বাবে। হয়, ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে, আগলৈও কৰিব।

আজি মোক বিকৃতি বিচাৰি দিয়াত সহায় কৰিলে গীতালী ভট্টাচাৰ্য আৰু ৰত্ন দাসে। নিয়ন্ত্ৰণ কক্ষত আছিল আতিকুৰ ৰহমান, কোষ্ট অফ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দা।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বিপুল বৰদেউৰী আৰু সংগীতবৃন্দৰ কণ্ঠৰ এটি দেউৰী গীত।

মাটিৰ গান অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো। শিৱৰায় খাচাওবাং আৰু সংকীবৃন্দৰ কণ্ঠৰ এটি ডিমাচা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লোৱা হৈছে ৰতন কুমাৰ ৰাভাৰ কণ্ঠৰ এটি ৰাভা গীত।

আহিনা ৰাহাং আৰু সহশিল্পীসকলৰ কণ্ঠত কাৰ্বি গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: साथियों को भी बताना कि क्या देखा वहाँ।
1: अभी आपने सुना कार्यक्रम शिशु गीत, और अब इसी कार्यक्रम के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
2: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
1: नमस्कार।
3: उमंग उमंग उमंग उमंग
4: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले एया आकाशवाणी गुवाहाटीर महाबाहु
5: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কিছু সময়ৰ পাছতে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ ল'ব। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। বৈঠকত দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ বিতংভাৱে আলোচনা কৰা হ'ব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থ সামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমিত দখল কৰি অবৈধভাৱে দোকান পোহাৰ গঢ়ি তুলিছিল। জিলা প্ৰশাসনে পথৰ কাষৰ চৰকাৰী ভূমিত গঢ়ি উঠা এইসমূহ দোকান পোহাৰৰ বিৰুদ্ধে অভিযান চলায়। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰসমূহ উচ্ছেদ কৰে। গঢ়ি উঠা অঞ্চলটোত দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল, যাৰ ফলত অঞ্চলটোত সাধাৰণ ৰাইজ আৰু পথাচাৰী সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে শান্তিপূৰ্ণভাৱে উচিত কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননী প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰিছে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰী এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি বন্দোবস্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে। ডিব্ৰুগড় জিলাৰ খোবাং বিধানসভা সমষ্টিৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ উপস্থিতিত কালি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই সভাত গাঁওসমূহত শান্তি শৃংখলা বৰ্তাই ৰখা, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু আৰক্ষী জনসাধাৰণৰ সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাত অঞ্চলটোৰ আইন শৃংখলা, সামাজিক সম্প্ৰীতি আৰু জনসচেতনতাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

0: ঢেকিয়াবৰী পাৱাৰ হাউচৰ পৰা নীলিপাৰা গড়বান্ধা ভেহুৱা যুৱ সংঘলৈ যোৱা পথটো ১৩২ লাখ ৪৩,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা ১৯ জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৰ ১৬টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে ৩২খন দেশৰ পৰিৱৰ্তে ৪৮খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক ১২টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত ৪টাকৈ দল থাকিব। প্ৰতিযোগিতাত মুঠ ১০৪খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত ৭২খন গ্ৰুপ পৰ্যায়ৰ আৰু ৩২খন নক আউট পৰ্যায়ৰ খেল আছে। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: মিডিয়াম অভাৰ ৪১১.৫ মিটাৰ ৭২৯ কিলোহাৰ্টজ FM বেণ্ডৰ ১০১.৬ মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত নীলাক্ষী দত্ত, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য আৰু ফটিক চন্দ্ৰ বৰ্মন। FM ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ। এতিয়া শুনোৱা হওক পাৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনেই আলেখ্য।
1: মোক এখন হাত দিয়া, যিখন হাত সমাজ এখন গঢ়াৰ শৈল্পিক চেতনা প্ৰৱাহেৰে উদ্যত।
2: পাঁচটা আঙুলিৰে সজা এখন হাত, যাৰ প্ৰতিটো আঙুলি অসমান সময়ৰ আকুল পৰশেৰে বিদ্যমান।
1: এখন হাত দিয়া যিয়ে দেখুৱাব এধাৰৰ পৰা পোহৰৰ বাট,
2: অন্বেষণৰ পৰা অন্বেষণলৈ, আৱিষ্কাৰৰ পৰা আৱিষ্কাৰলৈ,
1: উপলব্ধিৰ পৰা উপলব্ধিলৈ
2: এই অবিৰত যাত্ৰাৰ সহচৰ হ'ব হাতে হাত ধৰি।

0: আপ্তগৰ্ভা মাতৃ এগৰাকী সদায় অপেক্ষাৰত শিশু এটিৰ ফুলৰ পাপৰি যেন এখন কোমল হাতৰ বাবে। পেটৰ ভিতৰত থকা নীৰৱ হৃদস্পন্দনৰ সৈতে মাতৃৰ হাতখন সদায় ব্যস্ত, যেন পৃথিৱীলৈ বাট বলোৱাজনক অভয় প্ৰদান কৰি আশ্ৰয়ৰ ইংগিত দিব।
1: এই আশ্ৰয় সৰুগত কৰিয়েই শিশুটিৰ চিনাকি হয় জীৱন, যৌৱন আৰু বিস্ময়েৰে ভৰা মনোৰম জগতৰ। সময়ৰ খোজত খোজ মিলাই আগবাঢ়ি যায়

0: ইতিহাসৰ হাতত ধৰিয়েই বৰ্তমান তৈয়াৰ হয়। ইতিহাসে গঢ়া ভেটিয়েই বৰ্তমানক প্ৰশ্ৰয় দি ভৱিষ্যতৰ নক্সা আঁকে। আচলতে ইতিহাস নিজেই এখন সম্পূৰ্ণ হাত। ভুল কৰিলে আঙুলি দাঙি ধৰে, অথচ শিকিলে নতুনৰ দিশত আগবঢ়াই দিয়ে।
1: ইতিহাসৰ মাজতেই সভ্যতা, সংস্কৃতি, ভাষা, ৰাজনীতি, আৱিষ্কাৰ আৰু কাংক্ষিত ভৱিষ্যতৰ আধাৰ। ইতিহাসৰ হাত ধৰিয়েই যাত্ৰা কৰোঁ প্ৰশ্নৰ পৰা উত্তৰলৈ।

0: প্ৰতিশ্ৰুতিৰে লিখা অন্য এক কাহিনী হ'ল প্ৰেম। কাহিনী এটাৰ নিচিনাকৈ তৈয়াৰ হয় ইয়াৰ বুনিয়াদ। কাহিনী এটাৰ নিচিনাকৈয়ে ইয়াত দেখা যায় জটিলতাৰ বাট কাটিব খোজা অহুপুৰুষাৰ্থক প্ৰচেষ্টা আৰু প্ৰেক্ষাপটৰ সামগ্ৰিক চেতনাক প্ৰাপ্তিলৈ লৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ।
1: যেন প্ৰতিটো চৰিত্ৰক অৰ্থবহ কৰি সমস্ত কাহিনী পৰিক্ৰমাৰ বাট সৰল হৈ পৰে এজনে আনজনৰ হাতে হাত ধৰি। জিহাদ, কেতিয়াবা আশীৰ্বাদ, কেতিয়াবা

0: সংগীত শিল্পী মধুরতম হৈ বাদ্যৰ নিয়ন্ত্ৰিত সুৰৰ প্ৰকাশেৰে কণ্ঠ এটি পৰিপূৰ্ণ হৈ গীত এটি হৈ ভাহি আহে আমাৰ মাজলৈ।
1: চিত্ৰশিল্পীয়ে কোমল হাতৰ পৰশেৰে ৰং সানে প্ৰকৃতিৰ সুন্দৰ আৰু সত্য। সুন্দৰ আৰু সত্যৰ পূৰ্ণতা পায় কোনো ভাস্কৰ্য শিল্পী কঠিন হাতৰ সূক্ষ্ম প্ৰয়াসত। সংগীতৰ ছন্দ আৰু অৰ্থবহ অংগ সঞ্চালনেৰে নৃত্যশিল্পই অন্য এক মাত্ৰা লয়। সহস্ৰজনৰ উৎসাহৰ ঐক্যতে শিল্পই জীৱ যায়।

সম্পূৰ্ণ কৰা ব্যক্তিগৰাকীয়ে হ'ল বন্ধু। বন্ধু মানে স্বকীয়তাৰ অনুভৱ, বন্ধু মানে নিৰাপত্তা অথবা ভৰসাৰ আৱেষ্টনী, বন্ধু মানে উৎসাহৰ ঐক্যসুৰ, বন্ধুৰ হাতে হাত

আগবঢ়া পথছোৱাৰ প্ৰতিটো গন্তব্য স্থানে যেন সজোৱা হৈছে এটি মধুৰ সুৰেৰে, আৰু এই সুৰকেই সৰুগত কৰি যেন জীৱনৰ প্ৰতিটো ষ্টপেজক সপোন সজোৱা গীতেৰে উজ্জীৱিত কৰিব পাৰি।

পৃথিবী খলোৱাৰ পথত সুন্দৰৰ সাধনাই কৰে নিৰ্মাণ, সন্ত্ৰাসে দিয়ে ধ্বংসৰ পথ। যি দৃষ্টিৰে চালে ধ্বংস সহজ হয়, যি শব্দত এটা সুস্থিৰ মন বিচলিত হয়, যি নিঃশব্দতাত মানুহ হোৱাৰ অস্তিত্বক নচ্ছাদ কৰা হয়, সেই সময়তে মানুহক মানৱীয়তাৰে ধৰি ৰাখিবলৈ প্ৰয়োজন হয় দুখন হাতৰ, যি হাত বুদ্ধিমত্তাৰ সঞ্চাৰেৰে তীক্ষ্ণ, য'ত আছে সময় সলনি কৰিব পৰা জোৰ আৰু মানুহ হোৱাৰ সাৰ্থকতাক উদযাপন কৰা দুখনি সহানুভূতিশীল হাত।

হাতে হাত ধৰি। শ্ৰোতাসকলে আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা তথা আদ্ধৰতা প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মেঘনা দেৱী।

গ্ৰহণ কৰে আৰু মোদী চৰকাৰে বিগত 12 বছৰত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দিয়ে। তেওঁ লগতে বিকশিত ভাৰত সংকল্প সন্মিলনৰ অংশ হিচাপে উত্তৰ গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ ব্যক্তিৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁক ৰাজ্যৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিজয় গুপ্তাই সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখক লৈ প্ৰগতি যাত্ৰাত অংশ লয়। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা 2-3 দিনত ৰাজ্যৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু পশ্চিম তথা দক্ষিণ প্ৰান্তৰ জিলাসমূহৰ কোনো কোনো ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত ঠাই বিশেষে 7-20 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি বিভাগে সকীয়াই দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা বিবৃতিযোগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰিছে। প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক ধাৰাষাৰ বৰষুণৰ আগলি বতৰালৈ চাই প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাৰ পৰিকল্পনা যুগুতাবলৈ আৰু বৰষুণৰ সময়ছোৱাত অনাহক যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দ আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে অভিযানকালত দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰ গঢ়ি উঠাত অঞ্চলটোৰ দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু পথচাৰীয়ে সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈয়ে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষ তৎপৰতা চলাইছে। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে কহৰা ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। চিকিৎসালয়খনে এই ক্ষেত্ৰত 1962 বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে পশুধন সাৰথি নামৰ এখন বিশেষ বাহনো সাজু কৰি ৰাখিছে। বানৰ সময়ত বিপদত পৰা বন্যপ্ৰাণী বা আন জীৱ জন্তুৰ উদ্ধাৰৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে মুকলি কৰা পশুধন সাৰথিৰ বাহনত এজন পশু চিকিৎসককো নিয়োজিত কৰা হৈছে। কোনো জীৱ জন্তু

0: বিপদত পৰা দেখিলে ৰাইজে নিজে উদ্ধাৰৰ পৰিৱৰ্তে তৎক্ষণাত 1962 নম্বৰত ফোন কৰি বন বিভাগ অথবা পশু চিকিৎসা বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষা সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলত যোৱা নিশা বন বিভাগ আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বোকাখাটৰ জিন্টু ওৰাং আৰু কাৰ্বি আংলঙৰ সৰ্বাং ৰংহাং নামৰ চোৰাং চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰা হয়। দুয়োজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, ৰাজ্যৰ ঠাই বিশেষে পৰৱৰ্তী দুদিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক ৰাজা হিন্দুস্তানী চিনেমাখনৰ পৰা এটি গীত আলকা য়াগনিকৰ কণ্ঠত।

মঙ্গেশকাৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ পত্থৰ কি ফুল চিনেমাখনৰ এটি গীতৰ কণ্ঠ লতা মঙ্গেশকাৰ আৰু এছ পি বালা সুব্রমণিয়মৰ।

0: পাথর কি ফুল সিনেমাখনৰ লতা মঙ্গেশকৰ আৰু এছ পি বালা সুব্রমণিয়মৰ কণ্ঠৰ এই গীতটিৰে সামৰিছো আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনী।

0: আইডিঅ'ৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, ক্ৰমাৎ বস্তুবাদী, স্বাৰ্থপৰ আৰু সংকীৰ্ণ হবলৈ ধৰা আমাৰ সমাজত এতিয়াও এচাম এনে মানুহ আছে যি আনৰ বাবে, আত্মজনৰ বাবে কিবা কৰিবলৈ ভাল পায়, আগ্ৰহ কৰে। ৰক্তদান হৈছে তেনে এক মহৎ কাৰ্য যিয়ে কোনো ব্যক্তিৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। প্ৰিয় শ্ৰোতা, আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ সৈতে উপস্থিত আছে এগৰাকী স্বেচ্ছাসেৱী ৰক্তদাতা যি একাধিকবাৰ স্ব ইচ্ছাই ৰক্তদান কৰি বহুজনৰ জীৱন ৰক্ষা কৰিছে। তেখেত হৈছে ভিক্টৰ ৰাজকুমাৰ। ভিক্টৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ।
1: এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে ধন্যবাদ জনাইছো।
0: ভিক্টৰ ৰাজকুমাৰ এজন স্বেচ্ছাসেৱী ৰক্তদাতা হোৱাৰ উপৰিও এটি বেচৰকাৰী সমাজসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক সঞ্চালক। আজি আমি ৰক্তদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ আৰু মানুহৰ মাজত থকা কেতবোৰ ভুল ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰিম আমাৰ কথোপকথনৰ মাজেৰে। ৰক্তদান জীৱনদান, এতিয়া প্ৰথমে আপুনি যিহেতু একাধিকবাৰ ৰক্তদান কৰিছে, যথেষ্ট অভিজ্ঞতা আপোনাৰ আছে, প্ৰথমে জানিব বিচাৰিম আপুনি এতিয়ালৈ কেইবাৰ ৰক্তদান কৰিছে?
1: 53 বাৰ দিছো।
0: 53 বাৰ,
1: হয়।
0: এবাৰ কওকচোন, কোনে কোনে ৰক্তদান কৰিব পাৰে আৰু লগতে ৰক্তদানৰ বাবে কেনেকৈ আগবাঢ়িব, কি কি কৰিব লাগে, অলপ যদি কৈ দিয়ে।
1: হয়, এই ক্ষেত্ৰত এটা নিয়ম বন্ধা আছে, যিহেতু শৰীৰৰ স্বাস্থ্যৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰশীল, গতিকে 18 বছৰ হ'ব লাগে আৰু ঊৰ্ধসীমা 60 বছৰ, এইটো হ'ল বয়সৰ সীমা। আৰু ওজন 45 কেজি যিটো হয়, কিলোগ্ৰাম হ'ব লাগে। আৰু হিমগ্ল'বিন যিটো কয়, যিটো ৰক্তৰ আমাৰ যিটো হিমগ্ল'বিনৰ কণ্টেণ্ট থাকে, সেইটো 12.5 হ'লে যিকোনো ব্যক্তিয়ে, মহিলা হওক পুৰুষ হওক, ৰক্তদান কৰিব পাৰে। আৰু ৰক্তদানৰ এটা নিয়ম আছে, এনেই সাধাৰণভাৱে যিটো ৰক্তদান কৰা যায়, সেই ৰক্তদান কৰাৰ 3 মাহ বা 90 দিনৰ পাছতে পুনৰবাৰ ৰক্তদান কৰিব পাৰে। গতিকে সেইটো এটা জেনুইন কথা। গতিকে আমি যেতিয়া কোনোবা এজন ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰিবলৈ যায়, তেতিয়া এখন ফৰ্ম বা এখন তালিকা ফিল আপ কৰিব লাগে, পূৰ্ণ কৰিব লাগে। সেইখন পূৰ্ণ কৰোঁতে তাত লিখাই থাকে আপুনি শেষবাৰ কেতিয়া ৰক্তদান কৰিছিল, বা আগতে ৰক্তদান কৰিছিল নেকি, বা আপোনাৰ এনেকুৱা এনেকুৱা ৰোগ আছে নেকি, বা আপুনি এনেকুৱা ধৰণৰ ঔষধ সেৱন কৰে নেকি। এই গোটেইখিনি কথা সংলগ্ন হৈ পেলাই আমাৰ এখন ফৰ্ম ফিল আপ কৰিব লাগে, আৰু সেই তাৰ ভিত্তিতহে ৰক্তদান কৰিব পৰা যায়।
0: মানে তেওঁ উপযুক্ত হয় নে নহয় তাৰ পিছতে সিদ্ধান্ত লোৱা হয়। গতিকে ৰক্তদান কৰাৰ আগতে এই পৰীক্ষা কেইটাও কৰা হয়?
1: লগে লগে কৰা হয়। কোনোবা এজন ব্যক্তিয়ে যেতিয়া ৰক্তদান কৰিবলৈ যায়, তেতিয়া এইকেইটা প্ৰাৰম্ভিক পৰীক্ষা আৰু ব্লাড প্ৰেছাৰ, ৰক্তচাপটো সাধাৰণ যদি হ'ব লাগিব, আমি যিটো জানো 80/120, এই যিটো ৰক্তচাপ সেইটো যদি সাধাৰণভাৱে থাকে, তেতিয়াহে আপুনি ৰক্তদান কৰিব পাৰে। তো এইখিনি আনুষংগিক কথা। আৰু সাধাৰণতে এজন একেবাৰে সাধাৰণ ব্যক্তি এজনৰ এইকেইটা সম্পূৰ্ণৰূপে থাকে। যদি টোপনি ভালে থাকে, যদি খোৱা ভালে থাকে, যিকোনো এখন ব্যক্তিৰ হিমগ্ল'বিন সদায় ভালেই থাকে, 12.5ৰ ওপৰতে থাকে, ৰক্তচাপ ঠিকেই থাকে, ওজন ঠিকেই থাকে।
0: হয়, এই তিনিওটা কথাত আচলতে মূলতঃ প্ৰথম গুৰুত্ব দিয়া হয় আৰু তাৰপিছত পৰৱৰ্তী কামখিনি কৰা হয়। নাজানো, ৰক্তদান কৰিলে দাতাৰ কি কি উপকাৰ হয়?
1: প্ৰথম কথাটো হ'ল মনটো বিৰাট ভাল লাগে। ৰক্তদান কৰি অহাৰ পাছত মানুহজনৰ মনটো খুব ভাল লাগে, ফৰকাল লাগে, আৰু কোনোবা এজন ব্যক্তি হৈ থকা এজন ব্যক্তিক আমি ৰক্তদান কৰি সহায় কৰিলোঁ বা জীৱন দান দিলোঁ, এই যিটো অনুভৱ, সেই অনুভৱটোৱে গোটেই শৰীৰটোলৈ যিটো সঞ্চাৰিত হয়, লগে লগে মনটো ভাল থাকিলে আপোনাৰ শৰীৰটো ভাল হয়, কামবিলাক ভাল লাগি থাকে, ভালকে কৰিব পৰা যায়, এই প্ৰথম অনুভূতিটো হয়। 2 নম্বৰতে, ৰেগুলাৰ যিসকলে ৰক্তদান কৰে তেওঁৰ এই চুগাৰ, আমাৰ যিটো মধুমেহ ৰোগ বুলি কওঁ, আৰু ব্লাড প্ৰেছাৰ যিটো অলপ আগতে ক'লোঁ, যিটো ৰক্তচাপ, এই বেমাৰ দুটা সাধাৰণতে নহয়। আৰু লগতে স্কিনটো, আমাৰ যিটো ছাল, উজ্জ্বলতা বাঢ়ে, আৰু আমাৰ যিটো

0: রক্ত পরিবহন ক্ষমতা আর আমার হৃদপিণ্ডর যে সঞ্চালন ক্ষমতা সেটা একদম নর্মেল হয়ে থাকে, অটুট থাকে, বহুতখিনি সুবিধায় হয়।
1: এতিয়া আমার সমাজত শুনা যায় বহুতে কয় যে রক্তদান করার পিছত শরীর তেজ কমি যায়।
0: আমি যেটা রক্তদান করো কেটামান সাবধানতা আমি যেহেতু কইসে এখিনি ডাক্তরী পরামর্শ, এখিনি যেখিনি পরামর্শর পাছতহে এজন দাতায় রক্তদান করব পারে। এটা রক্তদান করাই অহার পাছত 15 মিনিট মান রেস্ট লবলে দিয়ে, সেই রক্তদান করা বিছনাখনত অকমান জিরাবলে দিয়ে, তারপর মিঠা বা কিবা বিস্কুট বা এনেকা ধরনের পদার্থ খাবলে দিয়ে, পানি সরহকে খোয়া যায়। সেখানে যেটা আমার রেস্ট লওয়ার লগে লগে যেখানে খাবলে দিয়া যায় সেখানে লগে লগে আকো রিভার্স করবলে কাম করে, আকো আহি যায়। আর খুব বেশি এসপ্তাহ বা 15 দিন, কারবার কারবার 15 দিন লাগে, যেখানে আমি দান করছো সেখানে গোটেখিনি আমার ঘুরি আহে। গতি আমার কমি যাওয়ার কোনো প্রশ্ন নাথে, আমার শরীরের মেটাবলিজম ইমান ধুনিয়াকে বনোয়া আছে, সেই প্রত্যেকটোর মানে কামর কারণে সে নিজে প্রস্তুত হয়ে থাকে। আমি যদি ঘা লাগে তেজ ওলায় চাবসুন, কোনবা ক্ষেত্রে আমি কেতিয়াবা পাহৰি যাওঁ সেইখিনি পাতা তেজ ওলাইছিলে, সেই লগে লগে হিলিং হুন হৈ নাযায় জানো, সেই লগে লগে তেজটো বন্ধ হৈ যায়। গতিকে তাৰ প্ৰত্যেকটো শৰীৰৰ প্ৰত্যেকটো অংগতে সেই বস্তুটো আছেই, সি নিজে নিজে ভাল কৰিবলৈ পৰা এটা ক্ষমতা আছে। গতিকে ৰক্ত যেতিয়া ওলাই যাব লগে লগে সেইটো আমাৰ শৰীৰলৈ ঘূৰি অহাৰ এটা প্ৰক্ৰিয়া চলিয়ে থাকে, আৰু সেইটো ঘূৰি আহেও
1: মানে দান কৰাৰ লগে লগে তাৰমানে প্ৰক্ৰিয়াটো আৰম্ভ
0: হৈ যায় এই যেটা আমি রক্তদান করার লগে শরীরটা যে এটা কমি গেল, আর যে এই যে রিজেনারেশনের প্রক্রিয়াটা থাকে তার একটা হিট জেনারেট হয়, আর সেইটাই কি করে আমার ভিতর যদি কেনবাকে বীজাণুবিলাকও আকৌ আছে সেইবিলাকে সি পরিনাশ করে। বহুতখিনি পজিটিভিটি আছে তাৰমানে, কিন্তু এই কথাখিনি আমার সৰহ সংখ্যক মানুহে বুঝি নোপোৱাৰ ক্ষেত্রতে বা নাভাবার ক্ষেত্রতে তেওঁলোকে ভ্রান্ত ধারণা এটা লয়, লৈ পেলাই তেজ দান কৰিবলৈ নাযায় বা অত্যন্ত জরুরি নিজের ঘরের পরিয়ালের কোনবা থাকিলেহে কোনোবাই সন্মতি দিয়ে, এনেকুৱা ধৰণৰ কথা কিছুমান দেখিবলৈ পোৱা যায়।
1: আৰু বহুতো ক্ষেত্ৰত কিন্তু পৰিয়ালৰ লোক হলেও দিবলৈ অনিহা
0: কৰে,
1: ভয় এটা
0: হয়।
1: এই ভয়ৰ পৰা হাত কেনেকৈ সাৰিম?
0: তো আমি সেই ভয়ৰ পৰা একেবাৰে হাত সাৰিব লাগে। আমাৰ দেশত মানে অসমত বিশেষকৈ প্ৰায় 82টা ব্লাড বেংক আছে, ৰক্ত ভঁৰাল আছে, য'ত তাৰমানে স্বাস্থ্যসন্মতভাৱে ৰক্ত দান কৰি সেইখিনি সংৰক্ষণ কৰি ডিষ্ট্ৰিবিউচন কৰা হয়। কিন্তু পৰিতাপৰ বিষয়টো হৈছে কি, আমাৰ অসমত যিমান তেজ প্ৰয়োজন হয় প্ৰতিদিনে প্ৰায় 30-40% তেজ আমি সদায় মাইনাছত থাকোঁ, সিমান সংখ্যক মানে ৰোগীয়ে সিমান সংখ্যক ডাটা নাপায়, তেজ নাপায়। কিন্তু আমাৰ যিমান ৰোগী আছে তাতকৈ বহুত বেছি ডোনাৰৰ ব্যৱস্থাটো আছে, বহুত বেছি পপুলেশ্যন আছে, কিন্তু কি হয় আমাৰ সজাগতাটো নাই, সজাগতা নথকাৰ কাৰণে সেই দিয়াকেইজনেই দি থাকে, নতুন ৰক্তদাতা উলিয়াবলৈ বৰ কঠিন। আজিকালি সামাজিক মাধ্যমৰ যোগেদি কিছুমান গ্ৰুপ তৈয়াৰ হৈছে বা অকণমান বাঢ়িছে, কিন্তু সেইটোও এই যিটো আমাৰ মাইনাছটো
1: অভাৱটো
0: পূৰণ কৰিব পৰা নাই, গতিকে সকলো ওলাই আহিবই লাগিব। আৰু বহুতে ভাবে যে মহিলাই ৰক্তদান কৰিব নোৱাৰে,
1: সেই কথাটো মই সুধিব বিচাৰিছোঁ যে মহিলাসকলে পাৰে নে নোৱাৰে?
0: পাৰে, যদি তেখেত ঋতুস্ৰাৱৰ দুৱাৰদলিত আছে বা তেওঁৰ সেইটো হৈছে, তেওঁ দিব নালাগে গৰ্ভধাৰণৰ সময়ত, য'ত তেওঁৰ ৰক্তৰ প্ৰয়োজনটো বেছি হ'ব লাগে, গতিকে সেই সময়খনৰ কথাটো মনত ৰাখি পেলাই তেওঁক বাধা দিয়া হয়।
1: আৰু এই দুটা সময়ৰ বাহিৰে, তাৰমানে গৰ্ভধাৰণৰ সময়ছোৱাত আৰু ঋতুস্ৰাৱৰ সময়ছোৱাত, তাৰ বাহিৰে মহিলাসকলেও ৰক্তদান কৰিব পাৰে। আৰু আগৰ প্ৰথমে যিটো আপুনি যিকেইটা তিনিটা কথা ক'লে সেইখিনি যদি তেখেতৰ ঠিকে আছে,
0: অটুট
1: আছে, তেতিয়াহ'লে তেওঁ ৰক্তদান কৰিব পাৰে।
0: হয়,
1: এতিয়া আপুনি আৰম্ভণিতে জনালে যে আপুনি 53 বাৰ ৰক্তদান কৰিছে, সমাজ সেৱাৰ যি যাত্ৰা, এই যাত্ৰা কেনেকৈ আৰম্ভ হ'ল?
0: ময়ো প্ৰথমতে ৰক্তদান চেগা চৰকীয়াকৈ কৰিছিলোঁ, কাৰণ সিমান সজাগতাও নাছিলে আৰু প্ৰয়োজনীয় সময়তহে কোনোবাই বিচাৰিলে দিয়াটো হৈছিলে, আৰু সিমানখিনি নাজানিছিলোঁ আৰম্ভণি অৱস্থাত। পিছলৈ যেতিয়া স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ জৰিয়তে যেতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মানুহৰ দুৰৱস্থাটো জানি পেলাই আমি নিজে ইয়াৰ ওপৰত মানে পঢ়া শুনা কৰিবলৈ বা জ্ঞান ল'বলৈ আৰম্ভ কৰিলোঁ। আমাৰ প্ৰত্যেকজন সদস্যই একো একোজন ৰক্তদাতা, আমাৰ 3গৰাকী মহিলা সদস্য আছে যি 20-22 বাৰ ৰক্তদান কৰিছে, খুব মানে ডাঙৰ কথা এটো।
1: নিঃসন্দেহে এজন মানুহে বছৰত কেইবাৰ তেজ দিব পাৰে?
0: আমি যিহেতু কৈছোঁ 3 মাহত এবাৰ দিব পাৰে, তেতিয়াহ'লে আমি বছৰেকত 4বাৰ দিব পাৰিলোঁ, তো গতিকে প্ৰত্যেক বছৰে আমি যদি চাওঁ 21 বছৰৰ পৰা আৰম্ভ কৰোঁ, তেতিয়াহ'লে ভাবকচোন কিমানবাৰ আমি দিব পাৰিম। আৰু মোৰ দান কৰা প্ৰক্ৰিয়াটো বহাৰ আৰু এটা কাৰণ আছে, মই আৰু এটা ধৰণে ৰক্তদান কৰোঁ,

0: সেইটোক কয় এছ ডি পি, ছিংগল ডনাৰ প্লেটলেট বুলি কয়। আৰু আমাৰ নৰ্মেল যেতিয়া আমি যিখিনি কথা পাতি আছিলোঁ, সেইখিনি নৰ্মেল ৰক্তদানৰ ক্ষেত্ৰত যিটো তিনিৰ পৰা চাৰি মিনিট বা পাঁচ মিনিটত শেষ হৈ যায়, মেক্সিমাম পাঁচ মিনিট লাগিব, তাতকৈ বেছি নহয়। এটা পাউচ থাকে, হোল ব্লাডটো উলিয়াই যায়, গোটেই টেষ্টটোকে উলিয়াই লৈ যায়, কম সময়ত কামটো হয়। গোটেই হোল ব্লাডটো ওলাই যায় কাৰণে তিনিমাহ আমি ৰ'ব লগা হয় বা নব্বৈ দিন ৰ'ব লগা হয়। কিন্তু এছ ডি পি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ। ইয়াত এটা ডাঙৰ মেচিন আৰু অভিজ্ঞ টেকনিচিয়ান থাকিব লাগিব, তেওঁলোকৰ তত্বাৱধানত এছ ডি পিটো হয়। এটা মেচিন আছে, মেচিনত মেচিনেৰে আমি আমি নৰ্মেল যিটো ডনেশ্যন কৰোঁ সেইটোতকৈ অকণমান নিডলটোত অকণমান ডাঙৰ হয় আৰু তিনিডাল পাইপ থাকে। সেই পাইপেৰে প্ৰথমতে গোটেই শৰীৰৰ তেজখিনি ওলাই লৈ যায়, তাৰপিছত অকল প্লেটলেটটো ৰাখি বাকীখিনি আকৌ তেজ ঘূৰাই পঠিয়াই দিয়া হয় শৰীৰলৈ। সেই প্ৰক্ৰিয়াটো কৰোঁতে প্ৰায় পঞ্চাছ মিনিটৰ পৰা দুঘণ্টাও হ'ব পাৰে। আৰু সেই প্ৰক্ৰিয়াটো যিহেতু গোটেইটো আকৌ তেজখিনি ঘূৰি আহে, অকল প্লেটলেটটোহে ওলাই যায়, সেইকাৰণে আমি দুদিনৰ বা তিনিদিনৰ মূৰত আকৌ প্লেটলেটটো ডনেট কৰিব পৰা যায়।
1: মানে প্লেটলেটটো সেই দুদিনৰ ভিতৰতে আকৌ
0: জেনেৰেট হয়,
1: জেনেৰেট হয়,
0: হয়। গতিকে আমি মানে চাৰিদিনৰ পাছত আকৌ ডনেট কৰিব পাৰোঁ বুলি আমি সাধাৰণতে সজাগতাটো কৰোঁ। মানে এজন এছ ডি পি ডনাৰে চাৰিদিনৰ পাছত আকৌ এছ ডি পি ডনেট কৰিব পাৰে।
1: সাধাৰণ ৰক্তদানতকৈ এইটো কি ক্ষেত্ৰত কেনেকৈ বেলেগ হয়?
0: আমি যেতিয়া ৰক্তদান দান কৰোঁ চাৰি ভাগত বিভক্ত হয়, ডাব্লিউ বি চি, আৰ বি চি, প্লেটলেট আৰু প্লাজমা। মানে এইকেইটা আমি ছেপাৰেশ্যন কৰি এটা আমি হোল ব্লাড যেতিয়া ডনেট কৰিম সেই চাৰিভাগ কৰি পেলাইহে
1: সংৰক্ষণ
0: কৰে।
1: মানে কোনো ব্যক্তিক যেতিয়া আমি জানো যে সাধাৰণ নাগৰিক হিচাপে যে তেজৰ প্ৰয়োজন হৈছে, তেতিয়া তেওঁক মানে গোটেই তেজৰ প্ৰয়োজন নহবও পাৰে, তেওঁ হয়তো অকল প্লেটলেট দৰকাৰ হ'ব পাৰে
0: বা প্লাজমা দৰকাৰ হ'ব পাৰে বা আৰ বি চি দৰকাৰ হ'ব পাৰে। আগতে পৰ্যায়টো বেলেগ আছিলে, আগতে চিধা ব্লাডটো লয়, তেজটো লয় আৰু চিধা চিধি দি দিছিলে, খালি গ্ৰুপটো মিলিলে হ'ল। সেইকাৰণে আমি প্ৰায়ে কওঁ বা জনা যায়, সজাগতা কৰা যায় যে এবাৰ আপুনি যদি ৰক্তদান কৰে আপুনি চাৰিজন মানুহক বচায়, তাৰমানে চাৰিজনে ছেপাৰেটকৈ আপুনি বেলেগ বেলেগ টেষ্টটো
1: প্ৰয়োজন অনুসাৰে পাব পাৰে,
0: প্ৰয়োজন হয়তো পাই যায়। আপুনি দিলে এবাৰহে কিন্তু চাৰিজন লোক বাচি গ'ল, ঠিক তেনেকৈ
1: যথেষ্ট গুৰুত্বপূৰ্ণ কথা
0: হয়।
1: এছ ডি পি ডাটা পোৱা যায়নে?
0: সাধাৰণতে এছ ডি পি ডাটা খুব কম, কাৰণ কেলে মেচিনটো দেখাৰ লগে লগে ভয় কৰে, এই আকৌ কি বা ব্লাড ঘূৰি আহিব, আকৌ গাত সোমাব, তেওঁ নিজৰ টেষ্টখিনিয়ে নিজে নিজলৈ আহে, সেই তেনেকুৱা ধৰণৰ হয়। এজন ৰক্তদাতা যেতিয়া ৰক্তদান কৰিবলৈ যাওঁতে পেকেটটো সম্পূৰ্ণ বেলেগ, পৃথক, বেজিটো সম্পূৰ্ণ পৃথক, ঠিক একেধৰণে প্লেটলেট কৰিবলৈ যাওঁতে গোটেই মেচিনত যিখিনি বস্তু থাকিব, সৰঞ্জাম থাকিব, সেই গোটেইখিনিয়ে বেলেগ, সম্পূৰ্ণ পৃথক এটা পাৰ্টত হয়, কাৰো বেলেগ বস্তু থাকি নাযায়। গতিকে এইটো একদম ভ্ৰান্ত ধাৰণা, আমি ধুনীয়াকৈ আগবাঢ়ি আহিব পাৰোঁ। আৰু এছ ডি পি ডনাৰ হোৱাৰ সেইটো এটা পজিটিভ মানে আৰু ভাল যে কি, সেই আপুনি তিনি চাৰিদিন মূৰত আকৌ নিব পাৰে, আৰু এজন এছ ডি পি ডনাৰে আঠাইছ দিন হ'লে হোল ব্লাড আকৌ ডনেট কৰিব পাৰে, তাৰমানে আমি তিনিমাহ ৰ'ব নালাগে আৰু।
1: আচ্ছা,
0: আমি ইয়াত আঠাইছ দিন যেতিয়া হ'ব, সম্পূৰ্ণ হ'ব, মই চাপ'জ আজি ব্লাড টেষ্ট ডনেট কৰিছোঁ, মই আঠাইছ দিন সম্পূৰ্ণ হোৱাৰ পাছতে আকৌ মই হোল ব্লাডটো দিব পাৰোঁ। তো বহুতখিনি সুবিধা আছে, আৰু সেই এছ ডি পি ডনাৰজনে যিহেতু চাৰিদিনৰ পাছত আকৌ ডনেট কৰিব পাৰে, সেইটো কৰাৰ কাৰণে আচলতে মোৰ সংখ্যাটো বাঢ়ি গ'ল।
1: আচলতে ভাল কথা, কাৰণ আপুনি বহুকেইজন ব্যক্তিক এতিয়ালৈকে জীৱন দান দিছে, যথেষ্ট এটা মহৎ কাম আপুনি কৰি আছে। এই সুযোগতে আপোনাক ধন্যবাদ জনাইছোঁ, আৰু যিসকল শ্ৰোতাই বৰ্তমান আমাৰ অনুষ্ঠান শুনি আছে, আমি আগ্ৰহ কৰিম আপোনালোকেও আহক, ৰক্তদান কৰক। আদৰৰ শ্ৰোতা, আপোনালোকে শুনি আছে আইডিঅ'ৰ বুলনি, আৰু আজি বুলনিত আমি কথা পাতি আছোঁ ৰক্তদানৰ বিষয়ে, আৰু আমাৰ সৈতে আছে ভিক্টৰ ৰাজকুমাৰ। এতিয়া এই ৰক্তদান কৰাৰ বাবে প্ৰস্তুতি কেনেকৈ চলাব লাগে? ধৰক মানে তেজ দিয়াৰ আগতে তেওঁ খাদ্যৰ ওপৰত নিশ্চয় গুৰুত্ব দিব লাগিব বা জীৱন ধাৰণ প্ৰণালীৰ ওপৰত, এই বিষয়ে অলপ কৈ দিয়কচোন।
0: একদম চাবলৈ গ'লে একেবাৰে সাধাৰণ কথা, আপুনি দৈনিক আপোনাৰ যিটো ধৰণে খাদ্য সেৱন কৰে আৰু কেনেকৈ আপুনি শুৱে, সিমানে, বহুত বেছি একো কৰিবলগীয়া নাই। কাৰণ আপোনাৰ যদি বেলেগ অসুখ যদি নাথাকে, স্বাস্থ্য যদি ঠিকে থাকে, তেতিয়াহ'লে আপুনি নৰ্মেল যিটো খানা খাই আছে, খাদ্য খাই আছে, সেইটোৱে হ'ব। খালি খোৱাটো অকণমান গুৰুত্ব দিব লাগে, আগনিশা আপুনি কেনেকৈ শুইছে, আপোনাৰ টোপনি ভাল হৈছেনে নাই। ডক্টৰে যেতিয়া আমাৰ ব্লাড টেষ্টটো কৰে, মানে ব্লাড ডনেশ্যন কৰাৰ আগে আগে হিমগ্লোবিন বা কিবা চেক কৰি পেলাই যেতিয়া কাউন্সিলে চেক কৰে, তেওঁ সোধে আপুনি কিমান সময় আগত খাইছিলে খোৱা কথাটো। তাত কিবা এটা আমি যেতিয়া ব্লাড ডনেট কৰিবলৈ যাওঁ, তাৰ অন্ততঃ দুঘণ্টাৰ আগত বা তিনি ঘণ্টাৰ আগত খাব লাগে, কিবা এটা খাই খাব লাগে, যিটো আমি ব্ৰেকফাষ্ট কৰিলোঁ বা সাধাৰণ নৰ্মেল আমি খোৱা বস্তু খাওঁ, ৰুটি এটাকে খালোঁ বা কণী এটাকে খালোঁ, কিবা এটা খোৱাটো জৰুৰী, তাৰ পাছত ডনেট কৰিবলৈ। কাৰণ একেবাৰে যদি খালী পেটত ডনেট কৰিবলৈ যাওঁ, তেতিয়াহ'লে হয় হিমগ্ল'বিন কমি যাব, ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে বা বেছি কমি যাব পাৰে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত। গতিকে কিবা এটা খাই ল'লে নৰ্মেল হৈ থাকে, যিটো আমাৰ

0: শুনাৰ অভ্যাস যিটো ৰাতিপুৱা চাহ একাপৰ লগত যদি আপুনি ৰুটি এটা খোৱাৰ অভ্যাস আছে তেতিয়াহ'লে সেইটোকে খাই ওলাই আহিলেও আপোনাৰ হৈ যাব।
1: ডক্টৰ, আপুনিতো স্বেচ্ছাই ৰক্তদান কৰে কিন্তু ৰক্তৰ দেহাও চলে, পেচাদাৰী ৰক্তদাতাৰ সংখ্যা স্বেচ্ছাসেৱী ৰক্তদাতাতকৈ বেছি, এই সন্দৰ্ভত আপুনি কি ক'ব?
0: তাৰমানে সাধাৰণতে কি হয়, ৰক্ত এইটো দান কিয় কোৱা যায়, ৰক্তদান মানে ই একদম স্বেচ্ছাই দান কৰিব লাগিব, কোনো কিনিব বা বেচিব নোৱাৰে, ই সম্পূৰ্ণ একদম নিষিদ্ধ এটা প্ৰক্ৰিয়া যদি কোনোবাই বেচিব খুজিছে বা বেচিছে বা কিনিছে। কিন্তু কি হয়, তাৰ মাজতে আজিকালি কি হৈছে, ৰক্ত যিহেতু অভাৱ হৈছে, এচাম তেনে লোকবিধাবাদী ব্যক্তি আছে যিসকলে এই লোকক টাৰ্গেট কৰি থাকে। এটা উদাহৰণ আছে, আজি চাৰিদিনমানৰ আগৰ কথা, মহিলা এগৰাকীয়ে ৰাতিপুৱা মোক ফোন কৰিলে যে এনেকুৱা এনেকুৱা অৱস্থা, মোৰ 14 বছৰৰ ল'ৰাটোৰ কাৰণে ৰক্ত লাগে, আপুনি অকণ সহায় কৰিব লাগে। আৰু তেওঁ কৈ পেলাই কান্দিছে। মই বোলো চাওক, মই আপুনি মোক যিখিনি দিব লাগে ডাটাখিনি আপুনি দিয়ক, মই যিমান পাৰোঁ মই বিচাৰ খোচাৰ কৰি মই ৰক্তদাতা এজন আপোনাৰ তালৈ পঠাই দিম। ঠিক তেনে সময়তে ফোনটো থৈছে, লগে লগে এজন ব্যক্তি তেওঁৰ ওচৰলৈ আহিছে, আহি তেওঁক চাগে ৰক্তদান কৰিম বুলি ক'লে নেকি বা কি কৰিব ক'লে। তেওঁ লগে লগে মহিলাগৰাকীক ফোন কৰিলে, দাদা আপোনালোক কথা পাতি থাকোঁতে এজন মানুহ উপজেচি আহিলে, আহি পেলাই কৈছে যে আমি ৰক্তটা আপোনাক ব্যৱস্থা কৰি দিম, খালি 1500 টকা এটা ল'ম। তেওঁ মহিলাগৰাকীৰ অৱস্থিতিটো সেই সময়ত 14 বছৰীয়া ল'ৰাটো অৱস্থাটো বেয়া, এতিয়া মানুহজনে উপজেচি আহি ক'লে যে তেওঁ বিপদৰ সময়ত দিছে 1500 টকা হ'লেই হ'ব। তেতিয়া তেখেতক কৈছিলোঁ 1500 টকা ল'ম বুলি কৈছে, এইটো কিন্তু সম্পূৰ্ণ ইলিগেল হয়, একেবাৰে বেআইনী হয়, গতিকে সেইটো আপুনি দিব নোৱাৰে। কিন্তু অত্যন্ত যদি আপুনি বিচাৰিছে যে এইটো প্ৰয়োজন আছে তেতিয়াহ'লে আপোনাৰ কথা, কিন্তু কিনাজনো অপৰাধী আৰু বিকাজনো অপৰাধী। তাৰপিছত মই সেইখিনি কথা কৈ পেলাই থলোঁ। 45 মিনিটৰ পাছত আকৌ মহিলাগৰাকীয়ে ফোন কৰিলে, দাদা মানুহজন গুচি গ'ল নহয় পইচাটো লৈ পেলাই, এতিয়া মানুহজনক বিচাৰি ফুৰিছোঁ, নিদিলেই তেওঁ মানে সেই সুবিধাটো লয়। মানে এই যে মহিলাগৰাকীয়ে কান্দিলে, প্ৰয়োজনীয়তা বুজি পালে,
2: হয়,
0: তাৰপিছত বহুত প্ৰায় 45 মিনিটমান বিচাৰ খোচাৰ কৰি একো যেতিয়া নাপালে, মানুহগৰাকীয়ে মোলৈ আকৌ ফোন কৰিছে। তো এনেকুৱা ধৰণৰ কথা চলি থাকে, এইটো সৌদিনাৰ কথা। তো 15,000 টকা দিও বিকাৰ ৰেকৰ্ড আছে,
2: মানে যেতিয়া প্ৰয়োজন হয় মানুহে মানুহজনৰ জীৱন বচাবলৈ লাগে, গতিকে টকাটো গুৰুত্বপূৰ্ণ
0: নহয়, আৰু সেইটো একচুৱেলি
2: আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, ধৰক যিসকল এই পেচাদাৰী ৰক্তদাতা তেওঁলোকৰ হিমগ্লোবিনৰ পৰিমাণটো বা তেওঁলোকে কিমান সময়ৰ মূৰত, কাৰণ তেওঁলোকৰো এটা আৰ্থিক প্ৰয়োজনীয়তা, সেইটো কাৰণেহে তেওঁলোকৰ এই বেহাখন কৰিছে, গতিকে সেই তেওঁলোকৰ সেইসমূহ সঠিকভাৱে পৰীক্ষণ কৰা হয় বুলি আপুনি ভাবেনে?
0: গোটেই কথাটোৱেইতো ভুল, গোটেই প্ৰক্ৰিয়াটোৱে ভুল। যেতিয়া 3 মাহ নহয়, 3 মাহ নহ'লে তাৰ হিমগ্লোবিনৰ পৰিমাণটোৱেতো কমি থাকিব, এইটো এটা ৰেকেড হয় চেইন, তাৰমানে নামত তেওঁ ৰক্তদান কৰে, আচলতে সেই ৰক্তটো একেবাৰে সম্পূৰ্ণ এটা বেলেগ ধৰণৰ এটা প্ৰক্ৰিয়া, এইটো হ'বই নোৱাৰে তাৰমানে। কাৰণ 3 দিন দিয়াৰ পাছত ঔষধ এটা খাইহে সেই হিমগ্লোবিনৰ পৰিমাণটো বঢ়াইছে, আৰু ঔষধটো খাবই লাগিব, ই নেখালে হিমগ্লোবিন নাবাঢ়ে। ঔষধ খাই যেতিয়া হিমগ্লোবিনৰ পৰিমাণটো বেছিকৈ দেখুৱাইছে আৰু সেই ৰক্তদান কৰিছে, আল্টিমেটলি সেই ৰক্তদানটোৰ মূল্যটো বহুত কম, গতিকে এইটো এটা বেহা চলি আছে, এটা ৰেকেড হয়, যিটোক চৰকাৰে বহুতবাৰ বহুতক অপৰাধীক ধৰিছে, জেল দিছে, কিন্তু যিহেতু এচাম আছে নহয় ব্যক্তি যাৰ কাৰণে তেওঁলোকে কাৰো কথা নুশুনি পেলাই সেয়া কিনি লয়,
2: সুবিধাবাদী
0: আছে, সেই তেনেকুৱা লোক থকাৰ কাৰণে এইসকল ব্যৱসায়ীয়ে মানে বেহা কৰিবলৈ মানে সক্ষম হৈছে। আৰু এই যিসকল বেহা কৰা লোক আছে ৰক্তদানক লৈ পেলাই, তেওঁলোকক যিমান পাৰে তেওঁলোকৰ পৰা আঁতৰি থকাটো বেছি জৰুৰী। সেইকাৰণে ৰক্তদান য'ত ৰক্তদান কৰা যায় তাত লিখাই থাকে যে অচিনাক্ত ব্যক্তিৰ লগত কথা নাপাতিব, অচিনাক্ত ব্যক্তিৰ লগত আপুনি কোনো টকাৰ লেনদেন নকৰিব, লিখাই থাকে ডাঙৰ ডাঙৰকৈ, তথাপিও মানুহে সজাগ নহয়। কাৰণ এই যে ৰক্তদান শব্দটো, যেতিয়া ৰক্ত এটা বিচাৰি যে প্ৰয়োজনীয়তা কথা ডক্টৰে যেতিয়া কৈ দিয়ে যে ৰক্ত লাগিব, 3টা ৰক্ত লাগিব, 5টা ৰক্ত লাগিব, লগে লগে মানুহজনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায়, অঁ এতিয়া মই ৰক্ত ক'ত পাম, জীৱন বচাব লাগে। আৰু সেই সময়তে তেওঁলোকৰ বুদ্ধি কমি আহে আৰু ফলস্বৰূপে এইসকল ব্যক্তিয়ে তেওঁলোকৰ কাষলৈ গৈ পেলাই এইবিলাক ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।
2: যথেষ্ট দুৰ্ভাগ্যজনক কিন্তু কথাটো নহয়নে? এতিয়া তেজ কিনাৰ তুলনাত স্বেচ্ছাই দিয়া তেজ নিশ্চয়কৈ বেছি সুৰক্ষিত,
0: বেছি সুৰক্ষিত,
2: সেই সম্পৰ্কত অকণমান আলোকপাত কৰকচোন।
0: যেতিয়া স্বেচ্ছাই দিয়া যাব, তেওঁ শৰীৰটো ভাল, 3 মাহ তেওঁ সুস্থ হৈ আছে আৰু 3 মাহৰ পাছতহে এটা ৰক্তদান কৰিছে, গতিকে একদম সম্পূৰ্ণ সুস্থ এটা রক্ত দান করে।

0: সেইটো সদায় একদম ছেফ। এজন ৰোগীৰ পৰিয়ালে যদি সহযোগিতা কৰে তেতিয়াহ'লে আমাৰ ৰক্তদাতাৰ যিটো সমস্যা আছে বহু পৰিমাণে কমি যাব।
1: হয় নিশ্চয়।
0: এতিয়া জি এম চি এইচতে মই যদি উদাহৰণস্বৰূপে কওঁ আপোনাক 10,000 মানে লাগে কিন্তু আপুনি ডনেশ্যন হয়হে 400 বা 500 বা 1,000 যিখিনি মজুত থাকে সেইখিনি চাৰ্কুলেশ্যন কৰোঁতেই আপোনাৰ থাকে। আৰু প্ৰায় হস্পিটেলত চাব এখন চাৰ্ট লিখা থাকে এই গ্ৰুপ ৱাইজ A, B, A, B
1: কিমান মজুত আছে
0: মজুত আছে নাম্বাৰবিলাক লিখা থাকে। যিহেতু ব্লাড গ্ৰুপবিলাক আমাৰ বেলেগ বেলেগ তো সেই মজুতটো লিখা থাকে। আমি তাত চাব খুব বেছি 20 বা 30 হে মজুত থাকে আৰু জি এম চি বা এনেকুৱা ডাঙৰ হস্পিটেলত অকণমান বেছিকৈ থাকে যেনিবা কিন্তু হ'লেও সেই পৰিমাণটো সদায় যিমান লাগে তাতকৈ সদায় কম থাকে।
1: গতিকে আমাৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব?
0: এটা কথাই প্ৰথমতে যিহেতু আপুনি আৰম্ভ কৰিছিলে ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, গতিকে ইমান ভাল কথা এটাৰ লগত নিজক জড়িত কৰিব পাৰিলে খুব ডাঙৰ কথা এটা হ'ব। গতিকে সকলোৱে স্বেচ্ছাৰে ৰক্তদান কৰিবলৈ ওলাই আহক। ৰক্তদানটো কেতিয়াও কোনো কথাতে সি বেয়া কথা নহয়, ই শৰীৰটো কেতিয়াও কোনো কাৰণতে সি বেয়া নকৰে, বৰঞ্চ সি ভালহে কৰিব, মন ভাল কৰিব, শৰীৰ ভাল কৰিব, তেজ ভাল কৰিব। আৰু দুটা বিশেষভাৱে আজিৰ তাৰিখত যিবিলাক বেমাৰে বেছিকৈ আক্ৰমণ কৰে সেইটো হ'ল মধুমেহ আৰু উচ্চ ৰক্তচাপ, এই দুটা একেবাৰে আপোনাৰ পৰা আঁতৰি থাকিব। গতিকে সকলো ওলাই আহক, ৰক্তদান কৰক, ৰক্তদান কৰি এবাৰ তাৰ সোৱাদ লওক কেনেকুৱা অনুভৱ হয়। এজন লোকক যেতিয়া আপুনি ৰক্তদান কৰিবলৈ যাব সেই ৰক্তদান কৰি পেলাই ওলাই অহাৰ পাছত আপোনাৰ অনুভূতিটো এবাৰ ল'বচোন, তেতিয়াহে গম পাব যে ৰক্তদান কৰাৰ অনুভূতি কি। গতিকে সকলোকে আহ্বান জনাম স্বেচ্ছাৰে ওলাই আহক, ৰক্তদান কৰক।
1: হয়, আপুনি কোৱাৰ দৰে আমিও আশা কৰিম আমাৰ শ্ৰোতাসকলে নিশ্চয় তেখেতে যিটো আহ্বান জনাইছে সেই আহ্বানত সঁহাৰি জনাব। এই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছো আৰু লগতে ভিক্টৰ ৰাজকুমাৰ আপোনাক বহুতো ধন্যবাদ। ব্যস্ততাৰ মাজতো সময় উলিয়াই আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ৰক্তদান সম্পৰ্কত বহুতো কথাই আমাক জনালে। আপোনাক পুনৰ ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে ৰক্তদান জীৱনদান এই সম্পৰ্কে স্বেচ্ছাসেৱী ৰক্তদাতা ভিক্টৰ ৰাজকুমাৰৰ সৈতে হোৱা কথোপকথনটি শুনিলে। আমি আশা কৰিছোঁ আজিৰ এই কথোপকথনটিৰ পৰা আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ ৰক্তদান সম্পৰ্কে বহুতো কথাই জানিলে আৰু অনাহক ভয় নকৰি অমূলক চিন্তা নকৰি যিসকল আগ্ৰহী আৰু যিসকল সক্ষম ৰক্তদানৰ বাবে তেওঁলোক যেন আগবাঢ়ি আহে ৰক্তদান কৰিবলৈ। কাৰণ আপুনি দান কৰা ৰক্তৰ পৰা এজনৰ নহয় চাৰিজনৰ জীৱন ৰক্ষা কৰিব পাৰি।

মই কৰ জোৰে ঋষিসকলৰ অগ্ৰণী পতঞ্জলীক নমস্কাৰ কৰোঁ, যিজনে যোগৰ সহায়ত মনৰ মূলি, ব্যাকৰণৰ সহায়ত ভাষাৰ ত্ৰুটি বিচ্যুতি আৰু আয়ুৰ্বেদৰ সহায়ত দেহৰ ৰোগ ব্যাধি দূৰ কৰিছিল। যোগাভ্যাসৰ দ্বাৰা শাৰীৰিক দিশত অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰাৰ লগতে মানসিক আৰু বৌদ্ধিক দিশত উচ্চ স্তৰত অগ্ৰসৰ হৈ গৈ থাকিব পাৰি, যাৰ ফলত সুস্থ সবল শাৰীৰিক গঠনৰ লগতে বুদ্ধি, বৃত্তি, বিচাৰ বিবেচনা আৰু সঠিক সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে। যোগ শিক্ষাৰ দ্বাৰা জীৱনৰ মধ্যভাগৰ কঠিন পথবোৰো উজু হৈ পৰে আৰু আনন্দপূৰ্ণ জীৱনৰ গৰাকী হ'ব পাৰোঁ আমি প্ৰতিজন ব্যক্তি। যোগাভ্যাস শিশু অৱস্থাৰ পৰা জীৱনৰ শেষ নিশ্বাসলৈকে কৰি থাকিব পৰা এনে এটি কৰ্ম যি মানৱ জাতিৰ বাবে ঈশ্বৰৰ পৰা অতুলনীয় উপহাৰ। শৰীৰ ভালেই, মন ভাল, মনক শক্তিশালী কৰিবলৈ ধ্যান কৰা দৰকাৰ। ধ্যান কৰাৰ বিভিন্ন প্ৰকাৰ আছে। ধ্যানে মনক অতি সহজে শান্ত কৰি জীৱনৰ শক্তি বঢ়াই তোলে। জীৱনৰ প্ৰতি সদায় এক ধনাত্মক ভাৱ ৰাখি ঋণাত্মক ভাৱবোৰ ধুই পৰিষ্কাৰ কৰি বৃদ্ধাৱস্থাকো সজীৱ কৰি ৰাখিব পাৰে একমাত্ৰ যোগৰ মাধ্যমেৰে। গতিকে আহক আমি প্ৰতিদিনে আধা ঘণ্টাকৈ হ'লেও যোগাভ্যাস কৰোঁ আৰু নিজকে শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে সুস্থ সবল কৰি ৰাখোঁ। এই আশাৰে আজিৰ বুলনিৰ পৰা জোনালী বৰুৱাক বিদায় দিয়ক। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অজন্তা গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনিবলৈ লোৱা গীতটিৰ কথা বংকিম শৰ্মাৰ।

0: অজন্ত গোস্বামীৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ৰাজেন্দ্ৰনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালী।

0: আৰু তৃষ্ণা নপৰা উঠি গতিকে আত্মাটি আমি আমি দুইটাই
1: আমি স্থিতি কৰি যাওঁ
0: এইবুলি
1: আজ দুইটাই আলোচনা কৰি
0: বৰ সুন্দৰ আত্মাটি লৈ
1: নগৰলৈ গৈছি
0: যাই শুনেকাক কৈছি
1: আৰু মুড়ি থানত বহিছি
0: তোমাৰ ভক্তি তুষ্ট হ'ল
1: তুষ্ট হৈ মই এটা পুত্ৰ সন্তান আৰু তোমাক দিওঁ
0: এইবুলি
1: আৰু বৰ সুন্দৰকা কৈছি।

তুমি যে বাণিজ্যত যাবি সেই কথাটো লিখি দিবা।

ৰাজেন্দ্ৰনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্যসংগীতৰ অনুষ্ঠানত শুনক শান্তনু বৰুৱাৰ গীটাৰবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শান্তনু বৰুৱাৰ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। আলোচনাত শাসন, সাৰ্বজনীন ডিজিটেল আন্তঃগাঁথনি আৰু সহযোগিতাসহ ভালেমান গুৰুত্বপূৰ্ণ বিষয় ৰূপায়ণৰ পৰিকল্পনাৰ বিষয়কেইটাও আগস্থান লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকৰ পূৰ্বে সামাজিক মাধ্যমযোগে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে দেশৰ উন্নয়ন যাত্ৰা ত্বৰান্বিত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সমূহীয়া প্ৰচেষ্টাই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে

বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰতি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে কৃষকসকল দেশৰ খাদ্য সুৰক্ষা, পৰিপুষ্টি আৰু সমৃদ্ধিৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু শস্য বীমা আঁচনিৰ দৰে উদ্যমসমূহে অকল খেতিয়কসকলৰ আয় সুৰক্ষিত কৰাই নহয় বৰং কৃষিখণ্ডক অধিক সবল কৰি তুলিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে সৌৰশক্তি ব্যৱহাৰৰ সুবিধা লাভ কৰিছে আৰু আনুষংগিক ব্যয়ো হ্ৰাস পাইছে। কিষাণ ক্ৰেডিট কাৰ্ড খেতিয়ক, পশুপালক আৰু মীনপালকসকলৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁলোকে কৃষি আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কম দৰত ঋণ সহজে লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰোন, ভূমিকাৰ্ড আৰু প্ৰাকৃতিক সাৰৰ সৈতে জড়িত উদ্যমসমূহেও খেতিয়কসকলৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে। চৰকাৰে সমগ্ৰ দেশৰ খেতিয়কসকলক অত্যাধুনিক কৃষি সা সুবিধা প্ৰদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। সংস্কৃতৰ সিটোপদেশৰ উদ্ধৃতি দি শ্ৰীমোদীয়ে কয় যে কৃষি অকল জীৱিকাৰ মাধ্যমেই নহয় বৰং সমাজ আৰু ৰাষ্ট্ৰক পুষ্টি যোগানৰ ভেটিস্বৰূপ। তেওঁ কয় যে কৃষকৰ ঘাম মাটিত পৰিলে শস্যলৈ ৰূপান্তৰিত হয় আৰু মানৱ জীৱন ধাৰণৰ সম্বল হৈ পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। বুলগেৰিয়াত দেশখনৰ বিদেশ মন্ত্ৰী ৱেলিছলাভা পেট্ৰোভা চামোভাৰ সৈতে হোৱা সাক্ষাৎকালত ড০ জয়শংকৰে কয় যে উভয় দেশৰ বাবে এতিয়া এই সম্পৰ্ক অধিক গতিশীল আৰু উন্নত কৰাৰহে কথা। তেওঁ কয় যে বৈঠকত দ্বিপাক্ষিক সহযোগিতা, ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ অংশীদাৰিত্ব আৰু গোলকীয় সুস্থিৰতা আৰু প্ৰগতিৰ বাবে শক্তিশালী ৰাষ্ট্ৰসমূহে কিদৰে একেলগে কাম কৰিব পাৰে সেই লৈ আলোচনা কৰা হয়। ড০ জয়শংকৰে উল্লেখ কৰে যে ভাৰতে অৰ্থনৈতিক সুৰক্ষা, শেহতীয়া ব্যাঘাতৰ অভিজ্ঞতা আৰু সন্ত্ৰাসবাদৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে বৰ্তমান যুদ্ধৰ সময় নহয় আৰু আলোচনা তথা কূটনীতিৰ মাধ্যমেৰেহে সংঘৰ্ষৰ অৱসান ঘটাব পাৰি বুলি ভাৰতে বিশ্বাস কৰে। ড০ জয়শংকৰে কয় যে অৰ্থনৈতিক বিপদাশংকাৰ সমাধান শক্তিশালী যোগান শৃংখলা আৰু বিচিত্ৰতাৰ মাজত নিহিত হৈ আছে। সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা বিঘিনি উৎপন্ন হ'ব নালাগে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 22, 25, 27 আৰু 30 শতাংশ ইথানল মিহলি পেট্ৰলৰ ক্ষেত্ৰত কেন্দ্ৰীয় আবকাৰী শুল্ক উঠাই লোৱা হৈছে। আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কাৰ্বন নিৰ্গমন কম কৰা আৰু ঘৰুৱাভাৱে উৎপাদিত ইথানলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ইথানল মিহলি কাৰ্যসূচী সুদৃঢ় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ এটা লেখাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাইছে। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক এগৰাকী বিশ্বাসযোগ্য বন্ধু, জ্যেষ্ঠ ভাতৃ আৰু পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছে। শ্ৰীটবগে 2014 চনৰ 26 মেত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ কথা সোঁৱৰাৰ লগতে শ্ৰীমোদীৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ভূটান ভ্ৰমণৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কাম কৰাৰ নীতি, নম্ৰতা তথা জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰশংসা কৰি শ্ৰীমোদীৰ নেতৃত্বত ভাৰত অৰ্থনৈতিক বিকাশ, উন্নত প্ৰযুক্তি, আন্তঃগাঁথনিৰ উন্নয়ন আৰু শক্তিশালী গোলকীয় স্থিতিৰ সাক্ষী হৈছে বুলি উল্লেখ কৰে। বিশিষ্ট ছবি নিৰ্মাতা ভাৰতী ৰাজাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতী ৰাজা চিনেমা জগতৰ এগৰাকী বৰেণ্য ব্যক্তি আছিল যিয়ে তামিল চিনেমাক নতুন ৰূপ দিছিল। তেওঁৰ ছবিত গ্ৰাম্য জীৱনক বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতী ৰাজাৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰে।
লোকসভাৰ অধ্যক্ষ ওম

0: বিৰলায়ো প্ৰবীণ ছবি নিৰ্মাতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে ভাৰতী ৰাজাৰ দূৰদৰ্শী চিন্তাধাৰা আৰু গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলনে তামিল চিনেমাক এটা বিশেষ পৰিচয় প্ৰদান কৰি গৈছে। ভাৰতী ৰাজাৰ এই অৱদানে ছবি নিৰ্মাতা আৰু শিল্পীসকলক প্ৰজন্মলৈ অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ প্ৰকাশ শিখ বৰাইকে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। সাংসদগৰাকীয়ে ইতিমধ্যে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুস্মিতা দেৱেও ৰাজ্যসভা আৰু দলৰ সদস্য পদ ত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আহমেদাবাদৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ ফলত যোগাযোগ উন্নত হ'ব, বিশেষকৈ বিমান বন্দৰলৈ যাত্ৰা সুচল আৰু সময় ৰাহি হ'ব। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰকল্পৰ ৰূপায়ণে যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম চহৰ বিকাশত অৰিহণা যোগাব। ওমান উপকূলত দুৰ্ঘটনাত পতিত হোৱা এম টি ছেটেবেল্লো নামৰ বাণিজ্যিক জাহাজখনৰ পৰা সন্ধানহীন হোৱা তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ওমানৰ উপকূলত এই টেংকাৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইলে আক্ৰমণ কৰিছিল। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰে দুজন নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীসোণোৱালে এই দুখৰ সময়ত নাৱিকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে বুলি উল্লেখ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে বীণাপাণি ভূঞাৰ কণ্ঠত দুটি ভজন।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে বীণাপাণি ভূঞাৰ কণ্ঠত।

0: পাছতে সংগীতৰ অনুষ্ঠান শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। মানকাছৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে আজি 1,66,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ 3টা পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত টুমনি চিমলাকান্দি এইচ এম খাৰুৱাবান্ধা সংযোগী পথ আৰু কুটিৰঘাট পথুৰীয়া নামাৰগোনা সংযোগী পথকেইটা নিৰ্মাণ কৰা হ'ব। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথকেইটাৰে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা বুলি ৰাইজে দাবী কৰি আহিছিল। আজি আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ

0: পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 15 মে'ত অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। 2027 চনৰ জানুৱাৰী পৰ্যন্ত পৰ্যায়ক্ৰমে জিলাখনত এনে শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। UIDAIৰ নিৰ্দেশ অনুসৰি 5-7 বছৰ আৰু 15-17 বছৰ বয়সৰ শিশু আৰু কিশোৰসকলৰ বাধ্যতামূলক বায়'মেট্ৰিক উন্নীতকৰণ নিশ্চিত কৰাৰ বাবে এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণপত্ৰসহ এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কুৰিৰ সভাপতিত্বত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ পৰিষদৰ এখন সভা আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত জিলাখনৰ যান বাহন ব্যৱস্থাপনা, পথ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থা আদিকে ধৰি পৰিবহণ খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বিশেষকৈ আমোলাপট্টিৰ উৰণ সেতু নিৰ্মাণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্মাণৰ সময়ছোৱাত যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু যান বাহনৰ চলাচল যাতে সুচলভাৱে হৈ থাকিব পাৰে এই দিশত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলাৰ দৈনিক বজাৰত আজি যোগান বিভাগ আৰু জিলা প্ৰশাসনে অভিযান চলাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পৰিস্থিতি নিৰীক্ষণ কৰে। বিশ্বনাথৰ সহকাৰী আয়ুক্ত, যোগান বিভাগৰ পৰিদৰ্শক, খাদ্য সুৰক্ষা বিষয়া আৰু কৃষি বিষয়াসকলে খুচুৰা বিক্ৰেতাসকলৰ বিপণীলৈ গৈ সামগ্ৰীৰ মূল্যৰ বিষয়ে সোধা পোছা কৰে। খুচুৰা বিক্ৰেতাসকলে যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা অধিক মূল্য ল'ব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে এই অভিযান চলোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, UPPLৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পুলক বেনাৰ্জীৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে পুলক বেনাৰ্জীৰ কণ্ঠত।

কি পাউলো তি জোরা লজুল জিয়ানি নাজি দে লা মানি

ਦੇ ਜੀ।

0: không có khổ cũng không mãi.
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায়দান কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা চিহ্নিত কৰাৰ বাবে কহৰা ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণৰ শিবিৰ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে। মানকাছৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে আজি 1,86,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ তিনিটা পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
2: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলৈ আদুন্থু লামজিৰ আৰ জিগলম্প লামজিৰ কেথান পঞ্জীয়া বাং সুৰেশ তিমুং লামজিৰ আঠিপিকে ইংলং চাই কেটিকি লাপেনতে ইংলংগে পাকলাম পেন কেটিকি আপুঠাক আৰ্জিক সেনা সুৰেশ তিমুং পেন কেথান লামজিৰ।
3: ইংলং কিহুত কেপাকলাম পেন চাই কাটিকি লাপেন ইংলং মালম চাই চতিকি আৰাত আত্মাফান আলে কেপাদু চাই কাটিকি আৰেন মতে এগ্ৰিকালচাৰ পেন কে তেৰেচ পোকে ইংলং কাৰলেং আলং একেং পেন কে দাম দন্দন আসন লংলে কিহুত পেন হিদি আজায় আসন কেসন সে পেন সাই চটিকি পেন আলে চেপাডো পন পেন চেপারেং ই হ্যালো তেরেস পুকি পুডাম তেরেস পেন সাই কাতিকি পন লো পুলোতে ইলিতুম হর কে অং আঠাক আলংলে কাংলেম ল্যাং কিলি কানাহক হাইহুই পেন জক পন পু লাপেন দোয়ান হর লাপেন ল্যাং সিতামে সাই কাতিকি আলং এন পনলংপু ঝুম মতে ইংলং আরিত কাতিকি কে ফিসার ফুসার আরনি পেন কাতিকি পনবম আসাইলু লাসো কাতিকি আলং ইংলং আলং লে আলং রামপান পেন মে কাই লাপেন বুন কেরে আসাই ডেং পনপু লাসো দেত আফিত সক ঠেংঠে হান আমুরিক পেন

tá. E bon di ni ta do sen kan crepo.

가장 내가 자디난 판타자르나 크로이리나 이사미니 베낭 에자르남 지틱당

철 가다 콩 한다는 줄 아이 철 이난 자는 한 줄 하 시카 코던 줄 좋아 철 내일 없자 내일 내일 내일 풍생 헤이

ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বিয়লিৰ আঞ্চলিক।

0: Laboratory. Ea Akashbani Guwahati. বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত, অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি, মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা, আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হয়। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ লয়। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজেই উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকিনৈৰ মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ব বেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে
1: মই ইয়াতে আজি নিজে আহি 640 মিটাৰৰ কাম প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে সেই যদি কিবা কাৰণে যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামাৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হ'ব।

0: দুর্গাকে আমার 2004 চনত হয়েছিল, 8 চনত হয়েছিল, 9 চনত হয়েছিল। গতিকে সেইকাৰণে আজি গুৱাহাটীৰ পৰা আহি পুনৰ পুনৰ ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছিলোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম, আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলৰ প্ৰয়োজন হয় বা গছ গছনি কাটা যোৱাৰ কাৰণে যদি কিবা ফুটিবলৈ কথা হয়, সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ৰূপত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
1: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শন কালত বিভাগীয় উচ্চ পদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এনডিএ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰুণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বঙাইগাঁও প্ৰেছ ক্লাবত আজি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰয়ে চৰকাৰক সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী শ্ৰীৰায়ক বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া কাৰ্যত জিলাবাসীয়ে আনন্দ অনুভৱ কৰে। জিলাখনৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত জিলা সাংবাদিক সন্থাৰ লগতে ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকে। আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। দৰং জিলাৰ খাৰুপতীয়া পৌৰসভাৰ বজাৰ গৃহত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো বিহাৰৰ পূৰ্ণিয়া অঞ্চলৰ বাসিন্দা অৰ্জুন মেহতা বুলি আৰক্ষীয়ে চিনাক্ত কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। খাৰুপেটীয়াৰ বাহাবাৰী গাঁৱৰ ধনকলৰ শ্ৰমিক হিচাপে নিয়োজিত লোকজনৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰাত আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 15 মে'ত অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। 2027 চনৰ জানুৱাৰী পৰ্যন্ত পৰ্যায়ক্ৰমে জিলাখনত এনে শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। ইউ আই ডি এ আইৰ নিৰ্দেশ অনুসৰি 5 বছৰৰ পৰা 7 বছৰ আৰু 15 বছৰৰ পৰা 17 বছৰ বয়সৰ শিশু আৰু কিশোৰসকলৰ বাধ্যতামূলক বায়োমেট্ৰিক উন্নীতকৰণ নিশ্চিত কৰাৰ বাবে এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। গোৰেশ্বৰ আৰু তামোলপুৰ খণ্ডৰ 792খন বিদ্যালয়তো বিশেষ আধাৰ পঞ্জীয়ন উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণ পত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণ পত্ৰসহ এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ভূমি কেলেংকাৰীৰ অভিযোগত বিগত বৰ্ষৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা বৰপেটা ৰাজহ চক্ৰৰ প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সহযোগী অভিযুক্ত লাটমণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তালাচী অভিযান চলায়। তদাৰকী কোষৰ এটা ছজনীয়া দলে লাটমণ্ডলৰ বৰপেটাৰ দৰংকুচিত থকা বাসগৃহত অভিযান চলায়। বিশ্বকাপ ফুটবলৰ প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবলৰ প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 11ম বৈঠক অনুষ্ঠিত। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

সেয়া আছিল অনুপ জলোটাৰ কণ্ঠৰ এটি ভজন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি নিশা 8:02 বজাত প্ৰচাৰ কৰা হ'ব সাপ্তাহিক

বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। আজিৰ অনুষ্ঠানত বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা, এই বিষয়ত এটি আলোচনাত ভাগ ল'ব ডক্টৰ জয়দীপ বৰুৱা আৰু ৰমেন্দ্ৰ মেধিয়ে। আলোচনাটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 7:30 ফিফা ৱৰ্ল্ড কাপ 2026ৰ বাৰ্তা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:20 ডক্টৰ ৰুণিমা শৰ্মাই যুগুতোৱা সংস্কৃত কথিকা ভাস্কৰ চৰিত কাব্যস্য বৈশিষ্ট্যম। এতিয়াৰ পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 8:45 শিক্ষকৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব সপোন দুৱৰাই যুগুতোৱা কথিকা ইংৰাজী লিখন কৌশলৰ দ্বিতীয় খণ্ড। 6:10 কৃষি জগত। আজিৰ অনুষ্ঠানত আছে এটি আলোচনা, ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন। আলোচনাটিত অংশ ল'ব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। কেশৱ মহন্ত ৰচিত এটি বৃন্দগান শুনিবলৈ পাব আজি সন্ধিয়া 6:40। 7:00 নিয়োগ বাতৰি আৰু 7:05 আন এটি বৃন্দগান, গীতৰ ৰচনা কীৰ্তিকমল ভূঞাৰ। জিতেন ৰংপি আৰু তেওঁৰ সংগীসকলে গোৱা কাৰ্বি গীত প্ৰচাৰ কৰা হ'ব আজিৰ পূবালীৰ সুৰ অনুষ্ঠানত সন্ধিয়া 7:30। 7:45 আধুনিক গীত অনুষ্ঠানৰ আজিৰ শিল্পী অজন্তা গোস্বামী। আজি নিশা 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত প্ৰচাৰৰ সময় নিশা 9:00। আজি নিশা 9:30 শুনিবলৈ পাব এখনি আলেখ্য, কলিয়াবৰৰ হাজাৰী ভাওনা, ৰচনা ধ্ৰুৱজ্যোতি শৰ্মাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আৰু এই অনুষ্ঠানেৰেই অন্ত পৰিব আমাৰ আজিৰ প্ৰচাৰণৰ।

0: এতিয়া আগবঢ়াইছোঁ কাইলৈ মহাবাহু শাখাৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। কাইলৈ পুৱা 9:20 প্ৰভাতী তৰংগ, বিষয় জৰুৰীকালীন স্বাস্থ্যৰ যতন। অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ প্ৰণাস্মিতা ডেকা। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। কাইলৈ শুনিবলৈ পাব ডক্টৰ পৰমানন্দ মজুমদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয়, এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্না শিখা শইকীয়াৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিব জোনালী বৰুৱাই। পুৱা 8:30 গীতিমালিকাৰ শিল্পী খগেন মহন্ত, মিনতি চৌধুৰী, মিহিৰ বৰদলৈ আৰু অনিমা চৌধুৰী। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। শিক্ষকৰ অনুষ্ঠান।
1: সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী লিখন কৌশল শিক্ষণ। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
2: শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ অনাতাঁৰ অনুষ্ঠানত ইংৰাজী লিখন কৌশল শিক্ষণৰ দ্বিতীয়টো পাঠ লৈছো। ইয়াৰ আগৰ পাঠত আমি ৰিপৰ্ট ৰাইটিং শিক্ষণ সম্পৰ্কে কিছুমান দিশ আলোচনা

কৰিছিলোঁ। আজি আমি পত্ৰ লেখন বা লেটাৰ ৰাইটিং শিক্ষণ সম্পৰ্কে কিছুমান পাঠদান কৌশল আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত আমি ঘাইকৈ ব্যক্তিগত পত্ৰ লেখন বা পাৰ্চনেল লেটাৰ আৰু আনুষ্ঠানিক পত্ৰ লেখন বা ফৰ্মেল লেটাৰ লৈছোঁ। আনুষ্ঠানিক পত্ৰৰ ভিতৰত কেৱল বাতৰি কাকতৰ সম্পাদকলৈ চিঠি বা লেটাৰ টু দি এডিটৰ এই প্ৰকাৰৰ পত্ৰহে আলোচনাৰ পৰিধিলৈ আনিছোঁ। প্ৰথমে ব্যক্তিগত পত্ৰ লেখনৰ প্ৰসংগলৈ আহিছোঁ। এই প্ৰসংগত ইংৰাজ নিবন্ধকাৰ এ জি গাৰ্ডিনাৰৰ এটা মন্তব্য উল্লেখ কৰিব খুজিছোঁ। তেখেতে মন্তব্য এটা কৰিছিল, ইন দ্য গ্ৰেট চেন্স লেটাৰ ৰাইটিং ইজ এ লষ্ট আৰ্ট। আমাৰ বোধেৰে গাৰ্ডিনাৰৰ মন্তব্যটো লেটাৰ ৰাইটিং ইজ এ লষ্ট আৰ্ট বৰ আগবঢ়া আছিল, কিয়নো সেই সময়ত টিভি, ইণ্টাৰনেট আৰু মোবাইল ফোন নাছিল। বৰং আমি আজিহে ক'ব পাৰোঁ যে লেটাৰ ৰাইটিং ইজ অন ইটছ ৱে টু বিকামিং এ লষ্ট আৰ্ট। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে বোধ কৰোঁ একমত যে মোবাইল ফোনৰ এছ এম এছৰ যুগতো ব্যক্তিগত চিঠি পত্ৰ লেখনৰ আৰু শিক্ষণৰ গুৰুত্ব কাহানিও হ্ৰাস নেপায়। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে নিজৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ইমান দিনে পত্ৰ লিখন শিকাই আহিছে, আপোনালোকে নিশ্চয় চিঠি এখনৰ অংশবোৰ এনেদৰে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি আহিছে। প্ৰথমে হেডিঙৰ কথাটো নিশ্চয় কৈছে আপোনালোকে। এইখিনিতে আপোনালোকে হয়তো ছাত্ৰ ছাত্ৰীৰ পৰা এনেধৰণৰ প্ৰশ্নৰ নিশ্চয় সন্মুখীন হৈছে, ময়ো হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে এনেদৰে সোধে, ছাৰ, হেডিঙৰ বিষয়ে দুটা প্ৰশ্ন আছিল। প্ৰথমটো হ'ল, হেডিংটো কিছুমান পত্ৰ লেখন শিকোৱা কিতাপত সোঁফালে ওপৰত দিয়ে, কিছুমান কিতাপত আকৌ বাওঁফালে ওপৰত দিয়ে, আনকি চি বি এছ ই পাঠ্যক্ৰমৰ যিবিলাক গাইডবুক আমি দেখিছোঁ সেইবিলাকতো বাওঁফালে ওপৰত আছে। আমি কোনটো পদ্ধতি গ্ৰহণ কৰিলে পৰীক্ষকগৰাকীৰ বাবে গ্ৰহণযোগ্য হ'ব? এই প্ৰশ্নৰ উত্তৰ সাধাৰণতে এনেদৰে দিব খোজোঁ। আজিকালি বহুতে ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰে। কম্পিউটাৰত চিঠিখন লেখোঁতে বাওঁফালৰ মাৰ্জিনটোত হেডিং, চেলুটেশ্যন, কমপ্লিমেণ্টেৰী ক্লোজ আৰু স্কেন কৰা ছিগনেচাৰ বা নামটো দিয়া হয়। এইধৰণে দিওঁতে অলপ সুবিধাও পায় লেখাজনে সেইধৰণে ব্যৱহাৰ কৰে। আমি চিঠি পৰম্পৰাগতভাৱে হেডিংটো সোঁফালে ওপৰত দি আহিছোঁ, দি ভাল পাওঁ। আনকি আমাৰ ব্যক্তিগত অভিজ্ঞতা যে যদিও ছাত্ৰ ছাত্ৰীসকলে চি বি এছ ই গাইডবুকৰ কথা কৈছে, চি বি এছ ই শিক্ষা পৰিষদৰ অধ্যক্ষই অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষলৈ দিয়া চিঠিৰ নমুনা আমাৰ দৃষ্টিগোচৰ হৈছে। মন কৰিছোঁ যে তেখেতসকলেও যেতিয়া চিঠি লিখে আমাৰ পৰম্পৰাগত পদ্ধতিতে চিঠি লিখা আমি দেখিছোঁ। ছাত্ৰ ছাত্ৰীসকলে পচন্দমতে যিকোনো এটা পদ্ধতিকে ল'ব পাৰে, সোঁফালেও দিব পাৰে, বাওঁফালে মাৰ্জিনতো দিব পাৰে। এই ক্ষেত্ৰত পৰীক্ষাৰ বহি মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মেম'ৰেণ্ডম অৱ ইনষ্ট্ৰাকশ্যন টু এক্সামিনাৰ্ছত নিশ্চয় মনত ৰাখিব যে এই ফৰ্মটোৰ ক্ষেত্ৰত তাৰতম্য দেখিলে তাত যেন ছাত্ৰ ছাত্ৰী পিনেলাইজ নহয়। ছাত্ৰ ছাত্ৰীৰ দ্বিতীয় প্ৰশ্নটো আহে এইবাবেই যে ইংৰাজী ব্যাকৰণ ৰচনাৰ বহুতো কিতাপ পত্ৰ আছে আৰু প্ৰায়বোৰতে ইখনৰ লগত সিখনত মিল নাথাকে। ব্যক্তিগত চিঠিৰ হেডিঙত লেখকৰ নাম দিয়া নহয় সাধাৰণতে, কেৱল প্ৰথমে ঘৰৰ নম্বৰ, তাৰপাছত পত্ৰ নম্বৰ, চুবুৰীৰ নাম, চহৰৰ নাম, ডাকঘৰৰ তাৰিখটো দিয়া থাকে। ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আহিব পাৰে, ছাৰ, কেতিয়া চেলুটেশ্যনত ছাৰ লিখিব লাগে, কেতিয়া ডিয়াৰ ছাৰ লিখিব লাগে? ব্যক্তিগত চিঠি সম্বোধন কৰোঁতে ডিয়াৰ ফ্ৰেণ্ড ক'ব পাৰিনে? নামটো দি ডিয়াৰ অনিতা, ডিয়াৰ বৰুণ এই ধৰণে ক'ব পাৰি। আজিকালি পৰীক্ষাত প্ৰশ্নবোৰত এটা গত আছে, দিয়াই থাকে, ইউ আৰ বৰুণ অব্লিক বৰ্ণালী, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড দীপক দীপা এবাউট

ধৰণে প্ৰশ্নটো দিয়া থাকিলে পত্ৰ লেখকজনে নিজকে বৰুণ বুলি ভাবিলে বা বৰ্ণালী বুলি ভাবিলে আৰু দীপা বা দীপকলৈ চিঠিখন লিখিলে। যদি কাল্পনিক নাম নাথাকে, ছাত্ৰ ছাত্ৰীয়ে যদি কিবা এটা নাম দি চিঠিখন লিখে নিশ্চয় গ্ৰহণযোগ্য হ'ব। ডিয়াৰ ফ্ৰেণ্ড সম্বোধনটো ছেইলছৰ চিঠিবিলাকৰ নিচিনা লাগে। তদুপৰি একান্ত অফিচিয়েল পত্ৰত ছাৰ মেডাম সম্বোধন কৰা হয় আৰু ডিঅ' পত্ৰ বা ডেমি অফিচিয়েল পত্ৰত ডিয়াৰ ছাৰ লিখা হয়। আপোনালোকে চিঠিখনৰ সামৰণি আলোচনা কৰোঁতে হয়তো এনে প্ৰশ্নৰ সন্মুখীন হৈছে, কেতিয়া য়ৰ্চ ফেইথফুলি লিখিব লাগে, কেতিয়া য়ৰ্চ চিনচিয়াৰলি লিখিব লাগে, কেতিয়া য়ৰ্চ ট্ৰুলি লিখিব লাগে। এই কথাখিনি চেলুটেশ্যন বা সম্বোধনৰ লগতে আলোচনা কৰা ভাল, এইবাবে যে চেলুটেশ্যনটোৱে নিৰূপণ কৰে কমপ্লিমেণ্টাৰী ক্লজটো কেনে হ'ব। ধৰক ছাত্ৰ ছাত্ৰীৰ কিবা কাৰণত অফিচিয়েল পত্ৰ এখন লিখিব লগা হ'ল, কোনোবা এজন ছাত্ৰৰ চাইকেলখনকে যেনিবা হেৰাল, থানাৰ বিষয়ালৈ অফিচাৰ ইনচাৰ্জলৈ চিঠি এখন তেওঁ দিব লগা হ'ল, তেতিয়া তেওঁ চিঠিখনত বিষয়াগৰাকীক ডিয়াৰ ছাৰ নকয়, তেওঁ ওপৰত লিখিলে টু দি অফিচাৰ ইনচাৰ্জ আমগুৰি পুলিচ ষ্টেচন আমগুৰি, তাৰিখটো দিলে, তাৰপিছত ডিয়াৰ ছাৰ এইদৰে নকয়, ছাৰ বুলি সম্বোধন কৰিব, তাৰপিছত কথাখিনি ক'ব যে তেওঁ চাইকেল হেৰালে, বিৱৰণ এটা দিব আৰু চিঠিখন সামৰিব য়ৰ্চ ফেইথফুলি বুলি। যেতিয়া চিঠিখন ছাৰ বুলি সম্বোধন কৰা হয় তেতিয়া চেলুটেশ্যন কমপ্লিমেণ্টাৰী ক্লজটো য়ৰ্চ ফেইথফুলি হয়। অন্য এটা উদাহৰণ শুনক, ধৰক ছাত্ৰ ছাত্ৰীয়ে কোনো সদাশয় ব্যক্তিলৈ কিবা কাৰণত চিঠি এখন লিখিব লগা হৈছে, তেওঁলোকে ডিয়াৰ ছাৰ অথবা ডিয়াৰ মেডাম সম্বোধন কৰিব আৰু তেতিয়া চিঠিখন সামৰোতে য়ৰ্চ চিনচিয়াৰলি বুলিব। গতিকে ছাৰ বুলি ক'লে য়ৰ্চ ফেইথফুলি হ'ল, ডিয়াৰ ছাৰ ডিয়াৰ মেডাম বুলি ক'লে য়ৰ্চ চিনচিয়াৰলি হ'ল। অৱশ্যে প্ৰধান শিক্ষকলৈ বা প্ৰধান শিক্ষয়িত্ৰীলৈ লিখা চিঠিত সামৰণিত ছাত্ৰ ছাত্ৰীয়ে য়ৰ অবিডিয়েণ্ট পিউপিল বুলি লিখা পৰম্পৰাটো এটা বহু বছৰ ধৰি চলি আহিছে, ইয়াত আপত্তি কৰিব লগা কাৰণ নিশ্চয় নাই। য়ৰ্চ চিনচিয়াৰলি আৰু য়ৰ্চ ট্ৰুলি সমপৰ্যায়ৰ, বাতৰি কাকতৰ সম্পাদকলৈ লিখা চিঠিত ইয়াৰে যিকোনো এটা দিব পাৰি। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল বহুতে য়ৰ্চ ফেইথফুলি, য়ৰ্চ চিনচিয়াৰলি আদি লেখোঁতে য়ৰ্চটোত এপষ্ট্ৰফি এছ দিয়ে। এইটো এটা সাংঘাতিক ভুল। বানানৰ বাবে শিক্ষক শিক্ষয়িত্ৰীয়ে মই সদায় লগত ৰখা দুখন কিতাপৰ নাম দিছোঁ, এক দি অক্সফৰ্ড ডিকচনেৰী ফৰ ৰাইটাৰ্ছ এণ্ড এডিটৰ্ছ, দুই নিউ হাৰ্টছ ৰুলছ দ্য হেণ্ডবুক অফ ষ্টাইল ফৰ ৰাইটাৰ্ছ এণ্ড এডিটৰ্ছ। নিউ হাৰ্টছ ৰুলছৰ 64 পৃষ্ঠাত থকা এই ৰুলটো শুনক, ডু নট ইউজ এন এপষ্ট্ৰফি ইন দ্য পজেচিভ প্ৰনাউন হাৰ্ছ ইটছ আৱাৰ্ছ য়ৰ্চ দেয়াৰ্ছ। স্পষ্টকে হাৰ্টছ ৰুলছ এটা আমি পাইছোঁ, এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰা নহয়, য়ৰ্চ চিনচিয়াৰলি এপষ্ট্ৰফি এছ ব্যৱহাৰ নকৰিব। কিয় নকৰিব? হাৰ্টছ ৰুলছত এই কথা স্পষ্টভাৱে দিয়া আছে যে ডু নট ইউজ এন এপষ্ট্ৰফি ইন দি পজেচিভ প্ৰনাউন্স হাৰ্ছ ইটছ আৱাৰ্ছ য়ৰ্চ দেয়াৰ্ছ, এইবিলাকত এপষ্ট্ৰফি এছ নহয়। বহুতে এনে এটা প্ৰশ্নৰে নিশ্চয় সন্মুখীন হৈছে। চিঠিখন শেষ হোৱাৰ পাছত তললৈ লেফাফা এটা আঁকি তাত কালৈ চিঠিখন পঠিওৱা হৈছে তেওঁলৈ বা তেখেতলৈ ঠিকনা এটা দিব লাগে নে নালাগে। আমি বহুতেই ভাবোঁ যে ঠিকনাটো চিঠিখনৰে এটা অংশ, পৰীক্ষাৰ প্ৰশ্নটোত ৰিচিভাৰৰ ঠিকনা দিয়া নাথাকিবও পাৰে, তেনে ক্ষেত্ৰত কাল্পনিক ঠিকনা এটা দিব পৰা যায়। কাল্পনিক ঠিকনা এটাই প্ৰশ্ন কাকতৰ নিৰ্দেশনা ডু নট ৰিভিল ইয়ৰ নেম এণ্ড আইডেণ্টিটি কথাষাৰ উলংঘা নকৰে। এইখিনিতে ব্যক্তিগত চিঠিৰ এটা নমুনা দিছোঁ। ওৱান অফ ইয়ৰ ফ্ৰেণ্ডছ হেজ ইনভাইটেড ইউ টু

0: his, her sister's wedding. But for some reasons you cannot go. Write a letter thanking him, her for the invitation and giving the reason why you cannot attend the wedding ceremony. প্রথমে মন করিব যে প্রশ্নটোত কোনে কালৈ চিঠিখন লিখিছে নাম দিয়া হোৱা নাই। গতিকে পরীক্ষার্থীগৰাকীয়ে দুটা নাম আৰু ঠিকনা ঠিক কৰি ল'ব লাগিব। হেডিংটো যথাস্থানত উপযুক্তভাৱে লিখি সেলুটেশ্যনটোত ডিয়াৰ অদিতি বা ডিয়াৰ অনিল কিবা এটা দি যালৈকে লিখিছে সেই ধৰণে সম্বোধন এটা দিব। ডিয়াৰ ফ্ৰেণ্ড নিদিয়ে, এইখিনি দিয়াৰ পাছত কমা এটা দিলে, দিয়াৰ পাছত পেৰাগ্ৰাফ কৰি এনেদৰে আৰম্ভ কৰিব পাৰি। মন কৰিব যে এই চিঠিখনত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এখন চিঠিৰ ৰিপ্লাই এটা দিছে। চিঠিখন আছিল তেওঁক বায়েকৰ বিয়ালৈ মাতিছে। গতিকে প্ৰথমে তেওঁ ৰিপ্লাইটো দিব, থেংক ইউ ভেৰি মাছ ফৰ ইয়ৰ লেটাৰ ইনভাইটিং মি এণ্ড মাই পেৰেণ্টছ টু দ্য ৱেডিং চেৰিমনি অফ ইয়ৰ এল্ডাৰ ছিষ্টাৰ প্ৰীতি বাইদেউ টু বি হেল্ড এট ইয়ৰ ভিলেজ হোম ইন নাহৰগুৰিঘাট। আইড হেভ লাভ টু এটেণ্ড দ্য ৱেডিং চেৰিমনি অফ প্ৰীতি বাইদেউ বাট ফৰ এন আৰ্জেণ্ট এনগেজমেণ্ট দেট উড ৰিকুৱাৰ আছ টু বি প্ৰেজেণ্ট এট নগাঁও অন দেট ডে। In fact, we will be leaving for Nagaon on the day preceding the wedding and shall be there for about a week. I'd like to let you know that an uncle of ours has passed away and his Shraddha is on that day. Hope to see you after the function. Your loving friend, Riya. Tapasot thikonatu dibalage. Ekedore thikonatu likha poddhotitu Oditi ba Onilole sitikhon didhore likha hoise sei dhorone likhibo pari. Etia বাতৰি কাকতৰ সম্পাদকলৈ লিখা চিঠিৰ কথা দুটামান কথা এইখিনিতে কৈ লৈছোঁ। এই চিঠিবিলাকত সাধাৰণতে এটা টাইটেল দিব পৰা যায়। চিঠিখন ডিয়াৰ ছাৰ বুলি সম্বোধন কৰা হয় আৰু ইয়ৰ চিনচিয়াৰলি বা ইয়ৰ ট্ৰুলি বুলি সামৰণি মৰা হয়। চিঠিখনৰ তলত টু দি এডিটৰ দি আছাম ট্ৰিবিউন উইথ এ ৰিকুৱেষ্ট টু পাব্লিছ দি এবভ লেটাৰ ইন দি লেটাৰ্ছ টু দি এডিটৰ কলম অফ ইজ এষ্টিম ডেইলি ইন দি ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ বুলি এটা অনুৰোধ সূচক বাক্য দিয়া ভাল, যাতে সম্পাদকে এই চিঠিখন বিজ্ঞাপন বুলি নাভাবে। চিঠিৰ আৰম্ভটো এটা গট বা পেটাৰ্ণ থাকে। পৰীক্ষাৰ প্ৰশ্ন কাকতত এনেধৰণৰ প্ৰশ্ন এটা দিয়া যায়। Write a letter to the editor of a local English newspaper about frequent load shedding in the evening in your locality. এই চিঠিখন যেতিয়া লিখিব তেতিয়া এনেধৰণে আৰম্ভ কৰিব যে প্ৰথম দফাটোত এগৰাকী ব্যক্তিলৈ, ইয়াত এই ক্ষেত্ৰত আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ডক সম্বোধন কৰিব লাগিব। আচলতে সম্পাদকক মাধ্যম হিচাপে লৈ পেলাই দৃষ্টি আকৰ্ষণ কৰা হয় এ এ চি বি। I would like to draw the attention of the concerned authorities of the Assam State Electricity Board to the problem caused by frequent load shedding in the evening in our locality at Narikal Bari Guwahati 24. Yar pasot homoshyatu bakkha surupe kobo para jay. Consequently, the residents of the area in general and the examinees of different examinations in particular have been facing serious problems. May I, on behalf of the residents of this locality, urge upon you to kindly look into the matter urgently. Yours sincerely, Tapasot Nam to Dile. Tapasot to the editor, Assam Tribune Sentinel G2A Likhe, Tapasot with a request to publish the letter in an issue of his esteemed daily in the interest of public service. Ekothatukui, Sitikon Khamoribo. গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল, আজিলৈ পাঠটো ইমানতে সামৰিছো। ধন্যবাদ।
1: শিক্ষকৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেলৰ আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি।

0: ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা ছজন শিশু শ্ৰমিক উদ্ধাৰ আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল সকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধবংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধবংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14 লাখৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। দীৰ্ঘদিন ধৰি জিলাখনত একাংশ অসাধু ব্যৱসায়ীয়ে সুৰাৰ বেহা চলাই আহিছিল। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত সবিশেষ প্ৰকাশ কৰে।
1: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনিৰ পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ। সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিম। 1475.725 টকা।
0: শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2-3 কিলোগ্ৰামৰ ভিতৰত বা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
2: এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছিলে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা, শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলবৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াৰ উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক, সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো।
0: উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও পৰিদৰ্শক ডঃ

0: পৰাই জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলা শ্ৰম বিভাগ, চাইল্ড লাইন, আৰক্ষী আৰু জোনাই যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আজি জোনাই সমজিলাৰ বিভিন্ন অঞ্চলৰ পৰা ছজন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ সচিবৰ নেতৃত্বত এটা দলে গৃহ নিৰ্মাণ কাৰ্যত শ্ৰমিক হিচাপে কৰ্মৰত শিশুকেইজনক উদ্ধাৰ কৰে। শিশু শ্ৰমিককেইজনক পাছত স্বাস্থ্য পৰীক্ষা কৰোৱাই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শিশু কল্যাণ কমিটিৰ হাতত গতাই দিয়া হয়। এনডিএ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভক্সঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাক্তৰ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নায়কে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ কৰে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমৰ শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যেৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়কদ্বয়ৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাৱ্য চি এছ আৰ আঁচনিসমূহৰ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্ত ডঃ নিহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানিচাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু অ' এন জি চিৰ উচ্চপদস্থ চি এছ আৰ প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দল দুটাই পোনপটীয়াকৈ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও তৃতীয় স্থানত থকা দল কেইবাটাও নকআউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নকআউট পৰ্যায়ৰ খেল আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা 6জন শিশু শ্ৰমিক উদ্ধাৰ আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ।
1: আজি আমি আলোচনা কৰিবলৈ লৈছো ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজনৰ বিষয়ে। এই সম্পর্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কাহিকুছিৰ অসম উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ

0: প্রধান বিজ্ঞানী ডক্টৰ শৰত শইকীয়া আৰু বিজ্ঞানী ডক্টৰ অঞ্জন বৰা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: মই প্ৰথমে আহিছো ডক্টৰ শৰত শইকীয়াৰ ওচৰলৈ। ছয় নিয়োজনৰ বাবে উদ্যোগী কৃষক, গ্রামীণ যুবক যুবতী নাইবা যিকোনো ইচ্ছুক ব্যক্তি উদ্যান শস্যৰ নাৰ্চাৰী অর্থাৎ পুলিবাড়ী স্থাপন তথা ব্যৱসায়ত জড়িত হোৱাটো কিমান গুৰুত্বপূৰ্ণ আৰু লাভজনক? কাৰণ আমি জানো যে উদ্যান শস্য যদি আমি খেতি কৰো, পুলিবাড়ীটো খুবেই জৰুৰী। পুলি নোহোৱাকৈ আৰু পুলিকেইটা হলেই নহব, পুলিকেইটা সুস্থ সবল হব লাগিব। সেই বিষয়ে অলপমান আমাক জনাওকচোন।
1: হয়, আমি সকলোৱে জানো যে মানৱ দেহৰ পৰিপুষ্টি সাধনৰ বাবে উদ্যানজাত খাদ্য সামগ্ৰী যেনে ফল মূল, শাক পাচলি আদি নিয়মীয়াকৈ খোৱাটো অতি জৰুৰী। কাৰণ এই উদ্যানজাতৰ উৎসসমূহতেই আৱশ্যকীয় পৌষ্টিক মূল্য, যাক আমি মিনাৰেল নিউট্ৰিয়েন্ট বুলি কওঁ, বা খাদ্য প্ৰাণ বা ভিটামিনবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। এতিয়া দেখা গৈছে যে ভাৰতীয় ভেষজ গৱেষণা পৰিষদে প্ৰতিজন প্ৰাপ্তবয়স্ক লোকক দৈনিক 300 গ্ৰামকৈ শাক পাচলি আৰু প্ৰায় 120 গ্ৰামকৈ ফল মূল খোৱাটো তেওঁলোকে নিশ্চিত কৰিছে, প্ৰয়োজনীয় অনুমোদন জনাইছে। আৰু এতিয়া বৰ্তমান যিটো নিউট্ৰিচনেল ছিকিউৰিটি বা যিটো পৌষ্টিক, যিটো আমাৰ নিৰাপত্তা বুলি কোৱা হয়, সেইটোত অটুট ৰাখিবৰ কাৰণে বিশেষকৈ আমি প্ৰচুৰ পৰিমাণে ফল মূল আৰু শাক পাচলি খাব লাগে। এতিয়া কথাটো হ'ল যে বৰ্ধিত জনসংখ্যাৰ যিটো চাহিদা ফল মূল আৰু শাক পাচলিৰ প্ৰতি, এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ যিটো চাহিদা পূৰণৰ বাবে উৎপাদন যথেষ্ট কৰিব লগা হৈছে, যে মানে ফল মূল শাক পাচলি যথেষ্ট উৎপাদন কৰিব লগা হয়। উৎপাদনটো কেনেকে হ'ব? এতিয়া হয় নতুন ক্ষেত্ৰ আমি আনিব লাগিব, ন ন মাটি খেতিৰ কাৰণে আনিব লাগিব, বা নহ'লে আগৰ যে কম উৎপাদনশীল যিবোৰ ঘৰুৱা জাত বা আমাৰ লোকেল যিবোৰ ভেৰাইটি আছে, তাৰ সলনি আমি অধিক গুণগত মানদণ্ডৰ কিছুমান পুলি লগাব লাগিব। এতিয়া এইখিনি ক'ত পাব এই পুলি? গতিকে তাতে কথাটো আহি গ'ল, পৰিপুষ্টিৰ পৰা আহি ক্ষেত্ৰখনৰ প্ৰসাৰৰ কথাটো আহিলে। ক্ষেত্ৰৰ প্ৰসাৰৰ পিছত মানে এই উদ্যান শস্য খেতি কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে গুণগত মানদণ্ডৰ পুলি দৰকাৰ হ'ল। এতিয়া দৰবৰ কাৰণে যেনেকে ফাৰ্মাচীলৈ যোৱা যায়, হা, গতিকে পুলিৰ কাৰণেতো ক'ৰবাত যাব লাগিব, সেইখনে হ'ল নাৰ্চাৰী। গতিকে ইয়াতে নাৰ্চাৰী এখন স্থাপনৰ আৰু ইয়াতে এটা ব্যৱসায়িক ভিত্তিত ইয়াক আগবঢ়াই নিয়াটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ আল্টিমেটলি ক্ষেত্ৰখনৰ প্ৰসাৰ আৰু তথা অধিক উৎপাদন আৰু পৰিপুষ্টিতে সাধনৰ কাৰণে পৰ্যাপ্ত পুলি যোগানৰ কাৰণে আমাৰ নাৰ্চাৰীখনৰ এটা গুৰুত্ব আছে। আৰু এটা আজিকালি লাভজনক ব্যৱসায় বুলি নহয়, এটা উদ্যোগত পৰিণত হৈছে।
0: এতিয়া উদ্যান শস্যৰ পুলিবাৰী এখনৰ পৰিসৰ কিমান, অৰ্থাৎ কি কি বিভিন্নবিধ শস্যৰ পুলি প্ৰস্তুত কৰিব পাৰি, ডক্টৰ অঞ্জন বৰা?
2: হয়, আমি উদ্যান শস্যৰ যদি নাৰ্চাৰীখনৰ পৰিসৰৰ কথা কওঁ, আমি মূলতঃ আমি চাৰিবিধ উদ্যান শস্যৰ আমি কথা ক'ব পাৰোঁ। প্ৰথমতে আমি ফল মূলৰ কথা ক'ব পাৰোঁ, যেনে আমাৰ আম, মধুৰি, লিচু, অমিতা বা নেমু টেঙা জাতীয় যিবোৰ ফল আছে, কাজি নেমু, সুমথিৰা টেঙা ইত্যাদি ফলবোৰৰ আমি পুলি নাৰ্চাৰী এখনত ট্ৰাই কৰিব পাৰোঁ। আৰু দ্বিতীয়তে আমাৰ আজিকালি বাণিজ্যিকভাৱে ফুলৰ যথেষ্ট চাহিদা আছে, গতিকে সেই কথা লক্ষ্য ৰাখি আমি ৰজনীগন্ধা, গ্লেডিঅলাছ বা ইন্দ্ৰমালতী বা জাৰবেৰা বা ডালিয়া এইবোৰ ফুলৰ পুলিও আমি এখন নাৰ্চাৰীত আমি ব্যৱসায়িক ভিত্তিত আমি সহজে কৰিব পাৰোঁ। তাৰপিছত মছলাজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আহিছে, তেনে ক্ষেত্ৰত আমি জালুকৰ পুলি আমি উন্নত জাতৰ তৈয়াৰ কৰিব পাৰোঁ এখন নাৰ্চাৰীত।
0: আমাৰ ইয়াত অকল জালুকেই হয় নে লং, ইলাচি বা ডালচেনি এইবিলাকো হয় আমাৰ?
2: কিছু কিছু ঠাই বিশেষে আমাৰ কৰিব পাৰি, সকলো ঠাইতে এইবোৰ কৰাৰ কিছুমান বাধ্যবাধকতা আছে, কিন্তু কিছুমান স্থানত এইবোৰ কৰিব পৰা যায়। এই যিটো আপুনি ইলাচিৰ কথা ক'লে, আমাৰ ওচৰতে আমাৰ লাম্পি বুলি এখন ঠাই আছে, তাত আমি ইলাচিৰ খেতি আমাৰ কৰা হয়।
1: ডাঙৰ জাতৰ যিটো ইলাচি, সৰু ইলাচিটো আমাৰ ইয়াত নহয়, কিন্তু ডাঙৰ ইলাচি আমাৰ ইয়াত হয় তাৰমানে। আৰু ঠিক তেনেকে ডালচেনি বা এইবিলাকৰ তেজপাতৰ প্ৰচুৰ পৰিমাণে হয়, খেতি নকৰিলেও এইবিলাক একচুৱেলি কালেকশ্যন কৰি পাহাৰৰ পৰা কালেকশ্যন কৰে বহুতে, তেনেকুৱা জংগলৰ হোৱাৰ পৰা। আৰু বাকীখিনি আপোনাৰ ধৰক লং, ডালচেনি এইবিলাকৰ মানে বিশেষকৈ বৰ প্ৰচুৰ খেতি দেখা নাযায়, এইবিলাক মানে কালেকশ্যনৰ পৰা কৰা যায়। আৰু এটা লগত মই যোগ কৰি দিব খুজিছো, বিশেষকৈ মানে এই মানে বৰ্তমান পৰ্যায়ত এই তামোল পুলি, নাৰিকলৰ পুলি, এই দুটাৰ মানে বিৰাট
2: চাহিদা।
1: গতিকে পুলিবাৰীখনত মানে এই দীঘ মানে বিৰাট বৃহৎ পৰিসৰত মানে তেওঁলোকে আমাৰ যিকেইজন উদ্যোগীয়ে এইখিনি
2: কৰিব পাৰে। তাৰোপৰি আৰু লগতে আমাৰ এই যিবিলাক ঔষধি শস্য আছে, যেনে আমাৰ অশ্বগন্ধা, সৰ্পগন্ধা বা ব্ৰাহ্মী বা তুলসী, এইবিলাকৰ পুলিও আমি এখন নাৰ্চাৰীৰ পৰা আমি পাব পাৰোঁ। লগতে সুগন্ধিযুক্ত শস্য যেনে আমাৰ লেমন গ্ৰাছ বা চিত্ৰনেলা বা পাচাউলি বা চালগুৰি, এইবিলাকো আমি আমি পুলি তৈয়াৰ কৰিব পাৰোঁ। এতিয়া কথা হ'ল এই পুলিখিনি আমি যেতিয়া তৈয়াৰ কৰিব যাম, সাধাৰণতে আমি দুটা পদ্ধতি আমি কৰা হয় মূলতঃ। এটা

0: আমি বীজৰ পৰা কৰো আৰু এটা আমি গছৰ গাৰ অংশৰ পৰা অৰ্থাৎ অংগজ পদ্ধতিৰে আমি এইবোৰ আমি পুলি তৈয়াৰ কৰিব পাৰো।
1: হয় হয়, এই কমত যিসকলে ইচ্ছুক যে এখন মই নাৰ্চাৰী স্থাপন কৰিম তেওঁলোক কেনেদৰে সাজু হ'ব আৰু তেওঁলোকৰ প্ৰাথমিক যিখিনি সমল সেইখিনি কি কি থাকিব লাগিব, মানে কিছুটো জ্ঞান থাকিব লাগিব তেওঁলোকৰ? ডক্টৰ শৰত শইকীয়া, কওকচোন।
2: পোনপ্ৰথমে কোনো এজন ইচ্ছুক ব্যক্তি এগৰাকীয়ে এখনি বজাৰমুখী আঁচনি তৈয়াৰ কৰিব লাগিব আৰু এই আঁচনিখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত নাৰ্চাৰী স্থাপনৰ কাৰণে দেই এই ক্ষেত্ৰত আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থাটো আছে। কেনেকৈ তেওঁলোকে মানে আঁচনিখন প্ৰস্তুত কৰিব লাগিব প্ৰথম কথা। তাৰপিছত দেখা যায় পুলি প্ৰস্তুতি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি কাৰিকৰী জ্ঞানৰ আৱশ্যক সেইখিনি বা কৌশল সেই আহৰণৰ কাৰণে তেওঁ প্ৰশিক্ষণ ল'ব লাগিব আৰু আমাৰ এই ক্ষেত্ৰতো আমি তেওঁক প্ৰশিক্ষিত কৰিব পাৰোঁ কাৰণ আমাৰ হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী মধ্যম্যাদী এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো আছে, সেই হিচাপে আমি কৰিব পাৰোঁ। তাৰপিছতে নাৰ্চাৰী স্থাপনৰ বাবে তেওঁ নিজাববীয়া কিন্তু মাটি থকাটো একান্ত আৱশ্যকীয় আৰু যদি কিবা কাৰণ তেওঁ নিজৰ নামত মাটি নাই তেতিয়া তেওঁ মানে এই লীজৰ পদ্ধতিৰে ভাড়াটো তেওঁলোকে ল'ব পাৰিব, সেইটো অসুবিধা নাই। খালি ওখ ৰদ ঘাই পানী জমা নোহোৱা তেনেকুৱা ধৰণৰ মাটি লাগে আৰু দেখা যায় আপুনি প্ৰায় মন কৰিব যে এইটো নহয় যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যে হ'ব লাগিব বুলি মানে নাই, কিন্তু সুচল হ'ব লাগে, সুচল হ'ব লাগে যাতে আমাৰ ধৰক যিসকল ক্ৰেতা তেওঁ যাব পাৰে আৰু তেওঁ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তেওঁ ফেক্টৰীটোৰ ভিতৰত কৰিব পাৰে, যিটো নাৰ্চাৰী আচল প্ৰডাকশ্যন চেণ্টাৰটো ভিতৰতো হ'ব পাৰে, তাত মাটি সৰহকৈ লাগে, কিন্তু তেওঁ শ্ব'ৰুমটো যিটো ৰিটেইল বুলি কোৱা যায় তেনেকৈ আমি দেখোঁ যে ৰাস্তাৰ কাষত থকা নেশ্যনেল হাইৱে হওক ৰাষ্ট্ৰীয় ঘাইপথ হওক বা অন্য ধৰণৰ ৰাস্তাৰ কাষত যদি নাৰ্চাৰীখন থাকে এইটো শ্ব'ৰুমৰ নিচিনা হয় আৰু তাত যথেষ্ট ক্ৰেতাৰ সমাগম হোৱা দেখা যায়।
1: নিবলৈ
2: সুচল হয় মানে অহা
1: যোৱা
2: চকুত পৰে, গতিকে তেওঁ আৰু তেওঁ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাটো অতি জৰুৰী। আজিকালি প্ৰচাৰৰ বিভিন্ন মাধ্যম আছে, আহিলা আছে, তো গতিকে তেওঁ যাতে কি কি পায়, তেওঁ ৰচনীখন ক'ত আছে, কি কথা, কি বতৰা, এই গোটেইখিনি তেওঁ যাতে প্ৰচাৰৰ বিভিন্ন মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ কৰাটো নিতান্ত আৱশ্যকীয়।
1: নাৰ্চাৰী স্থাপনৰ কাৰিকৰী যিবোৰ কৌশল আছে তথা আন উল্লেখযোগ্য যিবোৰ দিশ আছে সেই বিষয়ে ডক্টৰ ৰঞ্জন বৰা আপুনি অকণমান বহলাই কওকচোন।
0: প্ৰথম কাৰিকৰী দিশটো আমি ইতিমধ্যে আমাৰ শইকীয়া ডাঙৰীয়া কৈছে অৱস্থান আৰু অৱস্থিতিৰ কথা, সেইটোত মই আৰু ক'বলৈ নাযাওঁ, কিন্তু এটা কথা আমি চাব লাগিব নাৰ্চাৰীখন স্থাপন কৰোঁতে যিটো মাটিৰ গঠনটো পাতল আৰু মজলীয়া হোৱাটো খুবেই প্ৰয়োজন আৰু লগতে মাটিৰ যিটো আম্লিক গুণ বা অম্লতা সেইটো মাত্ৰা 6-7ৰ ভিতৰত থাকিব লাগে,
1: মানে আমি মাটিখিনি
0: পৰীক্ষা কৰি ল'ব লাগে। হয়, সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত কিছুমান নাৰ্চাৰী আমাৰ উপাদান প্ৰয়োজনীয় হয়, যেনেকৈ আমাৰ এটা নেট হাউচ লাগে, এগ্ৰ'ছেড নেট হাউচ সেইটো লাগে, বা প্লাষ্টিক গৃহ এটা লাগিব, লগতে আমাৰ বিজ্ঞানসন্মতভাৱে পুলি বাৰী এখন লাগিব বা বীজতলী এখন লাগিব আৰু তাৰ লগতে আন কিছুমান উপাদান বা অংশ যেনে মাতৃগছৰ খণ্ড খুবেই দরকারি বা আমার রুটস্টক ব্লক বলে যেটু কয় বা গুড়ি পুলির যেটু খণ্ড সেটা আমাক লাগিব পৃথকভাবে, তেনকা ধরনের কিছুমান আমাক উপাদান লাগিব। এতিয়া সেই মাতৃগছর যেটু খণ্ড সেই মাতৃগছর খণ্ডটো নার্সারি এখনের কারিকরি দিকত যথেষ্ট অরিহণা থাকে।
1: মাতৃগছর খণ্ড মানে আপনি
0: মাদার প্লেন্ট ব্লক মানে উদাহরণ হিসাবে যদি আমি কওঁ আমি আমার একটা ভাল প্রজাতি ধরক লেংরা বা দশেরি বা মালদাই হোক তার একটা আমার পৃথকভাবে একোটা ব্লক লাগিব, সেই ব্লকটো আমাক এইকাৰণেই লাগিব পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা আমি যদি আমি পুলি উৎপাদন কৰোঁ বা পুলি প্ৰস্তুত কৰোঁ সেই যিটো তাৰ বিশ্বাসযোগ্যতা বা যিটো তাৰ গুণাগুণ বা সততা সেইটো আমি পাব পাৰিম পৰৱৰ্তী পৰ্যায়ত। যদি আমি লেংৰা আমৰ পুলি প্ৰজাতি আমি যদি উৎপাদন কৰোঁ তেনেকুৱা হ'লে আমাক লেংৰা গছৰ মাতৃগছ কেইজোপামান লাগিব, গতিকে সেইটো হৈছে যদি লেংৰাৰ কাৰণে আমি কৰোঁ লেংৰা আমৰ এটা মাতৃগছৰ খণ্ড, কাজি নেমুৰ কাৰণে যদি কৰোঁ কাজি নেমুৰ তেনেকুৱা এটা মাতৃগছৰ খণ্ড লাগিব, যি যি আমি যদি ফলৰ ক্ষেত্ৰত মই কৈছো তেনেকে ফুলৰ ক্ষেত্ৰত জাৰবেৰা হলেও য়েল্লো কুইন ভেৰাইটি যিটো অমিতাৰ ক্ষেত্ৰত যিটোকে বীজৰ পৰা কৰা হয় মই এই পদ্ধতি কেইটাৰ কথাটো দ্বিতীয় পৰ্যায়ত মই কম যে এই যিটো বংশ বিস্তাৰৰ যিটো পদ্ধতি এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি অংগজ পদ্ধতি মানে গছৰ পৰা আমি এটা অংশ কাটি আনি তাৰ পৰা আমি বংশ বিস্তাৰ কৰোঁ। এতিয়া অমিতা নাৰিকল তামোল এইকেইটাৰ বংশ বিস্তাৰ আকৌ আমি পোনে পোনে বীজৰ পৰাই কৰা হয়, হ্যাঁ, গতিকে তাত মাতৃগছর খণ্ডর কথাটোর প্রয়োজনীয়তা ইমান নাহে, কিন্তু আম লিচু বা মধুরিয়াম বা সুমথিয়া টেঙা বা কাজি নেমু এইটোর ক্ষেত্রত যেহেতুকে আমি অঙ্গজ পদ্ধতিরে আমি বংশবৃদ্ধি করো সেইকাৰণে তাত মাতৃগছর প্রয়োজনীয়তা বিশেষভাবে থাকিব।
2: তাহলে মাতৃগছর যেটো ব্লক করা হব সেইটো মানে খুব অধিক উৎপাদনশীল অধিক গুণবান তেনেকুৱা ধৰণৰ ভেৰাইটি বা গছৰ পৰা সেইটো মাতৃগছ মানে বৈখণ্ডটো
1: আমি মানে ভালদৰে চাই ল'ব লাগিব,
2: ভালদৰে চাই ল'ব লাগিব যাতে সচেই হয় যেনে মাক চাই জীয়েক বুলি কয়, ঠিক তেনেকে মানে মাতৃ গছৰ পৰা যিটো আমি তাৰ পৰা আমি অংশ লম, পিছৰ পুলিবোৰ মানে মাতৃৰ নিচিনা হব। সেই গতিকে মাতৃৰ যিটো অধিক গুণগত আৰু অধিক উৎপাদনশীল যিটো শক্তি, সেইটোৰ পৰা যাতে পিছৰ প্ৰজনী বা পিছৰ যিবিলাক বংশলৈ আহে, সেইকাৰণে মানে সন্তান সন্ততিবিলাকৰ কাৰণে, সেইকাৰণে আমাৰ
0: মাতৃগোচৰ আমাক খণ্ডটো লাগিব। সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰপিছত আমি এই পদ্ধতি কেইটাৰ কথা কলো, আমি পোনপটীয়াকৈ বীজৰ পৰা আমি কৰিব পাৰোঁ, আমি আমৰ পুলিও আমি বীজৰ পৰা পোনপটীয়াকৈ কৰিব পাৰোঁ, কিন্তু ইয়াত অসুবিধাটো হৈছে কি, এই যিটো চৰিত্ৰ মাতৃগোচৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ নাথাকে বীজৰ পৰা কৰিলে। কিন্তু আমি যদি অংগজ পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে লেংৰা আমৰ পৰা আমি যিটো আমি পুলি তৈয়াৰ কৰিম, সেইটো একেবাৰে লেংৰাই হ'বগৈ। এতিয়া বীজৰ পৰা কৰিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে, সাধাৰণতে বীজৰ পৰা যেতিয়া আমি কৰিবলৈ যাওঁ, তেতিয়া আমাৰ এই যিটো মই যে ক'লো মাতৃগোচৰ যিখিনি গুণাগুণ, সেইখিনি তাত দেখিবলৈ পোৱা
2: নাযায়।
0: ক্ৰছ হৈ যায়,
2: বীজ মানে হ'ল এটা ক্ৰছ ক্ৰছ প্ৰডাক্ট, কাৰণে মাতৃগোচৰ গুণাগুণ
0: নাহে। তাৰপিছত দ্বিতীয়তে আনটো অসুবিধা হৈছে যে বীজৰ পৰা যদি আমি পুলিটো কৰোঁ, কালক্ৰমত যেতিয়া সি গছ এজোপা হ'ব, সি তাৰ শাৰীৰিক অৱয়বটো বহুত ডাঙৰ হয়গৈ, ফলত কিছুমান আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট অসুবিধা হয়। তৃতীয়তে আকৌ হৈ গ'ল, যেতিয়া গছজোপাৰ আমাৰ ফুল ফুলে বা ফলন হয়, সেই সময়টো বীজৰ পৰা কৰিলে যথেষ্ট ডাঙৰ হয়,
2: দীঘলীয়া
0: হয়, 5-7 বছৰ সময় লাগে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আংগিক পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে হ'ব কি, আমাৰ 2-3 বছৰতে আমি ফলো পাম, ফুলো ফুলিব, আৰু দ্বিতীয়তে গছজোপা আমাৰ চাপৰ আৰু জোপোৱা হয়, ফলত যিবিলাক আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট সহায় হয়।
2: আৰু এক প্ৰতি একক ভূমিত আমি হাই ডেনসিটি বুলি কোৱা হয়, অধিক সংখ্যক আমি পুলি
0: লগাব পাৰোঁ, সেইটো এটা ডাঙৰ
2: প্ৰতিপালনৰ সুবিধা।
0: কিন্তু ইয়াতে কাৰিকৰী দিশৰ আন এটা কথা এটা আছে, মাতৃগোচৰ নিচিনাকৈ, মাডাৰ প্লেণ্ট ব্লকৰ নিচিনাকৈ ৰুষ্টক ব্লকৰো আমাৰ এটা প্ৰয়োজনীয়তা থাকে। কেলে প্ৰয়োজনীয়তা আছে, এইবোৰ যিবোৰ আংগিক পদ্ধতি, যেনেকে আমি কলম কৰা বুলি কওঁ বা ডাল ধৰা অৰ্থাৎ লেয়াৰিং, বা যোৰা কলম অৰ্থাৎ গ্ৰাফটিং বা বাডিং বা মুকুলন, এই শেষৰ যি দুটা পদ্ধতি, বাডিং আৰু গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাক দুটা অংশ লাগে গছৰ, এটা হৈছে ওপৰৰ অংশ, এটা হৈছে তলৰ অংশ। ওপৰৰ অংশটোক আমি ছায়ন বুলি কওঁ, যিটো গছৰ কোমল ঠানি, আৰু তলৰ অংশটো হৈছে আমাৰ ৰুষ্টক বা গুৰি পুলি বুলি কওঁ। এতিয়া এই যিটো ৰুষ্টকৰ কথা প্ৰয়োজনীয়তা আহে, সেইকাৰণে ৰুষ্টক ব্লক এটা আমাক পৃথকভাৱে নাৰ্চাৰীখনত মানে প্ৰতিষ্ঠা কৰিব লাগে, প্ৰয়োজন। তাৰ পৰা আমি কি পাম, তাৰ পৰা আমি ৰুষ্টক বিলাক পাম,
2: আৰু তাৰ ফলৰ পৰা, পুৰত ফলৰ পৰা গুটি উলিয়াই পুলি তৈয়াৰ কৰিব লাগিব, আৰু মাতৃগছৰ পৰা তাৰ মানে ডাল কাটি আনি তাৰ ওপৰত যোৰা কলম কৰি দিব লাগিব। সেইটো কাৰণে মানে আমাৰ এই
0: দুটা অংশ আমাৰ প্ৰয়োজন হয়, আৰু সেই তলৰ অংশটোৰ কাৰণে আমাক ৰুষ্টক ব্লকৰ মানে প্ৰয়োজন
1: হয়। টাবতো আজিকালি আমৰ গছ লগোৱা দেখা যায়, অকমান ডাঙৰ, মানে তাত ঠিক ফলৰ যিটো আকাৰ সেই একেই থাকে নে সৰু হৈ যায়? আম এডাল ধৰি লওক, আপুনি যিটো কলে লেঙৰা আম এডাল, আমি যদি টাব এটাত কৰো, আপুনি যিটো কৈছিলে আংগিক পদ্ধতিৰে কৰা,
2: গুণাগুণ একে থাকিব, কিন্তু ধৰক আমাৰ যি মাটিত যিখিনি সা সুবিধা পায় গছ এজোপাই, সিপায় মাটিৰ পৰা যিমানখিনি পৌষ্টিক মূল্য, পানী বা আনুষংগিক বস্তু যিখিনি ল'ব পাৰে, কিন্তু টাব এটাত তাৰ পৰিসৰটো কম হৈ থাকে। গতিকে টাবৰ ক্ষেত্ৰত মানে আমি খুব ডাঙৰকে বাগিচা কৰিব নোৱাৰো, টাবত মানে তাৰ গুণাগুণ একে থাকিব, আকাৰ আকৃতি একে থাকিব, কিন্তু এজোপা গছ মাটিত থাকিলে যিমানখিনি দিব, উৎপাদন দিব, টাবত সেইখিনি দিব নোৱাৰে। আৰু টাবত বিশেষকে মানে আপোনাৰ সৌন্দৰ্যৰ বৰ্ধনৰ কাৰণেহে টাবত গোটেই কৰা হয়, যদি সা সুবিধা থাকে তেতিয়াহ'লে মাটিতে কৰাটো উচিত।
0: ইয়াত এটা মানে কাৰিকৰী এটা অসুবিধা হয় কি, আমি সদায় ওপৰৰ অংশখিনিহে চাওঁ গছৰ, কিন্তু গছৰ মাটিৰ তলৰ অংশ যিখিনি শিপাৰ যিটো অঞ্চল, শিপা অঞ্চলখিনি তাত মানে লিমিটেড বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, সীমাবদ্ধ হৈ থাকে। কিন্তু মাটিত যেতিয়া দিওঁ, শিপা সমানে মানে বাঢ়াৰ এটা সুবিধা থাকে, সেই ক্ষেত্ৰত তাৰমানে তাৰ যিটো ফলৰ উৎপাদনৰ বা সংখ্যা, ফলৰ সংখ্যা সেইখিনি
2: কমিব,
0: মানে
1: আমি যদি তাত নিয়মিতভাৱে পানী আৰু সাৰ যোগান ধৰো, আৰু যদি মাটিখিনি আমি প্ৰতি বছৰে সলাই থাকো, তেতিয়া হ'ব পাৰে নেকি?
2: তেতিয়াও নহ'ব, তেতিয়াও এইকাৰণে নহ'ব, আপুনি এজোপা গছৰ যিটো আকৃতি আকাৰ আকৃতি লৈগে, টাবৰ আপোনাৰ যিটো আকাৰ
1: আকৃতি,
2: গতিকে গছজোপাৰ যিটো প্ৰয়োজন চাহিদা, পৌষ্টিক মূল্য, পানী বা অন্য জৈৱিক যিবিলাক ইন্ধন লাগে, কিন্তু টাব এটা ইমানখিনি দিব নোৱাৰিব। গতিকে সেইকাৰণে প্ৰায় চাব মানে ফল মূলৰ বাগিচা কিন্তু টাবত নহয়, আজিকালি কি হৈছে মানে চহৰ অঞ্চলত চাদ বাগিচা বুলি যিটো ধাৰণা আহিছে, চাদ বাগিচা তেওঁলোকে কৰি ৰাখিব পাৰে, কিন্তু বহুত বেছি তেওঁ উৎপাদন নাপাব, কিন্তু মনৰ এটা মানে সন্তুষ্টি সেইখিনি তেওঁ,
1: কিন্তু চাদখন হয়তো কিবা এটা বিশেষ ব্যৱস্থাৰে কৰিব লাগিব, নহলেতো সিপায়ে চাগে বেয়া কৰি পেলাব।
2: আছে তেনেকুৱা আছে ব্যৱস্থা যথেষ্ট আছে বেলেগ
1: বেলেগ। হয়, উদ্যান শস্যৰ নাৰ্চাৰীৰ যিবোৰ পঞ্জীকৰণ আৰু প্ৰমাণীকৰণ আছে, আমি যিবোৰ আমি শুনা যায়, সেইবোৰ সাধাৰণতে আমি কি বুজো? বুজো আর ইয়ার মানে প্রয়োজনীয়তা কি ডক্টর শরৎ শইকীয়া?
2: তাহলে আমি

0: এটা কথা আমি সকলোৱে মন কৰি থাকো, যিকোনো বিষয় বা সামগ্ৰী গুণগত মানদণ্ডটো নিশ্চিত কৰিবলৈ যেনেকৈ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা থাকে। কোনোবাই যদি বোলে মেট্ৰিক পাছ কৰিছো বুলি কৈছে, তেওঁ মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব,
1: নহ'ব।
0: আপুনি তেওঁক পাৰ্চনেলি চিনি পায়, গতিকে আপুনি তেওঁক মানি ল'ব, কিন্তু ইণ্টাৰভিউ এটালৈ গ'লেতো তেওঁক নেমানিব, তেওঁতো প্ৰমাণ পত্ৰ দেখাব লাগিব। আজি এতিয়া ডক্টৰ অঞ্জন বৰে যিমানখিনি কথা ক'লে, এই গোটেইখিনি বস্তুৰ তাৰমানে হৈছে কি, যেতিয়া পুলি এটা আপুনি কিনিব, বৰ আশাৰে আপুনি কৈছে পুলিটো যে সঠিক মাডাৰ প্লেণ্টৰ পৰা বা সঠিক মাতৃগছৰ পৰা ফংগজৰ পদ্ধতিৰে আনি তাক গ্ৰাফটিং কৰি পুলি এটা বনাইছে যিটোৰ দাম আপোনাক 100 টকা বুলি কৈছে, আপুনি মনৰ শান্তিত আৰু একেবাৰে নিশ্চিতভাৱে আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাৰ কোনো দ্বিধাবোধ নোহোৱাকৈ কিনিবলৈ হ'লে আপুনি তেওঁ প্ৰমাণ পত্ৰ মানে আপুনি চিয়'ৰ হ'ব লাগিব, যাতে তেওঁতো ক'ব ফটোত বা দেখুৱাব যে এনেকুৱাকৈ আপোনাৰ তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনৰ যদি প্ৰমাণ পত্ৰ থাকে, হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত, নহয় জানো? গতিকে এইটো কথাটো এনেকুৱাকৈ আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে

0: এনেকুৱাকৈ আপুনি তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনৰ যদি প্ৰমাণ পত্ৰ থাকে, হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত নহয় জানো। গতিকে এইটো কথাটো এনেকুৱাকৈ আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে মানে কৰিলে নহয়, আজি আমৰ পুলিটো যেনেকে ডক্টৰ বৰাই ক'লে পুলিৰ পৰা কৰিলে নহয়, সি গ্ৰাফটিঙৰ পৰা কৰিলে, মানে প্ৰত্যেক শস্যৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগিব সেইটো একদম অনুমোদন জনোৱা আছে। অমিতা সদায় পুলিৰ পৰা, নাৰিকল পুলিৰ পৰা, তামোল পুলিৰ পৰা, আম, মধুৰি, লিচু এইবিলাক হ'ল আংগিক পদ্ধতি। গতিকে এখন এখন নাৰ্চাৰী যেতিয়া গোটেই বছৰ আগুৱাই নিব, তেওঁ এই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অতি আৱশ্যকীয়, যাতে তেওঁৰ প্ৰত্যেকটো পুলিয়ে যাতে গুণগত মানদণ্ডৰ বুলি আমি গ্ৰাহকে নিশ্চিত হ'ব পাৰে। তো সেইটো এটা জৰুৰী বস্তু। আৰু দ্বিতীয়তে এইটো যে তেওঁ সেই চাৰ্টিফিকেশ্যন তেওঁ কোনে দিব, যেনেকে মেট্ৰিক পৰীক্ষা আমাৰ সেৱাই লৈছে, ঠিক তেনেকে মানে সেই নাৰ্চাৰী সেই একৰেডিশ্যন বা যিটো প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাটো এজেঞ্চি কিছুমান আছে, যেনে নাগালেণ্ডত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন এজেঞ্চি আছে, তেওঁলোকে প্ৰমাণ পত্ৰ দিব পাৰে। সেইটো এটা বৰ সুবিধাজনক বস্তু। আৰু তাৰ কাৰণে তেওঁ কেনেকে প্ৰপত্ৰ ভৰ্তি কৰিব লাগিব, তেওঁ কেনেকে সাজু হবলৈ, সেইটো আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক মানে হাতত ধৰি আমি শিকাই দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ বহুত নাৰ্চাৰী আছে যাক আমি শিকাই দিছো আৰু গৈ থৈ প্ৰমাণ পত্ৰ পাইছে। সেইটো হলে কি হয়, পিছলে তেওঁৰ মানে ব্যৱহাৰিকভাৱে তেওঁৰ সেই প্ৰমাণ পত্ৰ থাকিলে তেওঁৰ পৰা যিকোনো ক্ষেত্ৰতে পুলি কিনিবলৈ সকলোৱে নিশ্চিতভাৱে আগবাঢ়িব পাৰে। আৰু এই যিটো পঞ্জীকৰণ বুলি কৈছে, যিকোনো উন্নয়নমূলক সংস্থাৰ ওচৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে। এতিয়া আমাৰ ওচৰতো অসম কৃষি বিশ্ববিদ্যালয়টো আহি তেওঁলোকে পঞ্জীয়ন কৰি ল'ব পাৰে। প্ৰথমতে পঞ্জীয়নটো কৰি ল'লে তাৰপিছত তেওঁৰ চাৰ্টিফিকেশ্যন কৰাত আমি সহায় কৰি দিব পাৰোঁ।
1: নাৰ্চাৰী যিখিনি ব্যৱসায়িক সফলতা আছে তাৰ কাৰণে কোনবোৰ বিশেষ দিশত মনোনিৱেশ কৰাটো একান্ত প্ৰয়োজন, ডক্টৰ অঞ্জন বৰা?
2: হয় হয়, নাৰ্চাৰী এখনৰ ব্যৱসায়িক সফলতা আচলতে নাৰ্চাৰীখনত উপলব্ধ যিবোৰ সামগ্ৰী বা উৎপাদিত পুলি, গছ পুলিয়ে হওক বা আমি ৰোপণ সামগ্ৰী বুলিয়ে কওঁ, সেইবিলাকৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে, মানে কোৱালিটি। এতিয়া সেই গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ হলে আমি তাৰ যিটো উৎস, তাৰমানে অৰ্থাৎ মাতৃগছ, ইতিমধ্যে কৈছোৱে, সেই মাতৃগছৰ যিটো সুনিৰ্দিষ্ট গুণ বা সততাৰ ওপৰত মানে বিশেষভাৱে নিৰ্ভৰ, আৰু এই ক্ষেত্ৰত মাতৃগছে এক বিশেষ ভূমিকাও বহন কৰে। তাৰমানে কথাটো এনেকুৱা, যদি আমি আকৌ লিচুৰ কথাকে ক'লো, লিচুৰ যদি এটা উন্নত জাত বেদনা বা বোম্বাই, এইটো যদি আমি স্বীকৃতিপ্ৰাপ্ত বা অনুমোদিত বা প্ৰমাণিত যদি উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ,
0: তেতিয়াহ'লে
2: তেনেকুৱা যদি আমি উৎসৰ পৰা আমি সংগ্ৰহ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত থাকিম যে এইজোপা সেইজোপাৰে সন্ততি বা প্ৰজনী। গতিকে তেনেকুৱা মাতৃগোচৰ অনুমোদিত উৎসৰ পৰা আনিহে আমি নাৰ্চাৰীখনত প্ৰতিষ্ঠা কৰিব লাগে,
0: ক্ৰেতাৰ যাতে ভাল পুলি এটা পাইছো,
2: ভাল পুলি পাইছো,
0: সেইটোৰ ওপৰত প্ৰথম
2: সফলতাটো নাৰ্চাৰীখনৰ নিৰ্ভৰ কৰিব, যে গুণগত মানদণ্ডৰ পুলি তাৰমানে বা ৰোপণ সামগ্ৰী হওক, সেইটোৱে। তাৰপিছত দ্বিতীয়তে এই ক্ষেত্ৰত আমি যিবোৰ আমাৰ মানে পদ্ধতি, সেই পদ্ধতিবিলাক আমি সঠিকভাৱে আমি প্ৰয়োগ কৰিব লাগে। ধৰক কথাটো কৈছো এনেকুৱা, যিটো পদ্ধতি আমি আমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, উদাহৰণ হিচাপে গ্ৰাফটিং বা জোৰা কলম, সেই পদ্ধতিটো আমৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিম। তেনেকে আমি কাজি নেমুৰ ক্ষেত্ৰত আমি কলম কৰোঁ বা পত্ৰমুকুল কলম, আজিকালি সেইটো এটা নতুন পদ্ধতি আহিছে, লিপবাট কাটিং বুলি কয়, সেই সঠিক পদ্ধতিটো আমি প্ৰয়োগ কৰিব লাগে। লিচুৰ ক্ষেত্ৰত আমি জোৰা কলম বা গ্ৰাফটিং নকৰোঁ, আমি লেয়াৰিং কৰোঁ। এই সঠিক পদ্ধতিখিনি আমি অৱলম্বন কৰিলে আমি সফলতা আমি লাভ কৰিব পাৰোঁ,
0: আৰু গ্ৰাহকে নিৰ্দিষ্ট
2: মানদণ্ডৰ পুলিখিনি পাবলৈ সক্ষম হ'ব পাৰে। সেইটো এটা সঠিক পদ্ধতিৰ কথাটো ক'লো। তাৰপিছত ইতিমধ্যে মই কৈছোৱে যে যেনেকে মাডাৰ ব্লকৰ যিটো প্ৰয়োজনীয়তা বা মাডাৰ প্লেণ্ট বা মাতৃগছৰ প্ৰয়োজনীয়তা, তেনেকে ৰুষ্টক ব্লক বা গুৰি পুলিৰো প্ৰয়োজনীয়তা আছে। গতিকে যেতিয়া আমি গ্ৰাফটিং আৰু বাডিঙৰ কথাটো ক'ম, তেতিয়া আমাক ৰুষ্টক লাগিবই, গতিকে ৰুষ্টকৰ কাৰণেও আমি তেনেধৰণে এটা আমাৰ ব্লক থাকিব লাগিব।
0: ক্ৰেতাৰো মানে সেইটো মনতে একদম পুৰা তেওঁ নিশ্চিত হ'ব লাগিব যে সঠিক মাতৃগছৰ ছায়ন বা ওপৰ অংশ আনি সঠিক প্ৰশ্ন কৰিব, আৰু নাৰ্চাৰী মানুহজনে কিন্তু ক'ব পাৰিব লাগিব।
2: সেইটো এটা মানে বৰ দৰকাৰী কথা ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত। তাৰপিছত আন এটা কথা আমাৰ আহে যে এই কামবোৰ কৰিবলৈ আংগিক পদ্ধতিৰ কথা ক'লো, বিশেষকৈ বীজৰ পৰা কৰোঁতেতো পোনপটীয়াকৈ বীজ সিঁচি ধৰক এখন বিজ্ঞানসন্মতভাৱে পুলি বাৰী তৈয়াৰ কৰিলোঁ, বা পলিবেগতো আজিকালি নিৰ্দিষ্ট অনুপাতত মিডিয়া বুলি কয়, যিখিনি আমি ভৰাই পালে আমি পলিবেগত পোনপটীয়াকৈ বীজ সিঁচি পালে বীজৰ পৰা পুলি উৎপাদন করব পড়ো, কিন্তু এই আঙ্গিক পদ্ধতিরে যদি আমি পুলি উৎপাদন করি তার কারণে যথেষ্ট কারিকরী জ্ঞানের আবশ্যক হয়। গতি এই কারিকরী ভাবে প্রশিক্ষণ প্রাপ্ত মানব সম্পদের উপস্থিতিয়ে নার্সারিখনের সৌষ্ঠ বৃদ্ধি করার সফলতার ক্ষেত্রে একটা একটা সাংঘাতিক ধরনের একটা অরিহণা যোগায়, সেটা একটা আমার দরকার, যদি মানে উপযুক্ত মানব সম্পদ মানে
0: দক্ষতা থাকি লাগে।
2: তারপরে আন একটা কথা হয়েছে যে যেটা আমি পুলিখিনি আমি উৎপাদন করলো, উৎপাদন করা

0: নার্সারির লোকসমূহৰ আভাস দিয়কচোন ডক্টৰ অঞ্জন।
1: সফল নার্সারির যদি আমি উদাহরণ আমি চাবলৈ যাওঁ, আমি বেশি দূরলৈ যাবই নালাগে। আসলতে আমি যেতিয়া ক্ষেত্রী অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থাকো, তেতিয়া আমি রাষ্ট্রীয় ঘাইপথৰ দুই কাষে বহু নার্সারি সৰু ডাঙৰ সফলভাবে ঠিয় হৈ থকা আমি দেখিবলৈ পাওঁ। কিন্তু এই নার্সারিবোৰৰ লগত জড়িত যিসকল ব্যক্তি বা আৰৰ ব্যক্তি, তেওঁলোকে কিন্তু বর্তমানৰ যিটো অৱস্থা পাইছে সেইটো এদিনতে পোৱা নহয়। তেওঁলোকে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আহি আজি বৰ্তমানৰ অৱস্থাটো পাইছে, আৰু তেওঁলোকে এই নার্সারি উদ্যোগৰ জৰিয়তে নিজৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন দহুজনক সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰো ভৰণ
0: পোষণৰ
1: দায়িত্ব এটা বহন কৰা দেখিবলৈ পোৱা যায়। আমি গম পোৱা মতে তেওঁলোকৰ নার্সারিত উৎপাদিত যিবোৰ পুলি গছ পুলি হওক বা ৰোপণ সামগ্ৰী হওক, অসমৰ লগতে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে বা তেওঁলোকে যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ এই যে যি যাত্ৰা, এই যাত্ৰাটো নাৰ্চাৰী এখনক তেওঁলোকে সফলভাৱে এটা উদ্যোগ হিচাপে লৈ স্বাৱলম্বনৰ যিটো বাট মুকলি কৰি দিলে, সেইটো এটা মানে আমাৰ বহুতৰ কাৰণে এক উৎকৃষ্ট মানে এটা উদাহৰণ। আৰু তেওঁলোকৰ যিটো সাফল্যৰ কাহিনী বা সফলতাৰ যিটো কাহিনী, এই কাহিনীটো মই ভাবোঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা যিসকল উদ্যোগী যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোকৰ কাৰণে এক সাংঘাতিক এটা অনুপ্ৰেৰণাৰ উৎস বুলি মই ভাবোঁ।
2: আৰু আমি আৰু কথা গম পাইছো, ইয়াত তেওঁলোকৰ যিটো চাহিদা, তেওঁলোকৰ নিজৰ যিখিনি মাটি এবিঘা দুবিঘা তিনি বিঘাতে সি গোটেই বছৰ নহয় মানে ই কৰিব পৰা নাই, তাৰ চাহিদা পূৰাবৰ কাৰণে পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কৈছে দাঁতি কখৰা গাঁওবিলাকত, গাঁওবিলাকতো ধৰক আজি
1: আপোনাৰ
2: তাতে তেওঁলোকৰ ইমানখিনি সা সুবিধা নাই। গতিকে ওচৰৰ গাঁও কেইখনত কৈছে তেওঁ মাতৃ বৃক্ষ ছিলেক্ট কৰি দিয়া হৈছে, তাৰ পৰাই তেওঁলোকে যাতে পুলিখিনি তৈয়াৰ কৰি দিয়ে, এইটো তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে সেই গাঁওবাসী যি পুলিটো প্ৰস্তুত কৰিছে তেওঁলোকৰো লাভ হৈছে, তেওঁলোকৰ স্বনিয়োজনৰ বাট মুকলি হৈছে, আত্মসংস্থান হৈছে, আৰু এখেতৰ সেইটো সুবিধা হৈছে। গতিকে এটা ধৰক সামাজিকভাৱে এটা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত এই নাৰ্চাৰীবিলাকে কিন্তু নিজৰ স্বনিয়োজনৰ উপৰিও আন দহজনক ডক্টৰ বৰাই কোৱাৰ নিচিনাকে আমাৰ আত্মসংস্থানৰ পথ মুকলি কৰিছে।
0: হয়, আমি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলি বাৰী স্থাপনৰ বিষয়ে আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা আমি জানিলো। যিসকল ইচ্ছুক আমাৰ কৃষক আছে বা উদ্যোগী আছে, তেখেতসকলে পুলি বাৰী স্থাপনৰ বাবে নিশ্চয় আগবাঢ়ি আহিবলৈ সাহস পাব আপোনালোকৰ এইখিনি কথাৰ পৰা, আৰু আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিলে তেওঁলোকে প্ৰয়োজনীয় যিখিনি প্ৰশিক্ষণ আছে সেইখিনিও ল'ব পাৰিব। আৰু আপোনালোকে নিশ্চয় এইখিনিও জনাই দিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, তেওঁলোকক ক'ৰ পৰা ল'ব, সেইখিনি গোটেইখিনি বুজাই দিব। গতিকে আপোনালোকো যিসকল শ্ৰোতা আগ্ৰহী তেওঁলোক নিশ্চয় উপকৃত হ'ব আমাৰ এই আলোচনাৰ পৰা। আমাৰ সময় হৈ আহিল, আপোনালোক দুয়োজনকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।
1: ধন্যবাদ।
0: ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজন আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়।

0: 10 লাখ টাকার লটারি নয় পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৃন্দগান। গীতৰ ৰচনা কেশৱ মহন্তৰ।

0: কেশৱ মহন্ত রচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আম্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আম্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে

0: নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰতৰ দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা দক্ষতা নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকী নৈৰ মথাউৰি নিৰ্মাণৰ কাম বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব।
1: মই ইয়াতে আজি নিজে আহি 640 মিটাৰৰ কাম প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে সেইখিনি যদি কিবা কাৰণত যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামেৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হ'ব, যেনেকুৱাকৈ আমাৰ 2004 চনত হৈছিলে, 8 চনত হৈছিলে, 9 চনত হৈছিল। গতিকে সেইকাৰণে আজি মই গুৱাহাটীৰ পৰা আহি পোনে পোনে ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলেৰ প্ৰয়োজন হয় বা গছ গছনি কাটা যোৱাৰ কাৰণে যদি কিবা ফুটিবলৈ কথা হয় সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ওপৰত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
0: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগক মৰিগাঁও জিলা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। যে 2022-23 বর্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য

0: অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজে উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে। জিলাখনত চলিত বৰ্ষত 11খন বিদ্যালয়ৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে এই যাতায়াত সেৱাৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপৰ অধীনত জিলাখনৰ প্ৰায় 25খন বাগিচাৰ 11খন বিদ্যালয়ৰ 480গৰাকী শিক্ষাৰ্থী বিনামূলীয়াকৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হ'ব। নিবতীয়া ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা নোহোৱাকৈ নিৰাপদে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সুবিধা লাভ কৰাৰ ফলত তেওঁলোকৰ উপস্থিতি নিয়মীয়া হ'ব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2.3 কিলোগ্ৰামৰ ভিতৰত, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
1: এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলৱৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াত উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক, সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো।
0: উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও পৰিদৰ্শক ডঃ বৰাই জানিবলৈ দিয়ে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যেৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়ক দলৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাব্য চি এছ আৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু অ' এন জি চিৰ উচ্চপদস্থ চি এছ আৰ প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। এন ডি এ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। আদালতে আন 3জন অভিযুক্ত প্ৰাক্তন বিষয়া নৰেন চন্দ্ৰ বসুমতাৰী, বীৰেণ সিং অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে মীন উন্নয়ন নিগমৰ কেইবা কোটি টকীয়া কেলেংকাৰীৰ গোচৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মীন নিগমৰ মুঠ 9গৰাকী বিষয়াক নিলম্বিত কৰিছিল। মাজুলী আৰক্ষী আৰু

0: আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধবংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধবংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14 লাখ টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনিৰ পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ, সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিম। 1475.725 টকা।
0: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শনকালত একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰছিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা বাট আদিৰ দৃষ্টিগোচৰ হয়। ইয়াৰ ফলত পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়াত বিপদজনক হৈ পৰিছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰছিংসমূহ বন্ধ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলত শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খনকৈ বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে

0: ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz আৰু মিডিয়াম ৱেভৰ 411.5 MHz, কিলোহাৰ্জ 729। নিউজন AIR মোবাইল এপতো সমান্তৰালভাৱে আমাৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে। এতিয়া শুনক কীৰ্তিকমল ভূঞা ৰচিত এটি বৃন্দগান।

0: কীৰ্তিকমল ভূঞা ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, সমগ্ৰ বিশ্বৰ অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কেইবাখনো দেশৰ মুৰব্বীয়ে অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। আৰু পি ভি সিন্ধু আৰু তানভি শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠকত

অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন, জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডা আৰু গুয়ানাৰ ৰাষ্ট্ৰপতি ডঃ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে শ্ৰীমোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী লাকছনক কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডাক জাপান ইণ্ডিয়া এছ'চিয়েচনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰীমোদীয়ে অভিনন্দন জনায়। তেওঁৰ নেতৃত্বত সংস্থাটোৱে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। সংযুক্ত আৰব আমিৰিৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্বেখ মহম্মদে প্ৰধানমন্ত্ৰী শ্ৰীমোদীক আধুনিক ভাৰতৰ ইতিহাসত নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে সৰ্বাধিক নিৰন্তৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ শ্ৰীমোদীৰ নেতৃত্বত ভাৰতৰ সফলতা কামনা কৰাৰ লগতে যোৱা কিছু বছৰত UAE আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰে। UAEৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে দেশ দুখনৰ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্কত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। এই দ্বিপাক্ষিক সম্পৰ্কত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত আগন্তুক পৰ্যায়ত অধিক উন্নতিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি একেৰাহে 4,399 দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ কাৰ্যভাৰৰ অভিলেখ অতিক্ৰম কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালত এই সাফল্যই তেওঁক আধুনিক ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া কাৰ্যভাৰ গ্ৰহণ কৰা নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে স্বীকৃতি দিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। যোৱা 72 ঘণ্টাত ভাৰতীয় ওমানৰ জলভাগত ভাৰতীয় কৰ্মচাৰী তথা জাহাজত সংঘটিত এইটো তৃতীয়টো ঘটনা। মাস্কাটত থকা ভাৰতীয় দূতাবাসে ওমানৰ উপকূলত এখন জাহাজত এনে ঘটনা এটা ঘটাৰ বিষয়ে জানিবলৈ পোৱা বুলি নিশ্চিত কৰিছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আছে। এই জাহাজখন 20 জন ভাৰতীয় নাবিক থকা গিনি বিচাওৰ পতাকাযুক্ত MT জলবীৰ বুলি চিনাক্ত কৰা হৈছে। ওমানৰ কৰ্তৃপক্ষই এই ঘটনাটোত জৰুৰীকালীন সহায়ৰ বাবে প্ৰয়াস চলাই আছে। অৱশ্যে এই টেংকাৰখনত জুই লগাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। জলবীৰৰ ঘটনাটো ক্ৰমবৰ্ধমান সংকটৰ সময়তে সংঘটিত হৈছে। আনহাতে যোৱা নিশা ওমান উপকূলত আমেৰিকাৰ আক্ৰমণৰ বলি হোৱা পালাউৰ পতাকাযুক্ত MT চেটেবেল্লো নামৰ জাহাজখনত থকা 3 জন ভাৰতীয় নাবিকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে MT চেটেবেল্লো থকা 3 জন ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ কথাটো নিশ্চিত কৰি এয়া দেশৰ বাবে ক্ষতি বুলি অভিহিত কৰিছে। আমেৰিকাৰ এখন যুদ্ধ বিমানৰ পৰা জাহাজখনৰ ইঞ্জিনলৈ লক্ষ্য কৰি কৰা

0: গোলাবৰ্ষণত এই ঘটনাটো সংঘটিত হয়। জাহাজখনত থকা 24 জন ভাৰতীয় নাগৰিকৰ ভিতৰত 21 জনক ওমানৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ সচিব প্ৰধানে নাৱিকসকলৰ জীৱন আৰু আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণৰ সুৰক্ষা বিপন্ন কৰিব পৰা যিকোনো পক্ষৰে এনে কাৰ্যক গৰিহণা দিছে। ছেটেবেল্লোৰ এই আক্ৰমণটো দুদিনৰ ভিতৰত ঘটা একেধৰণৰ দ্বিতীয়টো ঘটনা আছিল। যোৱা 8 জুনত MT মেৰিভেক্স নামৰ জাহাজখনে একেই জলভাগত আমেৰিকাৰ আক্ৰমণৰ ফলত বিকল হৈ পৰিছিল। জাহাজখনত থকা 24 জন ভাৰতীয় নাৱিকক ওমানৰ কৰ্তৃপক্ষৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ছেটেবেল্লোৰ ঘটনাত উদ্ধাৰ হোৱা 21 জন নাৱিকৰ লগতে মৃতদেহসমূহ স্বগৃহলৈ ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পি ভি সিন্ধু আৰু তন্বী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত এখন খেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী সিন্ধুৱে ভাৰতৰে ঈশাৰাণী বৰুৱাক 22-20, 21-12 গেমত পৰাস্ত কৰে। সিন্ধুৱে পৰৱৰ্তী খেলত চেনচু ইউৰ মুখামুখি হ'ব। আন এখন খেলত তন্বী শৰ্মাই মালবিকা ৱাংশুৰক 21-13, 21-15 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছত ভাৰতীয় যুটি এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাক ৰুৰানে নিউজিলেণ্ডৰ মাইকেল ভেন আৰু ডাইলন সুৱেজাছাক 21-17, 21-7 গেমত পৰাস্ত কৰি শীৰ্ষ 8টা দলৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে পুৰুষৰ ছিংগলছত কিৰণ জৰ্জ, সানিথ দয়ানন্দ আৰু তৰুণ মানেপল্লীয়ে নিজ নিজ ৰাউণ্ডত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেটৰ 10ম সংস্কৰণৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলখনত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ ওমানৰ চিনাছ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। আৰু পি ভি সিন্ধু আৰু তন্বী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ ৰুণিমা শৰ্মাৰ সংস্কৃত কথিকা ভাস্কৰ চৰিত কাব্যস্য বৈশিষ্ট্যম।
5: ভাস্কৰ চৰিতম ইতি সংস্কৃত ভাষায়াম বিৰচিতম ঐতিহাসিকম কাব্যম। কাব্যস্য রচয়িতা কুমার ভাস্কর বর্মা সংস্কৃত পুরাতনাধ্যয়ন বিশ্ববিদ্যালয়স্য প্রতিস্থাপক কুলপতিবর্য বিবিধ শাস্ত্র নিষ্ণাত বিদ্যুৎবরেণ্য ডক্টর দীপক কুমার শর্মা। সমুল্লেখনীয় কাব্যমিদম চতুর্িংশত্যধিক দ্বিসহস্রাব্দে

ফিফা ৱৰ্ল্ড কাপ 2026ৰ বাৰ্তা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাবু বাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া জিতেন ৰংপি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব।

0: পূবালীৰ সুৰ অনুষ্ঠানত সেয়া আছিল জিতেন ৰংপি আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী অজন্তা গোস্বামী। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক ভৱেন বৰঠাকুৰৰ এটি ৰচনা।

তোমার হাঁহি যৌবন, মাতত তোমার মৌবন, হালি জালি কৰা কেনেখন ও মোৰ মন। অনুষ্ঠানত এবাৰিয়া প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত এটি গীত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অজন্তা গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক অনুষ্ঠানৰ শেষৰটি গীতৰ কথা বংকিম শৰ্মাৰ।

0: আজিৰ আধুনিক গীতৰ শিল্পী অজন্তা গোস্বামীৰ কণ্ঠত ক্ৰমে ভৱেন বৰঠাকুৰ, প্ৰশান্ত কুমাৰ বৰদলৈ আৰু বংকিম শৰ্মাৰ ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হ'ব। ভূমি কেলেংকাৰীৰ অভিযোগত বিগত বৰ্ষত ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা বৰপেটা ৰাজচক্ৰৰ প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সহযোগী অভিযুক্ত লাটমণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে তালাচী অভিযান চলায়। বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত। নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে বিজ্ঞান নগৰীৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ জয়দীপ বৰুৱা আৰু বিজ্ঞান নগৰীৰ জ্যেষ্ঠ শৈক্ষিক বিষয়া ৰমেন্দ্ৰ মেধি।
1: নমস্কাৰ।
0: আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। প্ৰথমে মই জানিব বিচাৰিম যে বিজ্ঞান নগৰীৰ আৰম্ভণিটো কেনেকে হল।
1: আচলতে গুৱাহাটীত এখন বিজ্ঞান নগৰী প্ৰতিষ্ঠাৰ যিটো চিন্তা চৰ্চা সেইটো বহুত বছৰ আগৰ। কিন্তু আমাৰ যদি দেখা যায় যে আচল যেতিয়া আমাৰ কাম আৰম্ভ হ'ল 2021 চনৰ 18 জানুৱাৰী তাৰিখ, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আৰু আমাৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হৈছিলে। আমাৰ গুৱাহাটীৰ খানাপাৰাৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ টিপেচিয়াৰ এটা পাহাৰীয়া অঞ্চলত প্ৰায় 250 বিঘা মাটি আমাক অসম চৰকাৰে প্ৰদান কৰিছিল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তালৈ যোৱাৰ এটা সুকীয়া পথো আমি নিৰ্মাণ কৰি লৈছোঁ। গতিকে এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এই বিজ্ঞান নগৰীৰ স্থান নিৰ্বাচন কৰা গৈছিল আৰু শেহতীয়াকৈ আমাৰ 2026 চনৰ 5 বছৰ অন্তৰালত আমি নিৰ্মাণ কাৰ্যৰ প্ৰথম পৰ্যায়টো শেষ কৰিলোঁ। শেষ কৰি যোৱা 10 মাৰ্চ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আমাৰ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত ইয়াক উদ্বোধন কৰে। আৰু বিজ্ঞান নগৰীখন আচলতে এটা আমাৰ সপোনে আছিল যে ইমান দিনে আমি গম পাইছিলোঁ যে বিজ্ঞান নগৰী বুলি ক'লে আমি কলিকতাকে বুজি পাওঁ, ভাৰতবৰ্ষৰ প্ৰথম ছায়েন্স চিটি বা বিজ্ঞান নগৰী। তাৰপিছত এখন প্ৰতিষ্ঠা হ'ল গুজৰাটত আহমেদাবাদত গুজৰাট ছায়েন্স চিটি, তাৰপিছত পাঞ্জাবত এখন হ'ল জলন্ধৰ পুষ্পা গুজৰাল ছায়েন্স চিটি আৰু এইখন আমাৰ ভাৰতবৰ্ষৰ চতুৰ্থ বিজ্ঞান নগৰী আৰু অক্টোবৰত অসমত হৈছে। গতিকে আমাৰ যথেষ্ট আশা আকাংক্ষা আছে, এয়া মাত্ৰ আৰম্ভণিহে। আমি ভাবোঁ যে বিজ্ঞান নগৰীৰ যোগেদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আমি এটা খুব ভাল বৈজ্ঞানিক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সমৰ্থ
0: সক্ষম। আপুনি ক'লে যে প্ৰথম পৰ্যায়ৰ কাম সমাপ্ত হৈছে আৰু কিমানটা পৰ্যায় আছে
1: মানে? এইটো হ'ল বিজ্ঞান নগৰী গঠন গোটেই প্ৰক্ৰিয়াটো আচলতে এটা গতিশীল প্ৰক্ৰিয়া। আমি এতিয়া প্ৰথম পৰ্যায়ত আমাৰ দুটা বিশেষ ব্যৱস্থা আমি কৰিছোঁ, এটা হ'ল আমাৰ এইটো কয় ইউৰেকা বুলি আৰু দ্বিতীয়টো হ'ল আমাৰ ওডিচি। তাত যথেষ্ট ধৰণৰ সকলোৰে বাবে আকৰ্ষণ কৰিব পৰা ধৰণে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আছে, বিথিকা আছে। আমাৰ মেধি ডাঙৰী আপোনালোকক সকলোকে জনাব যে কি কি সুবিধা তাত আছে। আৰু তাৰ পিছৰ পৰ্যায়তো আমাৰ আচলতে চলি থাকিব আমাৰ এটা অত্যাধুনিক তাৰকাগৃহ বা স্পেচ থিয়েটাৰ, তাত ৰুবলৈ গৈছে। সেইটো আমি ভাবোঁ যে এইটো বৰ্ষতে 2026 বৰ্ষতে আমি সেইটো উদ্বোধন কৰিব পাৰিম।
0: তাৰ পৰা খুব
1: তাত 250 দৰ্শকে একেলগে বহি চাব পাৰিব, গতিকে সেইটো এটা অন্যতম আকৰ্ষণ হ'ব। তাৰ পিছৰ পৰ্যায়তে আমি হয়তো আৰু এবছৰমানৰ ভিতৰতে আৰু এটা নতুন সুবিধা, সেইটোক আমি স্ফিয়াৰ বুলি কৈছোঁ, তাত আৰু বিভিন্ন ধৰণৰ সা সুবিধা থাকিব। এতিয়া আমাৰ যিখিনি সুবিধা হ'ল তাৰ প্ৰায় দুগুণ পৰিমাণৰ সুবিধা তাত আহিব। প্ৰায় 8টামান নতুন নতুন ধৰণৰ গেলেৰী আহিব, এখন অত্যাধুনিক প্ৰক্ৰিয়া উদ্যান তাত হ'ব, আমাৰ কাটিং এজ টেকনলজিৰ ওপৰত কিছুমান প্ৰদৰ্শনী হ'ব। গতিকে বিভিন্ন ধৰণৰ সা সুবিধা আগন্তুক 1 বছৰমানৰ ভিতৰত আমি ইয়াত আৰু সংলগ্ন কৰিব পাৰিম।
0: গেলেৰীৰ কথা কওঁতে আপুনি কেনে ধৰণৰ গেলেৰী?
1: গেলেৰীবিলাকো বিভিন্ন ধৰণৰ হ'ব। এতিয়া তোমাৰ যিখিনি আছে মেধি ডাঙৰীয়া কবই আৰু আমাৰ ভৱিষ্যতৰ যিখিনি পৰিকল্পনা তাৰ এটা বিশেষকৈ আমাৰ ধৰক ক্লাইমেট চেঞ্জৰ ওপৰত হ'ব, জলবায়ু পৰিৱৰ্তন বিষয়ক এটা এখন এটা বিতিকা হ'ব য'ত আমাৰ ছাত্ৰ ছাত্ৰী তথা তাত অহা যিসকল দৰ্শক তেওঁলোকে হাতে কামে কিছুমান কাম শিকিব পাৰিব, তাত কৰিব পাৰিব। তাৰপৰা যিবিলাক আমাৰ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগ, যিটো আমি কওঁ কাটিগেজ টেকনলজি, ফিউচাৰিষ্টিক টেকনলজি, তাৰ ওপৰত আমাৰ কিছুমান প্ৰদৰ্শনী হ'ব। আৰু তাৰোপৰি আমাৰ যিবিলাক বিজ্ঞানৰ প্ৰাথমিক যিখিনি জ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বা আমাৰ জীৱ বিজ্ঞান, সেইবিলাকৰতো আমাৰ বিভিন্ন ধৰণৰ গেলেৰী তাত থাকিবই। আৰু ল'ৰা ছোৱালীয়ে গৈ হাতে কামে কৰিব পৰা বহুত ধৰণৰ সা সুবিধা তাত আমাৰ থাকিব। গতিকে এই ধৰণে আমি চিন্তা কৰি আছোঁ আৰু আমি বিভিন্ন ধৰণৰ ভৱিষ্যতে সা সুবিধা অকল যে প্ৰদৰ্শনী হ'ব তেনেকুৱা নহয়, ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন বেলেগ ধৰণৰ সা সুবিধাও আমি গঢ়ি তোলাৰ এটা চিন্তা আমি কৰি আছোঁ।
0: হয়, এতিয়া মই

0: ৰমেন্দ্ৰ মেধি ডাঙৰীয়াৰ ওচৰলৈ আহিছো শৈক্ষিক বিষয়া হিচাপে। আপুনি কওকচোন বিজ্ঞান নগৰীখনৰ বিষয়ে।
1: বিজ্ঞান নগৰীখনত আমাৰ দুটা পৰ্যায়ত আমি ল'ৰা ছোৱালীক আমি শিকাবলৈ চেষ্টা কৰোঁ। প্ৰথম পৰ্যায়টো হৈছে তাতে আমাৰ পাৰ্মানেণ্ট কিছুমান গেলাৰী আছে, য'ত পাৰ্মানেণ্ট আমাৰ তাতে মডেল আছে, এক্সিবিট আছে। এটা হৈছে আমাৰ ইউৰেকা, অলৰেডি ডক্টৰ বৰুৱা ছাৰে ক'লে যে ইউৰেকা গেলাৰীৰ কথা। ইউৰেকা গেলাৰীত আমাৰ যিখিনি মডেল আছে সেইখিনি আমি ফান চায়েন্স বুলি কওঁ, বা আমি অৰ্থাৎ ধেমালিৰ মাধ্যমেৰে আমি কেনেকৈ ল'ৰা ছোৱালীক শিকাব পাৰোঁ, অৰ্থাৎ ল'ৰা ছোৱালীয়ে ধেমালিৰ মাধ্যমেৰে সেই মডেলবিলাক চুই মেলি তেওঁলোকে বিজ্ঞানৰ প্ৰতিটো কথা, মৌলিক কথাবিলাক তেওঁলোকে সহজে বুজিব পাৰে।
0: কিমান বয়সৰ পৰা?
1: এইটো কোনো লিমিট নাই, এইটো ধৰক একেবাৰে সৰু ক্লাছ ফাইভৰ পৰা ধৰক একেবাৰে ওপৰলৈ যাব পাৰে। কাৰণ আমি ওপৰবিলাকো দেখিছোঁ, বহুত ডিগ্ৰীধাৰী ল'ৰা ছোৱালী দেখিছোঁ, তেওঁলোকে কিছুমান মৌলিক কথাবিলাক নাজানে, যদিও তেওঁলোকে বহুত ওপৰলৈ যায়। কিন্তু আমি তাতে আমি সৰুৰ পৰা যদি আমি বিজ্ঞানৰ মৌলিক কথাবিলাক ভালদৰে বুজাব পাৰোঁ ধেমালিৰ মাধ্যমেৰে, আৰু তেওঁলোকে অলপ ইণ্টাৰেষ্টো পায় আৰু শিকিবলৈ চেষ্টাও কৰে আৰু কথাবিলাক সহজে বুজিও পায়, আৰু গতিকে তেওঁলোকে কেতিয়াও জীৱনত পাহৰি নাযায়। আৰু তাতে আৰু এটা গেলাৰী আছে, ডিজিটেল এডভেঞ্চাৰ গেলাৰী আছে। আৰু ডিজিটেল এডভেঞ্চাৰ গেলাৰীৰ দ্বাৰা আমি ধৰক আজিকালিতো ডিজিটেল যুগ হৈছে, গতিকে ল'ৰা ছোৱালীও আজিকালি ডিজিটেলৰ লগত, মোবাইলৰ লগতে হওক, কম্পিউটাৰৰ লগতে হওক, বা অন্যান্য নহয় তেনেকুৱা, গতিকে তেওঁলোকে খুব ভাল পায় এইটো। গতিকে AI আৰু ডিজিটেল লৈ পেলাই তাতে এটা গেলাৰী আছে, গতিকে তেওঁলোকে তাতেও খুব আনন্দ মনেৰে তেওঁলোকে বস্তুবিলাক চাই মেলি তেওঁলোকে কথাবিলাক সহজে বুজি পায়। নেক্সট এটা ওপৰত এটা গেলাৰী আছে যিটো আমাৰ সম্পূৰ্ণ হৈছে, সেইটো হৈছে আমাৰ ODC বুলি কওঁ। আৰু ODCত আমাৰ এটা এষ্ট্ৰনমি গেলাৰী এটা আছে, তাতে প্ৰায় 35টামান মডেল আছে। তাত মহাকাশৰ বিষয়ে কাৰোবাৰ যদি জানিবলৈ ইচ্ছা আছে, বহুত ল'ৰা ছোৱালী আছে মহাকাশ জানিবলৈ বিচাৰে, গতিকে প্ৰথম অৱস্থাৰ পৰা কেতিয়াৰ পৰা আমি মহাকাশৰ বিষয়ে আমি অধ্যয়ন কৰিছিলোঁ, পৃথিৱীৰ মানুহসকলে কেতিয়াৰ পৰা কৰিছিলে, তাৰপিছত কি কি ধৰণে আগবাঢ়ি গ'ল, ভাৰতবৰ্ষৰ আমাৰ কি অৱদান আছে মহাকাশৰ, গোটেইখিনি তাতে আমি থুলমূলকৈ আমি ধুনীয়াকৈ কথাবিলাক উপস্থাপন কৰিছোঁ, য'ত ল'ৰা ছোৱালীয়ে সেইবোৰ আমি মডেলবিলাক চাই মেলি তেওঁলোকে বহুতখিনি কথা জানিবলৈ পাৰে। আৰু এই দুটা পাৰ্মানেণ্ট গেলাৰীৰ লগতে তাতে আৰু তিনিটা আমাৰ শ্ব' হয়। এটা হৈছে অমনি থিয়েটাৰ বুলি কওঁ, অমনি থিয়েটাৰ মানে আমি এতিয়া বৰ্তমান আমি লাচিত বৰফুকনৰ বিষয়ে আমি দেখাব বিচাৰিছোঁ, গতিকে তাৰে ভিতৰত সোমাই গ'লে আপোনাৰ এনেকুৱা লাগিব যেন আপুনি যেন লাচিত বৰফুকনৰ যিখন শৰাইঘাট যুদ্ধ, যিটো মানে সেই সময়ৰ যিটো, তাতে যেন আপুনি নিজে উপস্থিত আছে, আপুনি গোটেই সেইখন চাব পাৰিব, ধৰক ৰণখন, ধৰক
0: নিজে
1: তাত মানে এনেকুৱা ডিজিটেল মাধ্যমেৰে
2: আপোনাৰ 360 ডিগ্ৰী প্ৰজেকশ্যন হয়, আপোনাৰ চাৰিফালে বস্তুটো প্ৰজেকশ্যন হৈ আছে, গতিকে আপুনি মানে যিফালে চাই
1: যিফালে চাই
2: আৰু সেই যুদ্ধ ক্ষেত্ৰত যেন আপুনি নিজে সোমাই আছে, তেনেকুৱা এটা অনুভৱ আপোনাৰ মানে ইমাৰ্চিভ
1: আছে। চাৰিওকাষে মানুহ বহি পেলাই সেই গ্লোবৰ ওপৰত আমি প্ৰজেকশ্যন কৰোঁ, আমি বিভিন্ন বিষয়ৰ ওপৰত, আমাৰ এটা এটা অকল এটা বিষয় নহয়, আমাৰ বহুতকেইখন ছবি আছে, ভিডিঅ' আছে, য'ত আমি গ্লোবটোৰ চাৰিওকাষে আমি প্ৰজেকশ্যন কৰি পেলাই তেওঁলোকে এটা বেলেগ ধৰণৰ এটা শিক্ষা দিব পাৰোঁ। ধৰক আমি নৰ্মেলি আমি কি কৰোঁ, এখন বৰ্ডত 2D হিচাপে আমি দেখাই দিওঁ, কিন্তু তাতে আমি 3D প্ৰজেকশ্যন দ্বাৰা নিচিনাকৈ ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে বস্তু বিষয়বিলাক সহজে বুজিব পাৰে। তাতে অকল ছ'লাৰ ছিষ্টেম বুলিয়েই নহয়, আমাৰ অন্যান্য আমাৰ ক্লাইমেট চেঞ্জৰ ওপৰতে হওক, বা অন্যান্য প্ৰকৃতিৰ কথাই হওক, পৃথিৱীৰ কথাই হওক, বা অন্য গ্ৰহৰ কথাই হওক, আমি গোটেইবিলাক আমি ধুনীয়াকৈ আমি তাতে বুজাই দিব পাৰোঁ। আৰু এটা খুব আকৰ্ষণীয় এটা আছে, য'ত ইউৰেকা গেলাৰীত আছে, সেইটো হৈছে আমাৰ VR থিয়েটাৰ বুলি কওঁ, ভাৰ্চুৱেল থিয়েটাৰ। গতিকে ভাৰ্চুৱেল যিটো আছে, ভাৰ্চুৱেল ৰিয়েলিটি VR, তাতে চকীখন বহিলে তেওঁক এটা হেডছেট মানে পিন্ধাই দিয়া হয় ভাৰ্চুৱেল ৰিয়েলিটিত, আৰু তেওঁক এটা যিখন এটা ভিডিঅ' এটা দিয়া হয়, তাতো যেন ইমাৰ্চিভৰ নিচিনা হয়, তাৰমানে তেওঁ যেন সেই মহাকাশলৈ যেন গৈছে, নিজে গৈছে, নিজে খোজকাঢ়ি গৈছে,
0: সেইটো পৰিৱেশত
1: সেই পৰিৱেশত নিজে সোমাই যায় ভিতৰত, তাৰমানে খুব আনন্দ পায়। কিছুমান এনেকুৱা আছে যে ৰোলাৰ কোষ্টাৰ এটা আছে, যেন ওপৰ তল কৰি পেলাই যেন মানুহ, আপুনি দেখিছে গম পাইছে ৰোলাৰ কোষ্টাৰৰ বিষয়ে, সেনেকুৱা শ্ব' আছে, আৰু খুব মানে এনজয় কৰে ল'ৰা ছোৱালীবিলাক।
2: যথেষ্ট জনপ্ৰিয়
1: হৈছে, সেইটোতে আমাৰ বেছি ভিৰ হয়।
2: আমাৰ 10খন আসনযুক্ত এতিয়া এটা থিয়েটাৰ, কিন্তু আচলতে এইটো আমাৰ কেতিয়াবা বহুত, আমি সাধাৰণতে 18-19টা শ্ব' দিনটোত চলাব,
1: প্ৰায় 20টামানে কৰোঁ,
2: কেতিয়াবা বাহিৰ বাহিৰ 20-21টাও হৈ যায়,
1: মানে ৰবিবাৰে বেছি ভিৰ হয়, ৰবিবাৰে দেওবাৰে
2: আপোনাৰ এইটো প্ৰায় 90 প্ৰজেকশ্যন বস্তু কমতে 90 প্রজেকশন গতিকে আপনার এটা বেলেগ

0: আপোনাৰ অনুভৱ
1: আপোনাৰ এতিয়া আমি এনে কেতিয়াবা লৰা ছোৱালী ভয় খাই নেকি?
0: আমি আগতে এখন জনাই দিওঁ যে কাৰোবাৰ যদি কিবা অসুবিধা হয় তেতিয়া যদি অকুলাছ থাকে অকুলাছটো খুলি দিবলৈ কৈ দিওঁ আৰু
2: আজিলৈকে ভয় খোৱা মানে একচুৱেলি মই যিটো দেখিছোঁ ৰোলাৰ কোষ্টাৰ বুলি এটা আছে সেইটোতো বেছি ভয় খায় আৰু মানে ওপৰ পাত নামি গ'ল সেইটোতো বেছি ভয়
1: খায়।
2: আমি এটা তাত লিখি দিছোঁ ন বছৰৰ তলৰ ফিলিং আমি মানাই কৰি দিছোঁ চবৰ কাৰণে
0: আমি খালি বয়সস্থ মানুহৰ আগতে এবাৰ কৈ দিওঁ
2: কৈও দিওঁ
0: আপোনাক এইটো অকণমান যদি
2: বা কিবা যে হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকেও চোৱাটো উচিতো নহয় ধৰক
0: কিন্তু তথাপি এতিয়া এতিয়া সাধাৰণতে আমি যিকেইটা শ্ব' দেখুৱাইছোঁ তাত এতিয়া ধৰক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গতিকে আপোনাৰ একেবাৰে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ভিতৰলৈ লৈ যাব গতিকে লৈ যোৱাৰ লগে লগে এইটো এইবিলাকত ইমান সমস্যা নহয় কাৰণ এইটো কিন্তু এটা অনুভৱ যিটো হয় নিজে আপুনি ইণ্টাৰ ভাবন এটা অনুমান কৰক যে আপুনি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ভিতৰত বাকী মহাকাশচাৰীৰ সৈতে আপুনি
2: মানে ভিতৰলৈ খোজকাঢ়ি গৈ আছে আপুনি আমি চাইছে ইফালে বাওঁফালে চাইছে সোঁফালে চাইছে ওপৰলৈ চাইছে তললৈ চাইছে মানে আপুনি যে নিজে আছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ঠিক তেনেকুৱা এটা অনুভৱ এটা হয়
0: বাস্তৱিক এটা অনুভৱ এটা হয় কাজিৰঙা এডভেঞ্চাৰ বুলি
2: হয়
0: সম্পূৰ্ণ ডিজিটেল মাধ্যমত আপোনাক কাজিৰঙা অভয়াৰণ্যৰ মাজলৈ লৈ গৈছে গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক সকলোৱে ভাল পায় আৰু মিউজিকৰ এটা আছে আপোনাৰ ধৰক ইনষ্ট্ৰুমেণ্টবিলাকৰ ছবি দিয়া আছে আপুনি যিটো ইনষ্ট্ৰুমেণ্টত হাত দিয়ে সেই ইনষ্ট্ৰুমেণ্টৰ সুৰ বাজি উঠিব বাঁহীত হাত দিলে বাঁহীৰ সুৰ ওলাই গ'ল পাখোৱাজত হাত দিলে পাখোৱাজ বাজি গ'ল তেনেকুৱা ধৰণৰ সেইবিলাক ল'ৰা ছোৱালীয়ে খুব আনন্দ পায় এইবিলাক এয়াই এপ্লিকেশ্যন আচলতে
2: মানে আমি মানে আনন্দৰ দ্বাৰা যে তেওঁলোকে শিকিব পাৰে সাধাৰণতে ল'ৰা ছোৱালী কি হয় বিজ্ঞান বুলি ক'লে ভয় কৰে এই ধৰণৰ যদি আমি মাধ্যমেৰে তেওঁলোকক শিকাব পাৰোঁ গতিকে তেওঁলোকে আৰু বেছি উৎসাহিত হয় এইবিলাক শিকিবৰ কাৰণে
0: জ্যোতিৰ্বিজ্ঞান গেলেৰী সেইটো কিন্তু যথেষ্ট মানে জ্ঞান লাভৰ কাৰণে অত্যন্ত ভাল আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ বিজ্ঞানীও আহিছে জ্যোতিৰ্বিজ্ঞানীও কেইবাগৰাকী আহি গ'ল আমাৰ ইয়ালৈ তেওঁলোকে কৈছে মানে এইটো দেশৰ ভিতৰত এটা মানে ভাল জ্যোতিৰ্বিজ্ঞানৰ বিথিকা এটা আমাৰ হৈ উঠিছে
1: হয় এতিয়া মাৰ্চত হৈছে যদি মাৰ্চ এপ্ৰিল মে জুন তিনি মাহে হৈছে এইখিনি সময়তে যথেষ্ট জনপ্ৰিয় হৈছে
0: যথেষ্ট জনপ্ৰিয় হৈছে এতিয়া আমাৰ বছৰি প্ৰায় দিনেতো আমাৰ প্ৰায় হাজাৰ এহেজাৰ মানকে আমাৰ
2: মিনিমাম 1000 থাকে আৰু ভিজিটৰ আৰু
0: বন্ধ বাৰটো আমাৰ যথেষ্ট অসুবিধা হয় কেতিয়াবা 3500-4000 তেনেকুৱা ধৰণৰ দৰ্শক আমাৰ আহি আছে
1: হয় আপোনালোকৰ মূল পথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনালোকৰ তালৈ যোৱাৰ কি সুবিধা আছে
0: সেইটো এটা এতিয়া আমি তাৰ ব্যৱস্থা কৰি আছোঁ আমি হয়তো নিজাকে এতিয়া বাহনৰ ব্যৱস্থা কৰাৰ কথা ভাবি আছোঁ যে হাইৱেৰ পৰা তালৈকে যোৱাৰ এটা ব্যৱস্থা কিন্তু এতিয়া যিখিনি হৈছে আমাৰ স্থানীয় লোকৰ কিছুমান অট' ৰিক্সা বা তেনেকুৱা সুবিধা তেওঁলোকে কৰি দিছে বেলেগে ব্যৱহাৰ কৰিছে
1: আৰু
0: যিসকলৰ নিজৰ গাড়ী আছে একদম ওপৰলৈকে যাব পাৰে আৰু ভিতৰত আমাৰ পাৰ্কিঙৰ সুবিধাও আছে নিজৰ গাড়ী লৈ গ'লে অসুবিধা নাই কিন্তু যদি ৰাজহুৱা যান বাহনত যায় হাইৱেৰ পৰা সেইখিনি বহুতেতো খোজকাঢ়িয়ে যায় প্ৰায় 800 মিটাৰমান ৰাস্তা আৰু কিছুমানৰ সেই অট' ৰিক্সাৰ স্থানীয় কিছুমান যুৱক যুৱতী
2: আৰু এবাৰ ওপৰলৈ উঠি গ'লে ধৰক আমি তাতে দুখন গাড়ীও ব্যৱস্থা কৰিছোঁ বেটাৰী গাড়ী যিটো গল্ফ কাৰ্ট বুলি কওঁ তাতে প্ৰায় বহুত কেইজন 10-15 জনমান মানুহ যাব পাৰে মেইনলি ধৰক বয়সস্থ যিখিনি মানুহ আছে
1: ধৰক
2: খোজকাঢ়িব নোৱাৰে অসুবিধা হয়
0: চৌহদৰ ভিতৰত পাহাৰীয়া ঠাইতো আমি এখানে সেইখিনি সুবিধা ৰাখিছোঁ আৰু হয়তো আৰু এক ডেৰ মাহমানৰ ভিতৰত আমাৰ বেলেগ বেলেগ লেভেলত তলৰ লেভেলৰ পৰা ওপৰ লেভেল যাবৰ কাৰণে আমি এটা এস্কেলেটৰৰ ব্যৱস্থা কৰি আছোঁ সেইটো বহুত বহুত দীঘলীয়া এস্কেলেটৰ বহুত
2: তেনেকুৱা ইমান ওখ ইমান তলৰ পৰা ইমান ওপৰলৈ যোৱা এস্কেলেটৰ বোধ কৰো অসমত মোৰ মনে নাই এতিয়া
0: আকৰ্ষণ হ'ব
2: মানে অলৰেডি আৰম্ভ কৰিছে মানে লগাই আছে মানে সেই হোৱা নাই আৰু
0: একদমৰ ভিতৰত সেইটো আমি
2: সেইটো সোনকালে হৈ যাব
0: আৰু
2: এইখিনিতে মই আপোনাক কওঁ আৰু যেনেকৈ ল'ৰা ছোৱালীক আমি এই মাধ্যম শিকাওঁ তেনেকৈ আমি আপুনি শুনিলে হয়তো সুখী পাব যে আমি গ্ৰীষ্ম বন্ধত ল'ৰা ছোৱালীতো এনেই থাকে ঘৰত গতিকে গ্ৰীষ্ম বন্ধত আমি প্ৰথমৰ বাবে আমি এটা ব্যৱস্থা কৰিছোঁ ল'ৰা ছোৱালী যাতে এটা কৰ্মশালাৰ ব্যৱস্থা কৰিছোঁ বিজ্ঞানৰ কৰ্মশালা বিভিন্ন বিষয় প্ৰায় 6টা বিষয় আমি লৈছোঁ সামৰি লৈছোঁ আমি প্ৰতিটো বিষয় 3 দিনকৈ আমি কৰিম প্ৰায় 2.5 ঘণ্টা কৰিম গতিকে নামভৰ্তি ল'ৰা ছোৱালী আৰম্ভ কৰিছে আৰু এতিয়া গতিকে জুলাই মাহত 1 তাৰিখৰ পৰা বন্ধ আৰম্ভ হ'ব আমি 2 তাৰিখৰ পৰাই আমি কৰ্মশালাবিলাক আৰু তাৰ কাৰণে বিভিন্ন বিষয় আছে যিটো বিষয় ধৰক আমাৰ সোণাপুৰত ধৰিলোঁ তাতে তেনেকুৱা ভাল ৰিচাৰ্চ পাৰ্চন নাই কিন্তু আমি বাহিৰৰ পৰা ৰিচাৰ্চ পাৰ্চন আনিছোঁ যোগাযোগ কৰিছোঁ তেখেতসকলে আহি পেলাই ল'ৰা ছোৱালীক ধুনীয়াকৈ শিকাব
0: আৰ্ট
2: এণ্ড ক্ৰাফ্ট আছে ৰবটিক আছে AIৰ ওপৰত আছে ছায়েন্স প্ৰজেক্টৰ ওপৰত আছে
0: অভিভাৱকৰ কাৰণে বেলেগে কৰ্মশালা পাতিম
2: আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে ল'ৰা ছোৱালী থব আহিব

0: দুইমাহৰ ভিতৰত আমাৰ এইটো হৈ যাব। তাৰপিছত মই আপোনাক ইতিমধ্যে জনাইছোঁ যে আমাৰ এইটো প্ৰায় এটা 3D লেজাৰ তাৰকা গৃহ, যিটো আমাৰ স্পেচ থিয়েটাৰ বুলি কৈছোঁ, যিহেতু 250 দৰ্শক একেলগে বহি চাব পৰা, সেইটো এটা খুব নতুন আকৰ্ষণ হ'ব। তাৰোপৰি আমাৰ আউটডোৰ ছায়েন্স পাৰ্ক, ঘৰকেইটাৰ বাহিৰৰ আপুনি যিটো আউটডোৰ ছায়েন্স পাৰ্ক বুলি কয়, সেইটোৰো কাম আমাৰ এতিয়া লাহে লাহে আৰম্ভ কৰিছোঁ। হয়তো আগন্তুক 3-4 মাহৰ ভিতৰত আউটডোৰ ছায়েন্স পাৰ্কখন আমাৰ হৈ যাব। উদ্ভিদ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা, আৰু তাত গৈ ল'ৰা ছোৱালীয়ে কিছু খেলিব পৰা, বহিব পৰা, আমি এনেকুৱাকে কৈছো যাতে তাত বহি ল'ৰা ছোৱালীয়ে কিতাপ পত্ৰ পঢ়িব পাৰে সময় পাৰ কৰিবৰ কাৰণে,
1: যিহেতু বিজ্ঞান নগৰীত নিশ্চয় সেইখনত যিবোৰ খেলা বস্তু
0: থাকিব বিজ্ঞান ভিত্তিকে হ'ব। তাৰোপৰি আমাৰ যিটো আৰু নতুন এটা ঘৰ আমি নিৰ্মাণ কৰি আছো, সেইটো বহুত ডাঙৰ, প্ৰায় 80,000 বৰ্গ ফুটৰ, সেইটো হৈ গ'লে তাত আমাৰ প্ৰায় 8টামান নতুন ভিত্তিকা হ'ব। তাত এটা কাটিং এজ টেকনলজি, ক্লাইমেট চেঞ্জ, আমাৰ বিভিন্ন বিজ্ঞানৰ বিষয়বিলাক, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞানকে আদি কৰি ৰসায়ন বিজ্ঞান, গণিত, তাৰপৰা ল'ৰা ছোৱালীয়ে উদ্ভাৱনামূলক কিবা কাম কৰিব যদি বিচাৰে তাৰ সুবিধা থাকিব, লেবৰেটৰী থাকিব, কৰ্মশালা থাকিব, তাৰোপৰি আমাৰ এখন অত্যাধুনিক পখিলাৰ উদ্যান থাকিব। আৰু এটা মানে আমি যোৱাবাৰ আমাৰ অসম চৰকাৰে বাজেটত ঘোষণা কৰিছে যে এটা পূৰ্ণাংগ এটা ক্লাইমেট চেণ্টাৰ, জলবায়ু কেন্দ্ৰ এটা হ'ব। সেইটো হ'ল আমাৰ এটা, আমাৰ যিটো নেট জিৰ' কনচেপ্ট, গোটেই ঘৰটোৰ টোটেল কাৰ্বন বিকিৰণটো শূন্য হ'ব, তেনেকুৱা ধৰণৰ এটা ধাৰণাৰে আমি এটা নতুন এটা ঘৰ বনাবলৈ গৈ আছোঁ, যিটো আমি ক্লাইমেট চেণ্টাৰ বুলি কওঁ। আৰু তাত জলবায়ু সম্বন্ধীয় বিভিন্ন ধৰণৰ কথা থাকিব, গৱেষণাগাৰ থাকিব, কোনোবাই ইচ্ছা কৰিলে তাত গৈ পোৱা কাম কৰিব পাৰিব, আমাৰ ইণ্টাৰ্ণশ্বিপৰ সুবিধা থাকিব, এই ধৰণৰ কাম আহি আছে।
1: ইণ্টাৰ্ণশ্বিপটো
0: আচলতে আমাৰ এটা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব, কাৰণ আজিকালি এতিয়া আমাৰ যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, নতুন পাঠ্যক্ৰম, তাত ইণ্টাৰ্ণশ্বিপটো ৰাখিবই লাগিব, বিশেষকৈ আমাৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টখিনিৰ কাৰণে খুবেই প্ৰয়োজন আজিকালি। হয়, এতিয়া 2 কেইজন মানে কৰিও আছে, আৰু তেওঁলোকে
1: যদি তেওঁলোকে
0: ধৰক এতিয়া বিজ্ঞান সংযোগৰ ছাত্ৰ ছাত্ৰী, মই যিবিলাক জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্যনৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে যদি বিজ্ঞান সংযোগৰ ওপৰত কৰিব বিচাৰে আমি কৰিব পাৰিম। কোনোবাই যদি বোলে নহয় আমি জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰিছোঁ, আমাৰ তালে আমি তেওঁলোকক আমন্ত্ৰণ জনাম, গতিকে সেই সুবিধাখিনিও আমাৰ আছে।
1: হয় হয়, আমাৰ সেই ঠিক আপুনি যিটো ক'লে ইণ্টাৰ্ণশ্বিপ, সেইখিনিৰ কাৰণে আমাৰ ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে অসুবিধাৰ সন্মুখীন
0: হয়, সেইখিনি সুবিধা আমি দিব পাৰিম। আৰু আমি ভাবি আছোঁ যে ভৱিষ্যতে হয়তো আগন্তুক কেইবছৰমানৰ ভিতৰত আমি তাত যদি আমি হোষ্টেলো দিব পাৰোঁ, আমি তাত মাটি ৰাখিছোঁ তাৰ কাৰণে, যদি হোষ্টেলৰ সুবিধাখিনিও দিব পাৰোঁ আমি চেষ্টা কৰিম আগন্তুক কেইটামান বছৰৰ ভিতৰত।
1: তেতিয়া মানে গৱেষণা কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে
0: থাকিব পাৰিব, ইণ্টাৰ্ণবিলাকো থাকিব পাৰিব,
2: হয়তো ভৱিষ্যতে আমাৰ টেলিস্কোপো থাকিব, যাতে ৰাতিও আমি আকাশখন পৰ্যবেক্ষণ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা,
0: বিভিন্ন ধৰণৰ আমাৰ অবজাৰ্ভ চলে।
1: মানে যিটো শুনিলো আপোনালোকৰ মানে 24 ঘণ্টাই তাত কাম এটা চলি থাকিব পৰা
0: ব্যৱস্থা আমি লাহে লাহে কৰিব লাগিব, কিন্তু এতিয়া একেবাৰে চালুকীয়া অৱস্থাত আছে, গতিকে আগন্তুক ধৰক 2টামান বছৰৰ ভিতৰত ই এটা পূৰ্ণাংগ ৰূপ পাব বুলি আমি আশা কৰিছোঁ।
1: হয়, ইয়াৰ বাহিৰেও আৰু কিবা পৰিকল্পনা আছে নেকি?
2: মাজে মাজে আমি ধৰক আমি শিক্ষকৰ প্ৰশিক্ষণো দিব পাৰোঁ, দিম তেনেকুৱা
0: নিচিনা আমাৰ মানে এতিয়া দ্বিতীয় পৰ্যায়ত আমাৰ এটা অডিটৰিয়াম হ'ব, কেইবাটাও কনফাৰেন্স ৰুম হ'ব, গতিকে তাৰ লগে লগে আমাৰ প্ৰশিক্ষণৰ ব্যৱস্থাবিলাকো হৈ উঠিব, গতিকে
1: প্ৰশিক্ষণ ইয়াতে মানে বিদ্যালয় পৰ্যায়ত কেনেধৰণে
0: আমাৰ শিক্ষকৰ বিজ্ঞান শিক্ষা প্ৰশিক্ষণ গণিত
2: কেনেধৰণে এতিয়া ধৰক এতিয়া স্কুলত ল'ৰা ছোৱালী যেতিয়া পঢ়ায় শিক্ষক শিক্ষয়িত্ৰীয়ে বোৰ্ডত লিখি মেলি বা কিতাপখন পঢ়াই পঢ়ায়, আমি তাৰ ইনফৰ্মেল এডুকেশ্যন টাইপৰ ধৰক মানে হাতে কামে বস্তু কৰি পেলাই তেওঁলোকে যাতে প্ৰেজেণ্ট কৰিব পাৰে ক্লাছৰুমত, ধুনীয়াকে ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে, তেতিয়াহ'লে বিজ্ঞানৰ প্ৰতিটো কথা তেওঁলোকে ভালদৰে বুজি পাব। আৰু
1: হয়, আজিকালি ল'ৰা ছোৱালীয়ে সেইটো বিচাৰে,
2: কিতাপত লিখা কথাখিনি যদি আমি বস্তু এটা দেখাই পেলাই তাতে যদি এক্সপেৰিমেণ্ট কৰি বুজাব পাৰোঁ, তেতিয়াহ'লে আৰু ল'ৰা ছোৱালীয়ে অতি সহজে কথাবিলাক বুজি পায়।
1: এইখিনি বিদ্যালয় পৰ্যায়তো আছে, মহাবিদ্যালয়ৰ পৰ্যায়তো, গোটেইখিনিয়ে হ'ব আপোনালোকৰ।
2: আমি এই প্ৰশিক্ষণবিলাক মেইনলি আমি বিদ্যালয় পৰ্যায়তে কৰিম বুলি ভাবিছোঁ প্ৰথম অৱস্থাত, পিছলৈ চাওঁ কি হয়।
1: আৰু যিখিনি গৱেষণাৰ কাৰণে বুলি ক'লে, তেতিয়া আপোনালোকে কি এলেকা সামৰি ল'ব?
0: গৱেষণা বস্তুটো এনেকুৱা, আমাক ইণ্টাৰ্ণ যিসকল যি আহিব তেওঁলোকৰতো এইবিলাক সৰু সুৰা গৱেষণা টাইপতে
1: হয়,
0: আৰু যিটো আমাৰ যদি বিশ্ববিদ্যালয়ৰ উচ্চ পৰ্যায়ৰ গৱেষণা, সেই ধৰণৰ সা সুবিধা হৈ অকণমান সময় লাগিব, বিশেষকৈ আমাৰ ক্লাইমেট চেণ্টাৰটো যদি হৈ যায় তেতিয়া তাত কিছু সুবিধা আমি দিব পাৰিম গৱেষণাৰ কাৰণে, কিন্তু সেইটো অলপ সময় লাগিব, কিন্তু এইবিলাক নিশ্চয় আমাৰ পৰিকল্পনাত আছে।
1: হয়, পূৰ্ণ পৰ্যায়ৰ এখন আমি বিজ্ঞান নগৰী আমি লাভ কৰিবলৈ সক্ষম হ'ম। সময়সীমা কিবা এটা ভাবি থৈছে নেকি যে ইমান বছৰৰ ভিতৰত?
0: এতিয়া আমি হাতত যিখিনি কাম লৈ থৈছোঁ সেইখিনি আগন্তুক 1.5 বছৰমানৰ ভিতৰত আমি শেষ কৰিম।
1: হয়,
0: আৰু ক্লাইমেট চেণ্টাৰটো হয়তো যদি হৈ যায় আগন্তুক 2 বছৰৰ ভিতৰত।

0: আমাৰ এইটো সম্পূৰ্ণ হ'ব। আৰু তাৰপিছৰ পোক পথাবিলাক আহিলে কিন্তু হাতত লোৱা কামখিনি যদি শেষ নকৰাকৈ নতুন
1: পৰিকল্পনা
0: এনেকুৱা হ'ব ধৰক আমি অক্টোবৰ মাহ মানৰ পিছৰ পৰা প্ৰত্যেক মাহতে হয়তো আমাৰ এটা এটা নতুন নতুন বস্তু সংযোজন হৈ থাকিব।
1: এইটো কাৰণে অলপ অসুবিধা হৈছে মানুহৰ ভিজিটৰৰ মানে কামো চলি আছে তাৰ মাজেৰে তেখেতে গ'লে চাই আছে অসুবিধা হয় অলপমান।
2: আৰু তাত কোনোবা ল'ৰা ছোৱালী গ'লে তেওঁলোকক বুজাই দিবলৈ
0: আমাৰ তাত ডেমনষ্ট্ৰেটৰ আছে, আমাৰ এডুকেশ্যন এচিষ্টেণ্ট আছে, আমাৰ প্ৰকল্প বিজ্ঞানী আছে, গতিকে সেই সকলোৱে মিলি আমাৰ প্ৰায়
1: গোটেইখিনি ল'ৰা ছোৱালী শিকাবৰ কাৰণে বুজাই দিবৰ কাৰণে
0: হয় 15 গৰাকী।

0: গতিকে সেই সকলোৱে মিলি আমাৰ প্ৰায় ছয় প্ৰায় বাৰ অঁ প্ৰায় তেৰগৰাকীমান আছে
1: পোন্ধৰগৰাকী
0: শৈক্ষিক
2: পৰ্যায়ত ল'ৰা ছোৱালী শিকাবৰ কাৰণে ধৰক বুজাই দিবৰ কাৰণে অন্য ধৰণৰ মানুহ যিখিনি আহে আৰু চাবলৈ আহে তেখেতক সহায় কৰিবৰ কাৰণে গোটেইখিনি
3: তাত যিখিনি বস্তু আছে গোটেইখিনি বোলে মই দেখিলো কিন্তু বুজি নাপালো এই ধৰণে আহিবলগীয়া
0: নহয় যিয়ে বিচাৰে যে মোক বুজাই দিব লাগে আমাৰ মানুহ থাকে মাতি আনি তেওঁ যদি কিবা কাৰণত সেই সময়ত নাথাকে মাতি দিলে ওচৰতে থাকিব সেইখিনি বুজাই দিয়ক বুলি ক'লে বুজাই দিয়ক
2: সেইকাৰণে স্কুলবিলাকে যদি আগতীয়াকৈ আমাৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে আমি আগতীয়াকৈ ব্যৱস্থা কৰি থৈ দিব পাৰোঁ ধৰক তেতিয়াহ'লে
0: আমি এজন এখন এখন স্কুলৰ লগত এজন এজন শৈক্ষিক পৰ্যায়ৰ ব্যক্তি আমি
2: ধৰক কেতিয়াবা এনেকুৱা হয় যে এখন স্কুলৰ পৰা ধৰক 200-300 আহি যায় তেতিয়া আমি 4-5 ভাগ কৰি পেলাই গ্ৰুপ কৰি পেলাই আমি তেওঁলোকক বুজাওঁ আগতে প্লেন কৰিব লগা হয়
3: তেনেকে নিলে নিশ্চয় আপোনালোকক আগতীয়াকৈ
2: সুবিধা হয় আৰু তেওঁলোকৰ সুবিধা হয়
3: আৰু 200-300 মানে তেওঁলোকতো একে পৰ্যায়ৰ নহ'ব
2: বেলেগ বেলেগ পৰ্যায় হয়
3: গতিকে শিকাবলৈ বেলেগ বেলেগ ধৰণে শিকালে ভাল পাব আজি আপোনালোকৰ পৰা আমাৰ অসমৰ বিজ্ঞান নগৰীৰ যিখন তাৰ বিষয়ে জানি খুবেই ভাল লাগিল আৰু বৈজ্ঞানিক উৎকৰ্ষ সাধনত আমাৰ ছাত্ৰ ছাত্ৰীক এই বিজ্ঞান নগৰীখনে আমাক যথেষ্ট সহায় কৰিব বুলি আশা কৰিলোঁ আৰু আমাৰ যিসমূহ বিদ্যালয় আছে তেওঁলোকক অনুৰোধ জনাইছোঁ ল'ৰা ছোৱালীক লৈ যাওক ছাত্ৰ ছাত্ৰী ছাত্ৰীক লৈ যাওক তেওঁলোকে তাত বহুতখিনি শিকিব পাৰিব আমাৰ সময় হৈ আহিল আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ
2: নমস্কাৰ
4: বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা আলোচনাটি শুনিলে ইয়াত ভাগ ল'লে ডক্টৰ জয়দীপ বৰুৱা আৰু ৰমেন মেধিয়ে আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে
5: নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল কৃতাঞ্জলি বৰ্মনৰ সহযোগ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত, কিলোহাৰ্টজ 729। নিউজ অন AIR মোবাইল এপতো সমান্তৰালভাৱে আমাৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে। এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনদেয়া মিতালী দেই।

0: বতাহত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ অসমীয়া সৰ্বসফুৰাৰ গীতৰ অনুষ্ঠানৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

এৰাবাটৰ সুৰ ছবিত সেয়া আছিল লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী। এইবাৰ শুনক আৰতী মুখাৰ্জীৰ কণ্ঠৰ এটি গীত, ছবি মৰীচিকা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশত মেঘে গাজে চহৰত লাগে ভয় বাৰিষাৰ বানত বাটপথ নদী যেন হয়
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব বেছি পানীত গাড়ী চলে বিপদ মাতি নলব
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায় বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব হাতত এডাল লাঠি লৈহে পানীত নামিব
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
6: হয়
0: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
6: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
0: সঁচাকৈ বৰ ভাল কথা
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
7: খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ।

চিত্ৰগীতৰ মাজলৈ। ললিতা ছবিৰ পৰা আন এটি গীত শুনাব খুজিছোঁ, অৰ্চনা দাসৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

0: চিত্ৰগীত শিৱ ভট্টাচাৰ্যী সংগীত পৰিচালিত বিপ্লৱী ছবিৰ এই গীতেৰে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলত অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে এই বৈঠকত ভাগ লয়। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ পৰা 2026 চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে ভাৰতীয় শিশুসকলৰ পৰা মনোনয়ন আহান কৰা হৈছে। বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব বা উল্লেখযোগ্য অৱদান আগবঢ়োৱা 18 বছৰ অনুৰ্ধ সকলো ভাৰতীয় শিশুক এই বঁটাৰ বাবে যোগ্য বিবেচিত কৰা হ'ব। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, শিল্প, সংস্কৃতি তথা বিজ্ঞান আৰু প্ৰযুক্তি এই ক্ষেত্ৰসমূহত দেখুওৱা বিশেষ সাফল্যৰ বাবে এই বঁটা আগবঢ়োৱা হয়। মনোনয়ন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে শ্ৰীভূমিত জিলা সমাজ কল্যাণ বিষয়াই জিলাখনৰ শিক্ষা বিভাগৰ শিক্ষা বিভাগ, ক্ৰীড়া বিভাগ, শিশু সুৰক্ষা বিষয়া, CDPO, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু সাধাৰণ ৰাইজৰ মাজত এই বিষয়ে ব্যাপক প্ৰচাৰ চলাবলৈ আহান জনাইছে। ইয়াৰ উপৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা যোগ্য শিশুসকলৰ বাবে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষানুষ্ঠানসমূহক

মনোনয়ন দাখিল কৰিবলৈও আহ্বান জনোৱা হৈছে। মনোনয়ন দাখিলৰ অন্তিম দিন অহা 30 জুন। যোৰহাট টোকোলাইৰ পায়নিয়াৰ চাহ গৱেষণা সংস্থাই আজি চাহ বৰ্ডৰ উপাধ্যক্ষ শ্ৰী মুৰুগানক টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত আদৰণি জনায়। শ্ৰীমুৰুগানে প্ৰতিষ্ঠানটোৰ পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰাৰ লগতে বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ প্ৰতিষ্ঠানটোত চলি থকা গৱেষণাৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰে। তেওঁৰ এই ভ্ৰমণৰ সময়ত চাহ গৱেষণা সংস্থাৰ অধ্যক্ষ সুনীল সিং চিকান, প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱা আৰু ভাৰতীয় চাহ বৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে সংস্থাটোৰ সম্পাদক আৰু প্ৰধান বিষয়া জয়দীপ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে 1911 চনৰে পৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে ভাৰতীয় চাহ উদ্যোগৰ বাবে বৰঙণি আগবঢ়াই আহিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি জিলাখনৰ জেইল ৰোডত নিৰ্মাণৰত চিটি হাস্পাতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতি আৰু গুণগত মানৰ পৰ্যবেক্ষণ কৰে। বিশ্ব বেংকৰ

পৰিদৰ্শনৰ সময়ত আয়ুক্তগৰাকীয়ে বাকী থকা কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আৰু নিৰ্ধাৰিত মান বজাই ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। বজালী জিলাৰ পাটাচাৰকুছি থানাত আজি দুৰ্যোগ প্ৰশমন বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত পাটাচাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল পাঠকৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও গাঁও প্ৰধান, স্থানীয় ব্যৱসায়ী আৰু নাগৰিক উপস্থিত থাকে। সভাত দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। প্ৰাকৃতিক দুৰ্যোগৰ লগতে মানৱসৃষ্ট দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভতো আলোচনা কৰা হয়। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ লাহৰিজানৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। লোকনাথ ৰিজাল নামৰ লোকজনে মোনাবাৰী অভিমুখে আহি থকা সময়তে পিছফালৰ পৰা দ্ৰুতগতিত আহি থকা আন এখন দুচকীয়া বাহনে খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাৰ লগে লগে জিঞ্জিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: আকাশবাণী গুৱাহাটী, এতিয়া আগবঢ়াইছো এখনি আলেখ্য, কলিয়াবৰৰ হাজাৰী ভাওনা, গৱেষণা আৰু ৰচনা ধ্ৰুৱজ্যোতি শৰ্মাল, পৰিকল্পনা ৰাজীৱ বৰুৱাল, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কলিয়াবৰৰ হাজাৰী ভাওনা।

নগাঁও জিলাৰ পূব প্ৰান্তত অৱস্থিত কলিয়াবৰ এখন ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ ঠাই। প্ৰবাদ আছে দ্বাপৰ যুগত শ্ৰীকৃষ্ণই কলিয়াবৰতো তেওঁৰ পদধূলি পেলাইছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱে মাথো কেইটিমান বাক্যৰ জৰিয়তেই কলিয়াবৰ অঞ্চলটিৰ সংজ্ঞা বা পৰিচয় খুব সুন্দৰভাৱে দাঙি ধৰিছে। অসমৰ মাজমজিয়াত অৱস্থিত কলিয়াবৰ প্ৰকৃতাৰ্থতেই বুৰঞ্জীৰ যাদুঘৰ, সাহিত্যৰ বৰঘৰ, সংস্কৃতিৰ নামঘৰ। আহোম, কছাৰী, বড়ো, শালস্তম্ভ, মুছলমান, নেপালী, আদিবাসী, ভূঞা, ব্ৰাহ্মণ ইত্যাদি অনেক জাতি উপজাতিৰ মিলনভূমি কলিয়াবৰৰ সভ্যতা সংস্কৃতিলৈ এওঁলোকৰ বাৰে বৰণীয়া সামাজিক সাংস্কৃতিক উপাদান কঢ়িয়াই আনি কলিয়াবৰৰ সভ্যতা সংস্কৃতিক সমৃদ্ধ কৰিছে। দৌল, দেৱালয়, মঠ মন্দিৰ, সত্ৰ, মন্দিৰ, মছজিদ, নামঘৰ আদিৰে পৰিবেষ্টিত হৈ থকা কলিয়াবৰত পূজা, সেৱা, ভাওনা, উৎসৱ আদিৰো অন্ত নাই। বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা কলিয়াবৰৰ সাংস্কৃতিক ইতিহাসত

বিশেষভাৱে পালন কৰি অহা আৰু সমাদৃত হোৱা দুটা উৎসৱ হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু দৌল উৎসৱ। এই পৰম্পৰা এতিয়াও মহা আড়ম্বৰেৰে আয়োজিত হৈ আহিছে। এই দৌল উৎসৱকে কেন্দ্ৰ কৰি এসময়ত কলিয়াবৰৰ হাতবৰ অঞ্চলত সূচনা হৈছিল হাজাৰী ভাওনা।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি, অসমীয়া সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশালী উপাদান অসমীয়া ভাওনাই বিগত 300 বছৰতকৈও অধিক কাল কলিয়াবৰীয়া ৰাইজক কেৱল মনোৰঞ্জনেই দি অহা নাই, ই কলিয়াবৰীয়া ৰাইজক একতাৰ দোলেৰে বান্ধি ৰাখিছে, মুক্তিৰ পথ দেখুৱাই আহিছে আৰু কলিয়াবৰীয়া ৰাইজৰ জনমানসত বোৱাই ৰাখিছে ভগৱত প্ৰেমৰ অমৃত নিজৰা।

0: হাজাৰী ভাওনা শব্দ যুগলে কোনো এক বিশেষ ভিন্ন অৰ্থ থকা ভাওনাক নুবুজায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট অংকীয়া নাট বা ভাওনাসমূহ আৰু তাৰ পাছত ভাওনাৰ চাহিদা পূৰাবলৈ বিভিন্নজনে মহাভাৰত আৰু ৰামায়ণৰ আশ্ৰয় লৈ ৰচনা কৰা ভাওনা নাটসমূহকে হাজাৰজনৰ সহযোগ থকা এখন কমিটিয়ে পালন কৰা ভাওনা উৎসৱকহে বুজায়। এই হাজাৰ শব্দটি সংগঠন বুজাবলৈ পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল মোমাই তামুলী বৰবৰুৱাই। তুংখুঙীয়া বুৰঞ্জীত এইবুলি উল্লেখ আছে,
1: স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মৰাণ বিদ্ৰোহ দমন কৰিবলৈ হৰনাথ ফুকনৰ অধীনত ডিমৰুগুৰীয়া হাজাৰ, বাজোৱা কোঁৱৰ হাজাৰ, বাজোৱা কোঁৱৰ হিলৈদাৰী হাজাৰ, বকলৰ দুহাজাৰ, ভাদুমৰ হাজাৰ, ভিতৰুৱাল চেকেৰাতলীয়া হাজাৰ, এই আঠ হাজাৰ মানুহৰ মূলে দেৱালে হাজৰিকীয়া সৈতে দিলে। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনতো হাজাৰ শব্দটিৰ প্ৰচলন আছিল। তুংখুঙীয়া বুৰঞ্জীতে এইবুলি উল্লেখ আছে, ইহঁত মৰাণ গোট খাই আগেয়ে বছাৰ দিহিঙীয়া হাজাৰৰ শ এক দিয়েকৰ ঘৰ পুৰিলে। আকৌ এইখন বুৰঞ্জীতে চামধৰীয়া হাজাৰৰ কথাও পোৱা যায়। কলিয়াবৰৰ হাজাৰী ভাওনাৰ ভেটি এই হাজাৰ সংস্কৃতিৰ ঐতিহ্যৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ হৈছিল। কলিয়াবৰৰ বাহিৰেও অসমৰ আন দুটামান অঞ্চলতো এই হাজাৰী ভাওনাৰ আৰ্হিত সমূহীয়াভাৱে ভাওনা উৎসৱ অনুষ্ঠিত হৈ আহিছে। তাৰ ভিতৰত শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ বাৰেচহৰীয়া ভাওনা, নগাঁও জিলাৰ ননৈ পুতনি অঞ্চলৰ বাৰেগয়া ভাওনা আৰু মৰিগাঁও জিলাৰ ৰহা মৰিগাঁও অঞ্চলৰ কমিটি ভাওনা উল্লেখযোগ্য। কিন্তু লক্ষণীয় বিষয়, এই অঞ্চলসমূহৰ ভাওনাত হাজাৰ শব্দটি প্ৰয়োগ হোৱা নাই, অথচ এই ভাওনাসমূহৰ লগত কলিয়াবৰৰ হাজাৰী ভাওনাৰ প্ৰভেদ কটোৱেই নাই। কলিয়াবৰ, জামুগুৰি, ননৈ পুতনি এই তিনি ঠাইৰ ভাওনা দৌল উৎসৱত পতাৰ পৰিৱৰ্তে ৰহা মৰিগাঁও অঞ্চলৰ কমিটি ভাওনা ৰাস পূৰ্ণিমাতহে পতা হৈছিল।
0: প্ৰবাদ আছে, পঞ্চম জৰ্জৰ ৰাজ অভিষেক উপলক্ষে এই কমিটি ভাওনা পতা হৈছিল। কিন্তু কোনো কোনোৱে ক'ব খোজে, মহাৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰত উৎফুল্লিত হৈহে সেই অঞ্চলৰ ৰাইজে এই ভাওনা উৎসৱটি পালন কৰিছিল। অৱশ্যে কলিয়াবৰ অঞ্চলতো পঞ্চম জৰ্জৰ ৰাজ অভিষেক উপলক্ষে ভাওনা উৎসৱ পালন কৰা হৈছিল। দৌল উৎসৱৰ

থকা মূল উদ্দেশ্যটো হ'ল সুন্দৰৰ আৰাধনা আৰু মহামিলন। সজীৱতাৰ এই উৎসৱে সংস্কৃতিক বহন কৰি আছে, জীৱনৰ গতিময়তাক প্ৰমাণ কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মনোৰঞ্জনৰ উদ্দেশ্যেৰেই অংকীয়া ভাওনা সৃষ্টি কৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যটো আছিল মানুহৰ মনলৈ কৃষ্ণ ভক্তিৰ নিজৰা বোৱাই অনাহে। সেই উদ্দেশ্যে তেওঁ দৌল উৎসৱত প্ৰথম ভাওনা চিহ্ন যাত্ৰা পাতিছিল আৰু সফলো হৈছিল। আৰু গুৰুজনাৰ এই আদৰ্শকে কলিয়াবৰীয়া ৰাইজে হাজাৰী ভাওনাৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। যিকোনো বিষয়েই দৃশ্য শ্ৰব্য মাধ্যমৰ জৰিয়তে মানুহক বোধগম্য কৰাটো সহজ হয়। আজিৰ পৰা 500-600 বছৰৰ পূৰ্বেই গুৰুজনাই এই কথা উপলব্ধি কৰিব পাৰিছিল।

0: কলিয়াবৰৰ বুৰঞ্জীবিদ শ্ৰীযুত লীলাধৰ বৰাদেৱে হাজাৰী ভাওনা উপলক্ষে 2000 চনত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখনিত হাজাৰী ভাওনাৰ জন্মবৃত্তান্ত যৎপৰোনাস্তিভাৱে দিবলৈ চেষ্টা কৰিছে। কলিয়াবৰৰ হাজাৰ বা হাজাৰী ভাওনাৰ জন্ম দিওঁতা প্ৰথম সমাজখন আছিল শাকমুঠিৰ সয়েকসকলক লৈ গঠিত হোৱা সেই অঞ্চলৰ 12-14খন গাঁৱৰ বহল সমাজখন। ইংৰাজ শাসনত মাটিৰ পট্টা আৰু খাজনাৰ সুবিধাৰ্থে মৌজা আৰু কিচামতৰ সৃষ্টি কৰিছিল আৰু ৰাজহ তোলাৰ ভাৰ দিছিল মৌজাদাৰ আৰু কাকতিক। সেই সময়ত হাতবৰত গাড়ীকুৰি আৰু শাকমুঠি নামেৰে দুটা কিচামত হয়। গতিকে শাকমুঠি হাজাৰে দুয়োটা কিচামতৰ ৰাইজকে সামৰি লৈছিল। বহুতে কয় এই হাজাৰে বুৰঞ্জী প্ৰসিদ্ধ শাকমুঠিৰ শাকখোৱা সয়েক ভূঞা সমাজখনৰ স্মৃতিতে হাজাৰ শব্দটিৰ নামকৰণ কৰাৰ চিন্তা কৰিছিল।
1: ভূঞাসকলৰ বসতি বিস্তাৰৰ বুৰঞ্জীত এই কথা উল্লেখ আছে যে মোমাই তামুলী বৰবৰুৱাই চতিয়াল আৰু পূব ধৰিয়াত 200-200কৈ পুৰাই গাঁও পাতিছিল। এই 200 চতিয়ালৰ মাজত শাকমুঠি হাজাৰ সংগঠনৰ সৃষ্টি হোৱাটো মন কৰিবলগীয়া কথা। অপ্ৰকাশিত ভূঞা বুৰঞ্জীত আছে। ভূঞাসকল গুণী, জ্ঞানী আৰু সমাজ পৰিচালনাত দক্ষ আছিল। জয়ধ্বজ সিংহৰ ৰাজত্বকালত তেতিয়াৰ দৰঙৰ নদুৱাৰ অঞ্চলত যি গাঁও পতা হৈছিল তালৈ কলিয়াবৰৰ প্ৰত্যেক পৰিয়ালৰ পৰা দুঘৰ দুঘৰকৈ মানুহ নিবলৈ পূব ধৰিয়া আৰু বৰভগীয়াৰ লগতে শাকমুঠিৰ এজন লোককো সৰু ভূঞা পোৱালি পাতি পূব ধৰিয়াৰ বৰভূঞা পোৱালি সনাতনক আদেশ দিয়া হৈছিল। তেওঁ তাত নিশ্চয় এখন খাপ পাইছিল। বিশ্বনাথৰ ওচৰৰ শাকুমথাই সেই ঠাইৰ ইংগিত বহন কৰে। সেই ভূঞা পোৱালিৰ বংশবৃদ্ধি হোৱাত নিশ্চয় তেওঁলোকৰ কিছু সংখ্যক লোক পুনৰ পুৰণি ঠাইলৈ গুচি

সদানন্দ নামৰ মানুহ এজনকে শাকমুঠিৰ ভূঞাসকলৰ আদি পুৰুষ বুলি জনা যায়। তেওঁৰেই নাতি বিষ্ণুচৰণ শাকখোৱা ভূঞাৰ বংশধৰ। হলধৰ কাকতি বৰা ধৰ্মাচাৰ্য প্ৰণীত কাকতি বৰা বংশাৱলীত আছে, গদাধৰ সিংহই শাকখোৱা ভূঞা গুচাই শইকীয়া, বৰা, বৰুৱা, হাজৰিকা আদি পাতি একোখণ্ডত গাঁও সংগঠন কৰিবলৈ দিছিল। এওঁলোকে সম্ভৱ ছটায়ালিৰ আশে পাশে গাঁও পাতি বহিছিল। বানৰ আক্ৰমণত সেই সমাজখন কিছু

0: মানে থানবান হৈছিল যদিও পাছত এই সমাজখনে নতুন ৰূপেৰে কলঙৰ পাৰত এখন বৃহৎ সমাজ সংগঠনত আগভাগ ল'লে আৰু হাজাৰ সংস্কৃতিত বৰঙণি যোগালে। শাকমুঠিৰ নামেৰে হাজাৰখনৰ নামকৰণ বাস্তৱিকতে অৰ্থপূৰ্ণ।
1: শাকমুঠি হাজাৰখন আনুমানিক 19 শতিকাৰ পঞ্চম দশকৰ পৰাই আৰম্ভ হৈছে, কাৰণ এই হাজাৰ সংগঠন ভদবৰা নাজিৰ, বাঞ্চা কাকতি আৰু তৰ্চু কাকতিৰ দিনতে প্ৰতিষ্ঠা হোৱাৰ কথা জানিব পৰা যায়। বাঞ্চা কাকতিৰ দিনত এই হাজাৰে দৌল উৎসৱত 4খনীয়া ৰভাৰে ভাওনা পাতিছিল। এই ভাওনাৰ প্ৰথম স্থান ক'ত আছিল এই বিষয়ে ইতিহাস মৌন। অনুমান হয় গাড়ীকুৰি আৰু ভৰালী আখিৰংগাৰ মাজৰ পহুকটা আলিৰ কাষৰ দৌলগুৰিত অথবা আখিৰংগাৰ ওচৰৰ ৰাজখোৱা আলিৰ কাষৰ ফাকু খেলা আহঁতৰ ওচৰত এই দুই ঠাইত দৌল উৎসৱ কৰাৰ প্ৰমাণ পোৱা যায়। এই দুই ঠাইৰ পাছতহে ক্ৰমে হাতবৰৰ কলঙৰ কাষলৈ হাজাৰৰ দৌল উৎসৱৰ ভেটি স্থানান্তৰিত হৈছে।
0: এসময়ত হাতবৰ আজিৰ দৰে নাছিল, তাত বিৰাজ কৰিছিল বৃহৎ বৃহৎ আহঁত আৰু বৰগছে। ৰাম তামুলী, দা ধৰা বৰা, সকলা বৰা এতিয়াৰ দৰে আলিৰ কাষত নাছিল, ভিতৰলৈ সোমাই সোমাই আছিল। মানুহৰ বসতি নিচেই পাতল আছিল। যেতিয়া কলিয়াবৰৰ প্ৰাকৃতিক আৰু ভৌগোলিক পৰিৱেশ কিছু সলনি হ'ল, মানুহৰ বসতি ঘন হ'ল, আলি পদূলি ওলাল, তেতিয়াই সম্ভৱ হাতবৰৰ ফুকনবাৰীত শাকমুঠি হাজাৰে দৌল উৎসৱৰ পাতনি মেলিলে। তাতে বহুকাল 4খনীয়া ৰভাৰে ভাওনা উৎসৱ পতা হ'ল। ক্ৰমাৎ হাজাৰ সংগঠন আৰু ঠন ধৰি উঠিল, ৰাইজৰ উৎসাহ উদ্দীপনা বাঢ়িল আৰু হাজাৰী ভাওনায়ো গাম্ভীৰ্যপূৰ্ণ ৰূপ ল'লে। এদিন শাকমুঠি হাজাৰে চিৰস্থায়ীভাৱে দৌল মন্দিৰ প্ৰতিষ্ঠা কৰিলে। এই ভেটিত হাজাৰে বহু বছৰ লোক সংস্কৃতিৰ অমূল্য সম্পদ ভাওনাক নৱ নৱ ৰূপ দি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে। শাকমুঠি হাজাৰৰ 14খন গাঁৱৰ মধ্যস্থল হাতবৰ হোৱাত এদিন এই হাজাৰৰ নাম হ'ল হাতবৰ হাজাৰ। এই হাজাৰ পূবৰ দয়াল সৰুভগীয়াৰ পৰা পশ্চিমে কুনকুনি বৰাগাঁও আৰু দক্ষিণে ভৰালীচুক আৰু গাড়ীকুৰিলৈ বিস্তৃত 14খন গাঁৱৰ এটা বৃহৎ সংগঠন। কিন্তু দুখৰ কথা, এই বৃহৎ সংগঠন আজি তেনেই নিশকটীয়া হ'ল। পূৰ্বৰ মহান গৌৰৱ আজি হাতবৰ হাজাৰে হেৰুৱাই পেলালে।

চাকমুঠি হাজাৰ সংগঠনৰ অনুকৰণত এদিন কলিয়াবৰ হাজাৰ নামেৰে অন্য এটি বৃহৎ হাজাৰ সংগঠনৰ জন্ম হ'ল। কলিয়াবৰীয়া ঐক্য আৰু সম্প্ৰীতি গঢ়াই সম্ভৱ এই হাজাৰ সংগঠনৰ প্ৰধান উদ্দেশ্য আছিল। এই হাজাৰে ভাওনা উৎসৱৰ বাহিৰেও শিক্ষা, শিল্প, ধৰ্ম আদি বিষয়ৰো চিন্তা কৰিছিল। এই হাজাৰ সংগঠনৰ জন্মদাতা আছিল ৰমাকান্ত বৰুৱা আৰু মুক্তাৰাম বৰুৱা। ইয়াৰ ভিতৰত মুক্তাৰাম বৰুৱাৰ চেষ্টা আছিল অপৰিসীম। এই হাজাৰে 14খনৰ পৰা 17খনলৈকে ৰভাত ভাওনা পাতি কলিয়াবৰত আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু মুক্তাৰাম বৰুৱাৰ মৃত্যুৰ পাছত সেই সংগঠনো মৰহি গ'ল। এই হাজাৰ সংগঠন ভাঙি যোৱাৰ পাছত অঞ্চলে অঞ্চলে হাজাৰ সংগঠন গঢ়ি উঠিবলৈ ধৰিলে। পুৰণি সত্ৰৰ অধিকাৰ সাধুপুৰুষ অনন্তদেউৰ অনুপ্ৰেৰণাত প্ৰথমে কলঙৰ কাষত চাৰিখনীয়া ৰভাৰে ভাওনা পাতি চতিয়ালে হাজাৰ সংগঠনত অৰিহণা যোগালে। তাৰ পাছতে পূবধৰীয়া, সোণাৰী কামাখ্যা, বৰভগীয়া আৰু পশ্চিম কলিয়াবৰে হাজাৰ সংগঠন কৰি কলিয়াবৰীয়া হাজাৰী ভাওনা সংস্কৃতিত বিৰাট অৱদান আগবঢ়ালে।

দুখৰ বিষয়, 1948 চনৰ পৰা এই হাজাৰী ভাওনাৰ ঐতিহ্য লোপ পালে। সুদীৰ্ঘ 52 বছৰৰ পাছত কলিয়াবৰৰ বিশিষ্ট অভিনেতা পৰিচালক ভাবি শইকীয়াৰ আশাসুধীয়া প্ৰচেষ্টাত 2000 চনত পুনৰ এই হাজাৰী ভাওনা।

0: আটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ সহযোগত এই উৎসৱত সৰ্বমুঠ 8খন ভাওনা গোৱা হৈছিল। নাটসমূহ আছিল পাশা পৰ্ব, দক্ষযজ্ঞ, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ, বীৰ বীৰেন্দ্ৰ কেশৰী, শ্যামন্ত হৰণ, ক্ষেত্ৰবাহু বধ, সীতাহৰণ বালিবধ আৰু জৰাখণ্ড বধ। নাটসমূহ পৰিৱেশন কৰিছিল ক্ৰমে দাঁত কটা, আখিৰঙা, গাড়ীকুৰি, বুৰিগাঁও, সাতমুঠি, ভৰালী, সুন্দৰ, সৰুভগীয়া, দয়াল, জখলাবন্ধা, নাহৰ চেলেং, উদাসীন, ওপৰ চতিয়াল, বৰভগীয়া, চতিয়াল, উত্তৰ কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ হাজাৰে। ইয়াৰ 4 বছৰ পাছত কলিয়াবৰ হাজাৰ কমিটিয়ে বৰভগীয়া হাজাৰ, হাতবৰ হাজাৰ, পূবথৰীয়া হাজাৰ আৰু চতিয়াল হাজাৰৰ সহযোগত পুনৰ হাজাৰী ভাওনা উৎসৱটি পালন কৰিছিল। অৱশ্যে এই উৎসৱত মাত্ৰ 4খন ভাওনাহে কৰা হৈছিল। ইয়াৰ মূল কাৰণটো হ'ল ভাওনাৰ প্ৰতি নৱপ্ৰজন্মৰ অনাগ্ৰহ। আমাৰ শংকা হয় পুৰণি চাম শিল্পীৰ অৱৰ্তমানত এই ভাওনা সংস্কৃতি কিজানি এসময়ত সম্পূৰ্ণভাৱেই লোপ পাই যাব।
1: হাজাৰী ভাওনাৰ মঞ্চ নিৰ্মাণৰ এটা বৈশিষ্ট্য আছে, মূল দৌলক কেন্দ্ৰ কৰি চাৰিওফালে ৰভা দিয়া হয় আৰু এই ৰভা সাধাৰণতে 4খন হয়। কোনো কোনো হাজাৰে আকৌ এখন ৰভাতে 6-7 দিন হাজাৰী ভাওনা কৰাৰো উদাহৰণ আছে। শাকমুঠি হাজাৰে আজিকালি 4খনীয়া ৰভাৰে ভাওনা উৎসৱ পতা ঐতিহ্য বাদ দি মূল মন্দিৰৰ নামঘৰতে হাজাৰী ভাওনা পাতিবলৈ লৈছে। পূৰ্বতে ৰাইজে ৰভা একেলগে হজ কৰি দিছিল আৰু সেই হজত ৰাইজৰ উপস্থিতি বাঞ্ছনীয় আছিল। হজত উপস্থিত নথকাসকলক দণ্ড বিহা হৈছিল। ৰভা বাঁহৰ খুঁটাৰ আছিল আৰু ছালত 9 খেৰৰ ঢাপলিকা পেলাই দিয়া হৈছিল। ৰভাৰ খোটালি সাধাৰণতে 7টা আৰু কোন গাঁৱে কোনফালে ৰভা পাব তাক নিৰ্দিষ্ট কৰা আছিল। হজ আৰম্ভ হোৱাৰ আগে আগে মানুহক সকিয়াবলৈ হৰিধ্বনি দিয়া হৈছিল।

0: দুপৰীয়াৰ নাম প্ৰসংগ নিৰ্দিষ্ট ৰভাত নিৰ্দিষ্ট কৰি দিয়া গঞাইহে কৰিব পাৰিছিল। মাহ প্ৰসাদ, কল নাৰিকল, দৈ, কোমল চাউল, গুড় আদি মূল ভঁৰালৰ পৰাই চাৰিখন ৰভালৈ দিয়া হৈছিল। সুকীয়া ভঁৰাল কাৰো নাছিল। দুপৰীয়া প্ৰসাদ গ্ৰহণ কৰি আবেলি আকৌ খোল প্ৰসংগ। এই প্ৰসংগৰ পাছত আকৌ কেতিয়াবা চালিনাচ প্ৰদৰ্শন হৈছিল। ইয়াৰ পাছত ৰাতিৰ ভাগলৈ মূল ভাওনা উদযাপন হয়।
1: Hot!

0: ৰভা বাঁহৰ খুঁটাৰ আছিল আৰু ছালত ন খেৰৰ ঢাপলিকা পেলাই দিয়া হৈছিল। ৰভাৰ খোটালি সাধাৰণতে সাতটা আৰু কোন গাঁৱে কোনফালে ৰভা পাব তাক নিৰ্দিষ্ট কৰা আছিল। হজ আৰম্ভ হোৱাৰ আগে আগে মানুহক সকিয়াবলৈ হৰিধ্বনি দিয়া হৈছিল।
1: হৰে

দুপৰীয়াৰ নাম প্ৰসংগ নিৰ্দিষ্ট ৰভাত নিৰ্দিষ্ট কৰি দিয়া গঞাইহে কৰিব পাৰিছিল। মাহ প্ৰসাদ, কল নাৰিকল, দৈ, কোমল চাউল, গুড় আদি মূল ভঁৰালৰ পৰাই চাৰিখন ৰভালৈ দিয়া হৈছিল। সুকীয়া ভঁৰাল কাৰো নাছিল। দুপৰীয়া প্ৰসাদ গ্ৰহণ কৰি আবেলি আকৌ খোল প্ৰসংগ। এই প্ৰসংগৰ পাছত আকৌ কেতিয়াবা চালিনাচ প্ৰদৰ্শন হৈছিল।

ইয়াৰ পাছত ৰাতিৰ ভাগলৈ মূল ভাওনা উদযাপন হয়।

ৰভাৰ পোহৰৰ কাম কৰিছিল ভটা আৰু চৌতৰাই। প্ৰতিখন ভাওনাৰ ৰভালৈ ভকত সমন্বিতে একোজন সত্ৰাধিকাৰ নিমন্ত্ৰিত হৈছিল। তদুপৰি হাজাৰৰ বাহিৰৰ দুখনকৈ গাঁৱৰ ৰাইজক প্ৰতিখন ৰভালৈ নিমন্ত্ৰণ কৰাটো ধৰাবন্ধা নীতি আছিল আৰু তাৰ ব্যতিক্ৰম নাছিল। ভাওনাৰ প্ৰথম পৰ্যায়ত গানিকা বা জোৰা উঠাৰ সময়ত একে সময়তে হৰিধ্বনি কৰি একেলগে চাৰিখন গাঁৱৰ গানিকা আৰম্ভ হৈছিল।

দবা কাঁহ খোল তালৰ শব্দৰে এক গুৰুগম্ভীৰ পৰিৱেশৰ সৃষ্টি কৰি গায়ন বায়নেৰে জোৰা নৱবিধ ভক্তিৰ প্ৰতীক অগ্নিগড়ৰ তলেৰে প্ৰৱেশ কৰি প্ৰথমতে ধাৰাপাক আটাইকেইখন ৰভাতে শেষ কৰি নিজ নিজ ৰভাত প্ৰৱেশ কৰি খোলত টৌ টৌ টৌ ধ্বনি তুলিছিল। গানিকা সকলোৱে একেলগে শেষ কৰাৰ

হাজাৰী ভাওনাৰ ভাৱৰীয়াৰ পোচাকৰো সুকীয়া বৈশিষ্ট্য আছে। বৰ্তমান যুগৰ দৰে ভাৱৰীয়াৰ পোচাক বংগৰ পৰা আমদানি কৰা নহৈছিল। ভাৱৰীয়াই শিল্পসন্মতভাৱে নিজেই পোচাক তৈয়াৰ কৰি লৈছিল। পোচাকৰ জাকজমকতাতকৈ ভাৱ প্ৰকাশৰ প্ৰতিহে বেছি গুৰুত্ব দিয়া হৈছিল। গীত মাত বা বচন কথাৰ স্বকীয় ৰূপত ৰহণ সানি সৌন্দৰ্যত আঘাত কৰা নহৈছিল। তাৰ মূল কাৰণ আছিল ভাওনাক

0: অতি পবিত্ৰভাৱে গণ্য কৰা হৈছিল আৰু নাটকৰ সৌন্দৰ্য ৰক্ষা কৰাত সকলো তৎপৰ আছিল। নাটকৰ বাহিৰৰ অন্য কোনো কথা যোগ দিয়াটো তেতিয়া অপৰাধ বুলি গণ্য কৰা হৈছিল। মনুষ্য হৈ দৈৱী ভাৱ প্ৰকাশত বেছি গুৰুত্ব দিয়া হৈছিল, কিন্তু বৰ্তমান সেই ঐতিহ্য নাই। শংকৰদেৱে এটা মহৎ উদ্দেশ্য লৈ অংকীয়া ভাওনা সৃষ্টি কৰিছিল। মুক্তি সাধকম, এয়া আছিল অংকীয়া ভাওনাৰ অন্তৰ্নিহিত বাণী। কিন্তু পৰৱৰ্তী কালত ধুৰা নাটবোৰৰ বহুল প্ৰচলন হ'বলৈ ধৰাত ভাওনাৰ আধ্যাত্মিক উদ্দেশ্য গৌণ হৈ পৰিল, মনোৰঞ্জন মুখ্য উদ্দেশ্য হৈ পৰিল। আনহাতে ভাওনা ক্ৰমশঃ আহোম ৰাজসভালৈ যাবলগীয়া হোৱাত ই বিশেষ আড়ম্বৰপূৰ্ণ হৈ পৰিল আৰু অৱশেষত বঙলা যাত্ৰা গানৰ আক্ৰমণত বিজতৰীয়া উপকৰণ দ্ৰব্য ইয়াৰ মাজত সোমাই পৰিল, ফলত মানুহৰ ৰুচিবোধ নিম্নগামী হ'বলৈ ধৰিলে। এনেকৈয়ে ভাওনাৰ অৱক্ষয় ঘটিল। লগে লগে গুৰুজনাৰ দ্বাৰা সৃষ্ট আৰু প্ৰৱৰ্তিত ৰীতি নীতিৰো ভালেমান পৰিৱৰ্তন ঘটিল।
1: বৰ্তমান কালত বিভিন্ন কাৰণত পোচাক পৰিচ্ছদৰ ক্ষেত্ৰত আমাৰ জাতীয় ঐতিহ্য বিলুপ্ত হৈছে। বহিৰাগত পোচাক গ্ৰহণ কৰি আমি নিজৰখিনি পৰিত্যাগ কৰিছোঁ, কিন্তু আমাৰ থলুৱা বৈশিষ্ট্যৰে আমাৰ নিজৰ পোচাক আছে। ভাওনাৰ দৰে আমাৰ সংস্কৃতিৰ মৌলিক আৰু নিতুল উপকৰণবিধত আমাৰ থলুৱা বৈশিষ্ট্য অটুট ৰখাটো বৰ প্ৰয়োজন। শাকমুঠি হাজাৰে এসময়ত এই বিষয়ত বিৰাট সাৱধানতা অৱলম্বন কৰিছিল। ৰং বৰণতো এই হাজাৰে ঐতিহ্য ৰক্ষা কৰি হেঙুল, হাইতাল, গুড়, কেঁচুৰ ৰস, নীল, সেন্দুৰ আদি দ্ৰব্য ব্যৱহাৰ কৰিছিল। সত্ৰীয়া খনিকৰ গোসাঁইসকলে এই বিষয়ত সহায় কৰিছিল, তেনেকৈ পোচাক পৰিচ্ছদতো ঐতিহ্য ৰক্ষা কৰিছিল। অসুৰৰ ভাৱৰীয়াসকলে কেতিয়াবা কেৰাহীৰ তলৰ ছাই খহিছিল। নাৰী চৰিত্ৰৰ ভাৱৰীয়াই চুলি মৰাপাতেৰে প্ৰস্তুত কৰি তাক সাঁচিপাত লিখা শিলিখা চিয়াঁহীৰে কোলা কৰি লৈছিল আৰু তেওঁলোকে ঘূৰি আৰু কোমৰণী পিন্ধিছিল। পৰশুৰামে কোঠাৰত চেঙেলি লৈছিল আৰু প্ৰৱেশত কেতিয়াবা চক্ৰবাণ মৰা হৈছিল। হাজাৰত দুই এজন লোক এই ক্ষেত্ৰত বৰ দক্ষ আছিল। ভাৱৰীয়া বহা আসন আছিল ৰাইজ বহা কঠ। বৰ্তমান কালৰ দৰে সুকীয়া দৃশ্যসজ্জা বা মঞ্চসজ্জা তেতিয়া কৰা নহৈছিল।

হাজাৰী ভাওনাত যিহেতু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাটসমূহ আৰু পৰৱৰ্তী কালত ধুৰানাট বা ৰামায়ণ মহাভাৰত পুৰাণ আদিৰ পৰা কৰা নাটসমূহেই প্ৰদৰ্শন কৰা হয়, গতিকে হাজাৰী ভাওনাটো সূত্ৰধাৰীৰ ভূমিকা এৰাব নোৱাৰা। নাটৰ প্ৰাৰম্ভিক ভটিমাৰ আবৃত্তি, ভক্তি জ্ঞাপক নৃত্য আদিৰ উপৰিও অংকীয়া নাটৰ সূত্ৰধাৰীয়েই নাটকৰ পাত্ৰ পাত্ৰীসকলৰ পৰিচয় জ্ঞাপন, বিভিন্ন চৰিত্ৰৰ প্ৰৱেশকৰণ, অভিনয় দৰ্শনৰ ফল কথন, গীত কথা আৰু পয়াৰৰ যোগেদি নাটকীয় ঘটনা আৰু পৰিস্থিতিসমূহৰ ব্যাখ্যা, ৰংগমঞ্চত অভিনয় কৰি দেখুৱাব নোৱাৰা ঘটনাসমূহৰ বৰ্ণনা প্ৰদান, এই সকলো কাম সম্পন্ন কৰে। মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণীহৰণ নাটৰ আৰম্ভণিতে সূত্ৰধাৰীয়ে কয়,

0: ইয়াৰ পাছত গীত শ্লোক আদি সমাপ্ত কৰি সূত্ৰধাৰীয়ে ক'ব,
1: ভূ ভূ সভাসদ সাধুজন যে জগতক পৰম গুৰু নাৰায়ণ জাকেৰি অংশ অৱতৰি বাৰম্বাৰ ভূমিক ভাৰ হৰয় সেহি ভগৱন্ত শ্ৰীকৃষ্ণ সাক্ষাতে আপুনি অৱতৰি উহি সভা মধ্যে ৰুক্মিণী হৰণ বিহাৰ নৃত্য পৰম কৌতুকে কৰব তাহে সাৱধানে দেখহ শুনহ।
0: ইয়াৰ পাছত শ্ৰীকৃষ্ণকে প্ৰমুখ কৰি নাটৰ কাহিনী অনুসৰি ভাৱৰীয়াসকলৰ প্ৰৱেশ ঘটিব।

0: ৰুক্মিণী হৰণ নাটত যদিও শ্ৰীকৃষ্ণ, ৰুক্মিণী, ৰুক্মবীৰ, ভীষ্মক, শিশুপাল আদি মুখ্য চৰিত্ৰসমূহৰ প্ৰাধান্য বেছি, মূল কাহিনীৰ সূত্ৰপাত কিন্তু এজন ভিক্ষুকৰ দ্বাৰাহে হয়। কিয়নো সুৰভী নামৰ ভাত এজনে এদিন শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি কয়হি,
1: আমি সুৰভী নাম ভাত কুণ্ডিলহন্তে তোহাক দৰ্শন নিমিত্তে হেঠা অৱলত শিক তোহাক অপৰূপ ৰূপ সম্পত্তিক মহিমা কি কহব। হে স্বামী কৃষ্ণ, আমাৰ ৰাজনন্দিনী ৰুক্মিণী যব তোহাৰ গৃহিণী হয় তেবে তব গৃহবাস সফল হয়। সেই ৰুক্মিণীক ৰূপগুণ কিছু কহব তা শুনহ।
0: ভীষ্মক, নন্দিনী, ৰুক্মিণীৰ ৰূপ লাৱণ্যৰ কথা শুনি শ্ৰীকৃষ্ণই তেওঁক পত্নীৰূপে পাবলৈ মাঞ্চা কৰিলে আৰু ৰুক্মিণীয়েও দ্বাৰকাধিপতিৰ গুণ গৰিমাৰ কথা শুনি মনে মনে তেওঁকেই প্ৰতিপৰণ কৰিলে। কৃষ্ণ ৰুক্মিণীৰ মনত এইদৰে অনুৰাগ আৰু মিলন বাঞ্ছা জাগি উঠিল। ৰুক্মিণীৰ দেউতাক ভীষ্মক আৰু মাক শশীপ্ৰভায়ো শ্ৰীকৃষ্ণলৈ ৰুক্মিণীক বিবাহ দিয়াটোৰে ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু তেওঁলোকৰ ইচ্ছাত হেঙাৰূপে থিয় দিলে জ্যেষ্ঠ পুত্ৰ ৰুক্ম। মাক দেউতাকৰ অভিমত শুনি তেওঁ খঙত গৰ্জি উঠিল,
1: আমাৰ ভগিনী ৰুক্মিণীক কাহাক সকতি কৃষ্ণক বিবাহ দিব, কে যাদব অনাচাৰ, ভূবধ, স্ত্ৰীবধ, মাতুলবধ, কত পাপ কৰিলি ঠিক, সে আমাৰ সম্বন্ধক যোগ্য হয় নুই। অয় বৃদ্ধ ৰাজ, তুহু কিছু বুজয় নাহি, যে মহাৰাজ শিশুপাল সেই ৰুক্মিণীক যোগ্য বৰ হয়, নিশ্চে তাহেক বিবাহ দেৱ।
0: মইমতীয়া পুতেকৰ এনেকুৱা অভিমত শুনি বৃদ্ধৰাজ ভীষ্মকে নিৰুপায় হৈ তাতেই হয়ভৰ দিলে আৰু ৰুক্মই লগে লগে ৰুক্মিণীক বিবাহ দিবলৈ চেদিৰাজ শিশুপালক নিমন্ত্ৰণ জনালে। ৰুক্মিণীৰ তেতিয়া বিষম বিপাক মিলিল। বহু সময় বিলাপ কৰাৰ পাছত তেওঁ বেদনিধি নামেৰে মহামিত্ৰ ব্ৰাহ্মণ এজনক মতাই আনি ঘটনাৰ সকলো বিৱৰণ লিখি শ্ৰীকৃষ্ণলৈ তেওঁৰ হাতত পটীয়া এখন পঠিয়াই দিলে।
2: হে স্বামী কৃষ্ণ, ভিক্ষুক মুখে তোহাক ৰূপ গুণ শুনি হামু কায় বাক্য মনে তোহাক প্ৰতিভাৱে বৰ ইচ্ছি তথি শিশুপাল পাপী হামাক নিধি চাচা জানি জানো সত্তরে আসি আমাকে রক্ষা করো।

ৰুক্মিণীৰ নিমন্ত্ৰণ পাই শ্ৰীকৃষ্ণই ততালিকে কুণ্ডিললৈ যাত্ৰা কৰিলে আৰু ইফালে চিন্তাক্লিষ্ট ৰুক্মিণীৰ মামংগ নাচি উঠাৰ লগে লগে বেদনিধিয়ে আহি শ্ৰীকৃষ্ণৰ আগমনৰ বাৰ্তা দিলেহি। সেইদিনা আছিল অধিবাস। ককায়েক ৰুক্মৰ নিৰ্দেশক্ৰমে ৰুক্মিণী ভৱানী মন্দিৰলৈ গ'ল আৰু ইফালে উদ্ধৱ আদিৰ সৈতে শ্ৰীকৃষ্ণ আহি ৰাজসভাত উপস্থিত হ'ল। শ্ৰীকৃষ্ণৰ অকস্মাতে আগমন দেখি ৰাজসভাত থকা নৃপতিসকলে ভয়ত আঁতৰি যাবলৈ বিচাৰিছিল যদিও জৰাসন্ধৰ তিৰস্কাৰত তেওঁলোক ৰবলৈ বাধ্য হ'ল। ইতিমধ্যে ভৱানী মন্দিৰৰ পৰা ঘূৰি আহি ৰুক্মিণীয়েও ৰাজসভাত প্ৰৱেশ কৰিলে। ৰুক্মিণীৰ অপূৰ্ব ৰূপ লাৱণ্য দেখি ৰাজসভাত উপস্থিত থকা ৰাজা হব কাম বাণে মূৰ্চিত হোৱা আসন হন্তে ঢলি ঢলি পৰল। সেই সুযোগতে শ্ৰীকৃষ্ণই ৰুক্মিণীক ৰথত তুলি দ্বাৰকালৈ যাত্ৰা কৰিলে। কিন্তু শিশুপাল জৰাখণ্ড আদি ৰজাসকলে শ্ৰীকৃষ্ণলৈ চোঁচা লৈ বাটতে আগুচি ধৰিলে। যুদ্ধত শ্ৰীকৃষ্ণৰ হাতত সকলো পৰাজিত হ'ল। শ্ৰীকৃষ্ণই ৰুক্মক বধ কৰিবলৈ বিচৰাত ৰুক্মিণীয়ে তেওঁক বধ নকৰিবলৈ কাকুতি কৰিলে। তেতিয়া শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ প্ৰতি মায়া উপজিল। ইয়াৰ পাছত দ্বাৰকাত মহা সমাৰোহেৰে কৃষ্ণ ৰুক্মিণীৰ বিবাহৰ আয়োজন হ'ল।

শেষত মুক্তিমঙ্গল গীত গাই গাই সকলোৱে ভাগৱতৰ আগত শৰাই প্ৰসাদ গ্ৰহণ কৰিহে ঘৰাঘৰি গৈছিল।

0: ভাঙাৰ আগতে ভাও ভাৱৰীয়া আৰু গায়ন বায়ন প্ৰমুখ্যে কোনো লোকে ৰভা এৰি যাব নোৱাৰিছিল। এই নিয়ম ভংগকাৰীক দণ্ডবিহা হৈছিল। তেতিয়া আৰু এটা নিয়ম আছিল এই যে ভাওনা শেষ নোহোৱা পৰ্যন্ত ৰাইজ ভকতে ৰভা ত্যাগ নকৰিছিল। শাকমুঠি হাজাৰৰ দুই এখন ভাওনা বেলি উঠাৰ পাছলৈকে হৈছিল। অৱশ্যে তাত দৰ্শক ৰাইজৰ অনুৰোধ আছিল। সেই সময়ৰ দুই এজন প্ৰসিদ্ধ ভাৱৰীয়াই ৰামায়ণ আৰু মহাভাৰতৰ কিছুমান বিশেষ অধ্যায় নোচোৱাকৈয়ে নিৰ্ভুলভাৱে মাতি যাব পাৰিছিল। অথচ সেইসকলে পাঠশালা স্কুলৰ মুখেই দেখা নাছিল। একোটা ঘটনা বা চৰিত্ৰৰ সম্যক অধ্যয়ন হোৱাৰ বাবেই সেই ভাৱৰীয়াৰ অভিনয় সজীৱ আৰু আকৰ্ষণীয় আছিল। প্ৰতিখন ভাওনাৰে শেষত দুই চাৰিদিনৰ ভিতৰতে নাট সামৰণি পতা হয়। হাজাৰী ভাওনাৰ ক্ষেত্ৰত নাট সামৰণি তিনিদিনত সম্পাদিত হৈছিল আৰু সেই নিয়মৰ ব্যতিক্ৰম কেতিয়াও নহৈছিল।
1: হাজাৰী ভাওনাৰ কমিটিয়ে সেৱাৰ মনোভাৱেৰে হাজাৰী ভাওনা উৎসৱ পালন কৰিছিল আৰু সেইবাবে দূৰ দূৰণি যেনে নগাঁও আৰু জামুগুৰি অঞ্চলৰ লোকৰ বাহিৰেও নিজ অঞ্চলৰ সকলো দৰ্শককে যথাশক্তিৰে সেৱা শুশ্ৰূষা কৰিছিল। তাৰ বাবে উপযুক্ত লোকক নিয়োগ কৰা হৈছিল। উৎসৱৰ দেউৰী বিলনীয়া বা গায়ন বায়ন শৰণ ভজন লোৱা হ'ব লাগিছিল। তদুপৰি তেওঁলোক হ'ব লাগিছিল শুদ্ধাচাৰী আৰু সৎ চৰিত্ৰৰ। চৰিত্ৰত চেকা থকাসকলক সেই কামৰ দায়িত্ব দিয়া নহৈছিল। মুঠতে সকলোতে পবিত্ৰতা ৰক্ষা কৰা হৈছিল। এনে উচ্চ আদৰ্শ থকাৰ বাবে সমাজত শান্তি আৰু শৃংখলা বিৰাজ কৰিছিল। সমাজ আগবাঢ়ি গৈছিল জেউতিৰ মন্দিৰলৈ, চিৰসুন্দৰৰ ধ্যানলৈ। কুলিয়াবৰ হাজাৰ বহুকাল এই মহান

কলিয়াবৰৰ ৰাজাৰী ভাওনা আলেখ্যখনে শুনিলে গৱেষণা আৰু ৰচনা আছিল ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰিকল্পনা ৰাজীৱ বৰুৱাৰ বাদ্যযন্ত্ৰ আৰু গীতাংশত আছিল টংকেশ্বৰ শৰ্মা মোহিত ভূঞা গকুল বৰা বৰীন্দ্ৰ শৰ্মা বিচিত্ৰ শৰ্মা আৰু নিৰঞ্জন ভূঞা ৰুক্মিণী হৰণ নাটৰ অভিনয়ত আছিল চিত্ৰলেখা বৰা আৰু ঋতুপৰ্ণ দাস বিৱৰণী কণ্ঠ আছিল উৎপল দাস আৰু উৎপলা ভট্টৰ আলেখ্যখনি প্ৰযোজনা কৰিলে

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰ

গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।